সময় পোৱা 5:43 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মিতালী বৰবৰা, ডিউটি ৰুমত আছে সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, আছিফ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, বিজিৎ শৰ্মা, ময়ূৰ কৃষ্ণ মহন্ত আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্রোতাসকলে ক্রান্তিকা সাদিনলৰ কণ্ঠৰ মহাপুৰুষ শ্রী শ্রী মাধবদেৱ বিৰচিত বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ নাম, আশামণি ৰহঙাৰ কণ্ঠৰ লোকগীত, খগেন মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু মৌচুমী সেনৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: there is no boundary between Pakistan and China. Mr. Jaiswal said New Delhi rejects the Pakistan-China Boundary Joint Commission, which is without any legal basis. MEA spokesperson reiterated that the entire Union Territories of Jammu and Kashmir and Ladakh have been, are and will always remain integral and inalienable parts of India. He said India has never recognized the so-called China-Pakistan Boundary Agreement of 1963 and have consistently maintained that it is illegal and invalid. The US Federal Reserve has raised its benchmark interest rate for the first time since 2023 in an effort to lower persistent higher inflation. The central bank also signaled that another rate hike could occur later this year. The quarter point increase lifts the Fed's key rate to about 3.9% and over time could result in higher borrowing costs for mortgages, auto loans and credit cards. In a set of quarterly projections, the Fed also signaled that its rate cutting committee expects to hike rates a second time to 4.1%. In men's cricket, India will play the final match of the three-match T20 International Series against Afghanistan at the Arun Jaitley Stadium in Delhi today. The match will begin at 7:30 p.m. Indian Standard Time. India has already secured the series with convincing wins in the first two matches, while Afghanistan has only managed brief moments of resistance. And that is the end of this news bulletin.
1: Mukutamala.
2: দয়া এবিধ ঐশ্বৰিক সম্পদ ঈশ্বৰ পৰম দয়ালু ঈশ্বৰে যেতিয়া মানুহ সৃষ্টি কৰিলে তেতিয়া তেওঁৰ সকলো গুণৰ দৰে দয়া গুণটিও মানুহক দিলে গতিকে ক'বলৈ গ'লে মানুহে এই গুণটি জন্মসূত্ৰেই পায় কিন্তু পাৰিপাৰ্শ্বিক সামাজিক নানা বাতাবৰণত এহাতে দয়াগুণৰ উৎকৰ্ষ সাধিত হয় আৰু আনহাতে তাৰ বিলুপ্তিও ঘটে দয়াৰ উৎকৰ্ষ আৰু বিস্তাৰে সমাজক নন্দন কানন কৰি তোলে আৰু অৱক্ষয়ে তাক মৰুত পৰিণত কৰে দয়াশীল মনুষ্য দেৱতুল্য আৰু দয়াহীনজন পশুৰ দৰে দয়াধৰ্ম গুণৰ বিষয়ে স্বৰ্গীয় সাহিত্যিক আনন্দ চন্দ্ৰ আগৰৱালাই কৈ গৈছে বসন্ত কালৰ হাতে যেনেকৈ পৃথিৱীক নানাবিধৰ ফুল আৰু কুলিৰে সুশোভিত কৰে গ্ৰীষ্ম আৰু বাৰিষা ৰ'দ বৰষুণত যেনেকৈ অনেক শস্য গজে অনেক ফল পকে তেনেকৈ দয়াৰ দান দয়াৰ খাই কাম দয়া এবিধ বৰ ডাঙৰ গুণ যি মানুহে আনক দয়া কৰে তাকো আনে দয়া কৰিবই দয়ালু মানুহক দাতা বোলে দাতাই নিজৰ ধন বস্তুৰ দ্বাৰা অনাথ দুখীয়াৰ দুখ মোচন কৰি অপাৰ আনন্দ লাভ কৰে যাৰ শৰীৰত দয়া নাই তাৰ ধৰ্মো নাই সি পশুৰ দৰে বাঘে যেনেকৈ হৰিণা পোৱালিৰ কান্দোনত তাক মৰম নকৰি তাক বধহে কৰে তেনেকৈ নিষ্ঠুৰ মানুহৰ হৃদয়তো মানুহৰ দুখ দেখি অকণো মৰম নালাগে গোলাপ ফুলৰ পাহিত ওলমি থকা নিয়ৰৰ টোপাল যেনে দেখিবলৈ অতি সুন্দৰ মৰমীয়া মানুহৰ চকুপানী তাতোকৈ সুন্দৰ দুখীয়াৰ কান্দোনলৈ কেতিয়াও কলা নহবা আৰু নিৰ্দোষীৰ দুখলৈ তোমাৰ হিয়া কেতিয়াও টান নকৰিবা এই পৃথিৱীত সকলো মানুহৰ অৱস্থা সদায় সমানে নাযায় আৰু কাৰো অৱস্থা চিৰকাল সমানে নাথাকেও কোনো ধনৱন্ত কোনো দুখীয়া কোনো বুধিয়ক কোনো নিৰ্বোধ কোনো জ্ঞানী কোনো মূৰ্খ কোনোৱে যথেষ্ট পৈতৃক সম্পত্তি পাই সুখেৰে কাল নিয়াব কোনোৱে আকৌ একোকে নাপায় কোনো মানুহক মাক বাপেকে উত্তমৰূপে বিদ্যা শিক্ষা দি যায় কোনো কোনো মানুহ চিৰকাল আকৌ চিৰকাল মূৰ্খ হৈ থাকে অতি সাৱধানে চলিলেও অকস্মাত কেতিয়াবা কোনো আপদ অভাৱে আহি মানুহক জুমুৰি দি ধৰে ধনৱন্তই দুখীয়াক

0: ধনেৰে সহায় কৰা উচিত, বুধিয়কে নিৰ্বোধক সহজ উপায় দিয়া উচিত। যি মানুহক সহায় কৰা যায় সি উপস্থিত বিপদৰ পৰা ত্ৰাণ পায়, আৰু আনপিনে যি সহায় কৰে সেই মানুহেও মনত অনুপম সুখ লাভ কৰে। অতিথি সেৱাও এবিধ দয়াৰ কাম। এতেকে ঘৰলৈ আহিলে তেওঁক সাধ্যমতে সৎকাৰ কৰিব লাগে। দান যদিও অতি উৎকৰ্ষ সৎকৰ্ম আৰু প্ৰধান ধৰ্ম, তথাপিও সেই বিষয়ত বিবেচনাৰে চলা উচিত। যি মানুহে পৰিশ্ৰম কৰি নিজৰ দুখ গুচাব পাৰে কিন্তু এলেহুৱা ধোধ হৈ হাত সাৱটি বহি থাকে, প্ৰাণ গ'লেও মুঠেই পৰিশ্ৰম কৰিব নোখোজে, অথবা আনে দিয়া ধনো অসৎকৰ্মত উৰায়, তেনে মানুহক কেতিয়াও ধন দান কৰা উচিত নহয়। যেতিয়া মাওৰা ল'ৰা তোমাৰ ওচৰলৈ আহে, অনাথ বিধৱাই চকুৰ লোৰে তোমাৰ সহায় বাঞ্ছা কৰে, তেতিয়া দয়ালু সন্তানে সিহঁতৰ দুখ দেখি কৃপা কৰিব। কলা কোঁজা বুঢ়া খুৰা আৰু সহায়হীন মানুহক ৰক্ষা কৰিবলৈ সততে তোমাৰ বাহু মেলি দিবা। যেতিয়া কোনো নিৰাশ্ৰয় মানুহক বাটেদি যোৱা দেখা, তেতিয়া তোমাৰ চিত্তক দানশীল কৰি তুলিবা, আৰু দানশীলতাৰ পাখিৰে তাক আঁৰ দি তাক দুখ বিপদৰ পৰা পৰিত্ৰাণ অৱশ্যেই কৰিবা। মুঠতে ক'বলৈ গ'লে দৰিদ্ৰক পোহপাল, ক্ষুধিতক অন্নদান, বস্ত্ৰহীনক বস্ত্ৰদান, গৃহহীনক আশ্ৰয়দান আৰু দুখীয়াৰ দুখ মোচন কৰা সকলোৰে কৰ্তব্য।
1: মুকুতামালা, আজিৰ মুকুতামালা আনন্দচন্দ্ৰ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰীণা দেৱী আৰু সংগীতসকলৰ কণ্ঠৰ চিয়া গীত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক সুবাহ ছবিৰ এটি ভজন লতা মংগেশকৰৰ কণ্ঠত।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত আমাৰ ঐতিহ্য আমাৰ গড় এই বিষয়ে এতিয়া আলোচনা। ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱকুমাৰ দত্তই, আন্ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 10:30 ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত আয়োজন কৰা ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা, আন্ধৰুতা সীমান্ত বাৰ্মা। দিনৰ 12:30 আইডিৰ বোলনী অনুষ্ঠানত গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই বিষয়ে মৃন্ময় দত্তৰ এটি সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 শিল্পী পলৰ হিন্দী কথিকা কামাখ্যা মন্দিৰ কি পৌৰাণিক কথা। 6:10 কৃষক বাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই, আন্ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই বিষয়ে পুতুলি হাজৰিকাৰ এটি সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। পাচলি আৰু শস্যৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰ আগবঢ়াব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী চাৰু গোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ৰিদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী। পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 অভিলেখাগাৰৰ পৰা জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 জিলাৰ ৰেহৰূপ। 9:20 শ্ৰোতাৰ অনুৰোধৰ

তৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু 10 বজাত মাটিৰ গান। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত হিপ হিপ হুৰৰে শিতানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানৰ প্ৰথম খণ্ড। আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী কৰবী দেৱী। 1:20 নৰপতি ডেকা আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিবলৈ পাব। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোছেফৰ ভায়লিন বাদন শুনিবলৈ পাব। ১:৫০ চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠানত কাজিৰ লেকথেপিৰ কণ্ঠৰ লোকসংগীত শুনিবলৈ পাব। 4:30 বড়ো অনুষ্ঠান। 5:45 শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাৰ কথিকা ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত শিক্ষকৰ ভূমিকাৰ প্ৰথম খণ্ড। 6:40 আৰু 7:05 বৃন্দগান। 7:20 ডক্টৰ নৃপেন্দ্ৰনাথ শৰ্মাৰ সংস্কৃত কথিকা সৰ্ববেদান্ত সাৰাংগী শ্ৰীমদ ভাগৱতম। 7:30 পূবালীৰ সুৰত লাল সিং ইংটিৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। 8:30 শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

0: পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰটন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰটনৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাজভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাজভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধ্বজাবাহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হ'ব। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই। তেওঁ কয় যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু অটল। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগক মানি নলয় কিয়নো ইয়াৰ কোনো বৈধ ভিত্তি নাই। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ বিচ্ছেদ্য অংগ আছিল আৰু সদায় হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে 1963 চনৰ চীন পাকিস্তান সীমা চুক্তিক কেতিয়াও স্বীকৃতি প্ৰদান কৰা নাই আৰু এই চুক্তি অবৈধ বুলি গণ্য কৰি আহিছে। শ্ৰীজয়ছোৱালে কয় যে ভাৰতে অবৈধভাৱে দখল কৰি থকা অঞ্চলক বৈধ প্ৰতিপন্ন কৰাৰ বাবে চলোৱা প্ৰয়াসৰ তীব্ৰ বিৰোধিতা কৰে। পাকিস্তানে এনে প্ৰয়াস চলোৱাৰ পৰিৱৰ্তে সেই অঞ্চলসমূহৰ পৰা আঁতৰি যোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰসমূহৰ ই নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। নতুন দিল্লীত কালি সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্ৰতিনিধিত্ব কৰা চিত্ৰকলা, বস্ত্ৰ, মূৰ্তি, প্ৰাচীন আৰু হস্তনিৰ্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় 1500বিধ সামগ্ৰী ৰখা হৈছে। শ্ৰীশেখাৱতে কয় যে ই নিলামৰ পূৰ্বৰ 7টা সংস্কৰণত মুঠ 7440বিধ সামগ্ৰী নিলাম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে 22 কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধনৰাশি গংগা নদীৰ নিৰন্তৰ প্ৰৱাহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানৰ নামত উচৰ্গা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঅৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষা সুবিধা লাভৰ বাবে পাৰিতোষিকৰ সীমা মাহিলী 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে

0: কালি কয় যে এই সিদ্ধান্তৰ ফলত অতিৰিক্ত 51 লাখৰো অধিক কৰ্মচাৰী EPFOৰ বাধ্যতামূলক সামাজিক সুৰক্ষাৰ সুবিধা আওতালৈ আনিব আৰু কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধি পাব। এই সিদ্ধান্তৰ ফলত চৰকাৰক বছৰি প্ৰায় 11,339 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে।
1: कैबिनेट में हमारे देश भर में इंडस्ट्रीज में काम करने वाले जो कर्मचारी हैं उनके लिए एक बहुत बड़ा निर्णय लिया है। प्रोविडेंट फंड का जो नियम है उसमें अब तक 15,000 रुपीज की सीलिंग रहा करती थी, ये सीलिंग 2014 में तय की गई थी, इसको बढ़ाकर 25,000 रुपए पर मंथ सैलरी पे लेके आ गए। इससे करीब 51 लाख एम्प्लॉयज को इसका बेनिफिट मिलेगा।
0: সমগ্র দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত সক্ৰিয় অৰ্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ উদ্যমৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই আৰু অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই অভিযানৰ মূল বিষয়বস্তু হৈছে পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণ আৰু উমৈহতীয়া দায়িত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে শনিবাৰৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, AIUDFৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। দেশত চিতাবাঘৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে। সম্প্ৰতি কোনো ৰাষ্ট্ৰীয় উদ্যানত 49টা আৰু গান্ধী সাগৰ অভয়াৰণ্যত 3টা চিতাবাঘ আছে। ইয়াৰে ভিতৰত 32টা চিতাবাঘৰ জন্ম ভাৰততে হৈছে। 2022 চনৰ 17 ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰলৈ চিতাবাঘৰ স্থিতি সমীক্ষাৰ তথ্যত এই কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে 4 বছৰ পূৰ্বে নামিবিয়া, দক্ষিণ আফ্ৰিকা আৰু বোটছানাৰ পৰা কেইবাটাও চিতাবাঘ ভাৰতলৈ অনা হৈছিল। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মাল্কী গ্ৰাউণ্ডত 24 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মাল্কী বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাঁথনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। আনহাতে স্মাৰ্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 130 কোটি টকা ব্যয় সাপেক্ষ আন এটা প্ৰকল্পৰ বাবেও বিনিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত লাবান বজাৰ, পল' উন্নয়ন আৰু পদপথৰ ব্যৱসায়ৰ বাবে সুকীয়া বজাৰ আদি অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীচাংমাই কয় যে বিনিয়োগৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক কাম কাজ উন্নীত কৰা, ব্যৱসায় বাণিজ্যৰ বাবে উন্নত স্থানৰ সুবিধা প্ৰদান কৰা আৰু ন ন জীৱিকাৰ সৃষ্টি কৰা। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 7-9 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন

ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

0: এজন মানুহৰ প্ৰতিভা যিমানেই নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। কথাষাৰ কৈছিল টমাছ আলভা এডিছনে। ছাত্ৰ ছাত্ৰীৰ সামাজিক আচৰণ, পৰিয়ালৰ লগত আচৰণ কেনে হোৱা উচিত, সেই সম্পৰ্কে আজি আমাক কৈছে কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপিকা লস্করে।
1: ছাত্র ছাত্রীক জ্ঞানৰ জৰিয়তে মেধা বিকশিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ সামাজিক আচৰণ শৃংখলাবদ্ধ, দায়িত্বশীল আৰু মূল্যবোধ সম্পন্ন হোৱা উচিত বুলি বিবেচনা কৰি আহিছে। ছাত্র ছাত্রীৰ জীৱন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু পাঠ্যপুথিৰ মাজত সীমাবদ্ধ নহয়। আজিৰ ছাত্র ছাত্রী দেশৰ ভৱিষ্যত নাগৰিক। তেওঁলোকৰ আচৰণ, তেওঁলোকৰ চৰিত্ৰ আৰু ব্যক্তিত্বই সমাজক প্ৰভাৱান্বিত কৰে। সেয়েহে ছাত্র ছাত্রী আচৰণত শিষ্টাচাৰ, সততা, শৃংখলা, সহনশীলতা, দায়িত্ববোধ, সহানুভূতিশীলতা আৰু মানৱীয়তা প্ৰতিফলিত হোৱা উচিত। সফল ছাত্ৰ হোৱাৰ লগতে ভাল মানুহ আৰু দায়িত্বশীল নাগৰিক হোৱাটো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লক্ষ্য হোৱা উচিত। ভাল ছাত্ৰ ছাত্ৰীৰ সফলতা তেওঁ লাভ কৰা নম্বৰ তালিকাত নহয়, তেওঁৰ আচৰণ, তেওঁৰ চৰিত্ৰ আৰু আনৰ প্ৰতি থকা সন্মানতহে প্ৰকৃত সফলতা প্ৰতিফলিত হয়। ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ বুলিলে অকল পঢ়া শুনা কৰিলেই নহয়, তেওঁলোকৰ সামাজিক আচৰণ, পৰিয়ালৰ প্ৰতি দায়িত্ববোধ, ঘৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি সংবেদনশীলতাও অতি গুৰুত্বপূৰ্ণ। ডাঙৰক সন্মান কৰা, পিতৃ মাতৃক সন্মান কৰা, শিক্ষকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা, দৰিদ্ৰ আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ প্ৰতি সহানুভূতিশীল হোৱা, নিজৰ অধিকাৰৰ লগতে আনৰ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি সন্মান দেখুওৱা, ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰা, পৰিৱেশৰ প্ৰতি সচেতন হোৱা, বিপদত পৰাজনক সাধ্য অনুসৰি সহায় কৰা, সমাজৰ নিয়ম নীতি মানি চলা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য বুলি বিবেচনা কৰোঁ। আজিৰ এই ডিজিটেল যুগত ছাত্ৰ ছাত্ৰীৰ সামাজিক আচৰণৰ এটা নতুন ক্ষেত্ৰ হৈছে অনলাইন আচৰণ। ছাত্ৰ ছাত্ৰীক সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নালাগে বুলি কোৱাৰ পৰিৱৰ্তে ইয়াৰ সদ্ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। ডিজিটেল নাগৰিক হিচাপে ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে ভদ্ৰতা, সংযম আৰু দায়িত্ববোধৰ পৰিচয় দিব লাগে। ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ আগত নিজৰ প্ৰয়োজন বা ইচ্ছাৰ কথা প্ৰকাশ কৰাৰ আগতে তেওঁলোকৰ আৰ্থিক সামৰ্থ্যৰ কথা বিবেচনা কৰিব লাগে। অযথা দামী সামগ্ৰী, কাপোৰ, মোবাইল বা অন্যান্য বস্তু বিচাৰি পিতৃ মাতৃৰ ওচৰত অপ্ৰয়োজনীয় চাপ সৃষ্টি কৰিব নালাগে। বন্ধুবৰ্গ বা সামাজিক মাধ্যমত আনৰ জীৱনশৈলীৰ সৈতে নিজৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থা তুলনা কৰা উচিত নহয়। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে লাজ বা হীনমানতাত ভোগাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা আৰু দক্ষতা বিকাশত অধিক মনোযোগ দিব লাগে। আনহাতে অৰ্থৱান ছাত্ৰ ছাত্ৰীয়েও পিতৃ মাতৃৰ অধিক আয়ৰ সুযোগ লৈ অযথা খৰচ কৰি অহংকাৰ কৰিব নালাগে। অৰ্থৱান ছাত্ৰ ছাত্ৰী নিজৰ অহংকাৰৰ বাবে যাতে লগৰ ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপত ভুগিব নালাগে তাৰ প্ৰতি সচেতন হ'ব। ছাত্ৰ ছাত্ৰীয়ে ধন সম্পত্তিৰ ওপৰত মানুহৰ

0: মূল্য নির্ধারণ নকৰি পরিশ্রম সততা জ্ঞান আর মানবীয়তাক মূল্য দিব লাগে। সুশিক্ষায় জ্ঞান দিয়ে, সুপরিয়ালে মূল্যবোধ শিকায় আর সুসমাজে সেই মূল্যবোধক জীবনের পথ দেখায়। শিক্ষক হিসাবে আমার ছাত্র ছাত্রী আচরণ সৎ, ন্যায়পরায়ণ আর মানবীয় মূল্যবোধ সম্পন্ন হওয়াটো আমি কামনা করি।
1: আমার সহিত সেয়া আছিল কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপিকা লস্কৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস। ৰোগীৰ সুৰক্ষা সম্পৰ্কে সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন কৰা হয়। এগৰাকী চিকিৎসকৰ কৰ্তব্য হ'ল ৰোগীৰ যত্ন লোৱা আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰা। এনে পৰিস্থিতিত ৰোগীৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে 17 ছেপ্টেম্বৰৰ দিনা বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন কৰা হয়। এই দিৱস প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ৰোগী, চিকিৎসক আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী লোকসকলৰ মাজত উদযাপন কৰি অহা হৈছে। এগৰাকী লেখিকা, গৱেষক আৰু সমালোচক কেশদা মহন্তৰ আজি উপজা দিন। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিক্ষকতাৰে কেশদা মহন্তই কৰ্মজীৱনৰ পাতনি মেলিছিল। কিছুদিন সৰোজনী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়তো তেখেতে শিক্ষকতা কৰিছিল। 1964 চনৰ 7 ডিচেম্বৰত তেখেতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু তাৰ পৰাই 2000 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কেশদা মহন্তই মূলতঃ মহাপুৰুষীয়া ৰামায়ণী সাহিত্যক মূল বিষয়বস্তু হিচাপে লৈ গ্ৰন্থ ৰচনা কৰিছে। সাহিত্যকৃতিৰ ভিতৰত তেখেতৰ সমালোচনামূলক পুথিসমূহ হ'ল অসমীয়া ৰামায়ণী সাহিত্য, কথাবস্তুৰ আতিগুৰি, বিচিত্ৰ ৰামায়ণী কথা, কৃষ্ণ কথা, মূলধাৰা, চিন্তা উপচাৰ, মহাপুৰুষীয়া সাহিত্য কেইটামান দিশ, ভৱভূতি, ব্যক্তিত্ব আৰু কৃতিত্ব, কাব্যতত্ত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য, ভাৰতীয় সাংস্কৃতিক ঐতিহ্যধাৰাৰ তলু কোন ঘাটে পানী আদি, শিশু সাহিত্য, মহাভাৰতৰ সাধু দুটামান কওঁ, ৰামায়ণৰ সাধু দুটামান কওঁ, নিৰ্মলা নদীৰ পানী, মৌকুহৰ কৰ্মী প্ৰজা, সেউজী ধৰণী ধুনীয়া, ঐতিহ্যপ্ৰাণ নাতিলৈ আইতাৰ চিঠি, সোণালী সূতাৰে বন্ধা ককা, আইতা আৰু বিদিশা, যাওঁ আমি মৌ বিচাৰি আদি। তেখেতৰ সম্পাদিত গ্ৰন্থ বৈষ্ণৱানন্দ লহৰী, ৰামচৰিত মানসৰ, উত্তৰাকাণ্ড আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কাব্যতত্ত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা, অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আতিগুৰিৰ বাবে তেখেতে 2010 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কেশদা মহন্তৰ মৃত্যু হয় 2018 চনৰ 26 মাৰ্চ তাৰিখে। প্ৰিয় শ্ৰোতা, আজি কণ্ঠশিল্পী চাৰুগোহাঁইৰ উপজা দিন। 1951 চনৰ 17 ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰুগোহাঁইয়ে 70ৰ দশকত ৰাতি বাহী বাই, জিলমিল, জোনজোলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। জীৱনকালত তেওঁ প্ৰায় 200টা অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। ৰোমান্টিক গীতৰ বাবে জনপ্ৰিয় গোহাঁইয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল। চাৰুগোহাঁইয়ে 200ৰো অধিক গীত ৰচনা কৰিছিল। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল। বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ অৱস্থাত থাকোঁতে তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। 1979 চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষক ৰূপে 2011 চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে। চাৰুগোহাঁইয়ে চৰাইদেউ বাগানৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পিছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পিছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। 2012 চনৰ 7 এপ্ৰিল তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। ভাৰতৰ এগৰাকী চিত্ৰশিল্পী মকবুল ফিদা হুছেইন চমুকৈ এম এফ হুছেইনৰ আজি উপজা দিন। মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইন

0: এনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল। ইউৰোপৰ বিভিন্ন দেশ নিউয়ৰ্ক টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলেৰীত এম এফ হুছেইনৰ চিত্ৰ প্ৰদৰ্শিত হৈ যথেষ্ট সমাদৰ লাভ কৰিছিল। 1967 চনত নিৰ্মাণ কৰা তেওঁৰ থ্ৰু দ্য আইজ অৱ এ পেইণ্টাৰ চিনেমাখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বিয়েৰ বঁটা লাভ কৰিছিল। চিত্ৰকলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে হুছেইনক 1966 চনত পদ্মশ্ৰী, 1973 চনত পদ্মভূষণ আৰু 1991 চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া আন্না ৰাজম মলহোত্ৰাৰ আজি স্মৃতি দিৱস। অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক সাক্ষাৎকাৰলৈ মতা হৈছিল। আৰ এন বেনাৰ্জীয়ে অধ্যক্ষতা কৰা 4গৰাকী ICS বিষয়াৰ সাক্ষাৎকাৰ পীঠে তেখেতক ভাৰতীয় প্ৰশাসনিক সেৱা বাছনি নকৰিবলৈ পৰামৰ্শ দিছিল। তেওঁলোকে তেখেতক ভাৰতীয় বৈদেশিক সেৱা বা আন কেন্দ্ৰীয় সেৱা বাছনি কৰিবলৈ কৈছিল, কিন্তু তেওঁৰ অদম্য ইচ্ছাশক্তিৰ ফলত তেওঁলোকে আন্নাক প্ৰশাসনিক সেৱাত যোগদান কৰিবলৈ অনুমতি প্ৰদান কৰিলে। আন্না ৰাজমে 1950 চনত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মাদ্ৰাজ কেডাৰত যোগদান কৰিছিল। ভাৰত চৰকাৰে 1989 চনত তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল। এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী থানু পদ্মনাভনৰ আজি স্মৃতি দিৱস। 1957 চনৰ 10 মাৰ্চত তিৰুৱনন্তপুৰমত পদ্মনাভনৰ জন্ম হয়। তেওঁ স্নাতকৰ ছাত্ৰ হৈ থাকোঁতেই 20 বছৰ বয়সত প্ৰথম গৱেষণা পত্ৰ সাধাৰণ আপেক্ষিকতাৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁ 1980 চনৰ পৰা 1992 চনলৈ মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছিল। 1992 চনত তেওঁ পুনেলৈ গৈ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান কেন্দ্ৰত কাম কৰিবলৈ যায় আৰু 18 বছৰ ধৰি ইয়াৰ মূল শৈক্ষিক কাৰ্যসূচীৰ দিন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈজ্ঞানিক গৱেষণাৰ উপৰিও পদ্মনাভনে বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছিল আৰু 300ৰো অধিক জনপ্ৰিয় বিজ্ঞানৰ বক্তৃতা দিছিল। লগতে পদ্মনাভনে 100ৰো অধিক জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ লিখিছিল। 2021 চনৰ 17 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা থানু পদ্মনাভনক আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতত 17 ছেপ্টেম্বৰ, জাৰ্মান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ জন্ম হৈছিল 1826 চনৰ আজিৰ তাৰিখত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেট খেলুৱৈ ৰবিচন্দ্ৰন অশ্বিনৰ জন্ম হৈছিল 1986 চনৰ আজিৰ তাৰিখত। ইংৰাজ মনোবিজ্ঞানী চাৰ্লছ স্পিয়াৰমেনৰ মৃত্যু হৈছিল 1945 চনৰ আজিৰ তাৰিখত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজির সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনামলৈ। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'ব বৰ্ণাঢ্য অনুষ্ঠান। অসমৰ জালনথিৰে মধ্যপ্ৰদেশত 70খন ভুৱা পাছপোৰ্ট অবৈধ বাংলাদেশীৰ। শ্ৰেণীত 70% উপস্থিত নাথাকিলে শিক্ষাৰ্থীয়ে নাপাব চৰকাৰী সুবিধা। নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত 4 শিশুসহ 10জন বাংলাদেশী আটক। আজিৰ পৰা 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে জুবিন ক্ষেত্ৰত হ'ব জুবিন দিৱস। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰ। 4ৰ্থজন প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই দিলে সাক্ষ্য। 2024 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা কানাড়া ছবিৰ কিম্বদন্তী অভিনেতা অনন্ত নাগলৈ। ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনাৰ শাস্তি আমেৰিকাৰ। ভাৰতক 100% শুল্ক আৰোপৰ হুংকাৰ। মুক্ত

বাণিজ্য চুক্তিত অনুমোদন কিৱি সংসদৰ, ভাৰতত 2,000 কোটি ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি নিউজিলেণ্ডৰ। এতিয়া আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। নাৰীৰ সমস্যাবোৰ আইনী মাধ্যমেৰে সমাধান কৰাৰ পৰিৱৰ্তে সামাজিক মানসিক পৰিৱৰ্তন, স্ত্ৰী শিক্ষা গুৰুত্ব প্ৰদানেৰেহে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তাকাকতে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে। বজাৰৰ সামগ্ৰিক দাম নিয়ন্ত্ৰণৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটো অধিক জৰুৰী। লগতে অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিলেহে এই সমস্যাৰ কিছু সমাধান সম্ভৱ হ'ব বুলি আজিৰ দৈনিক কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। হাতী আৰু বান্দৰ কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বানৰূপে থিয় দিছে। সুপৰিকল্পিতভাৱে আগবাঢ়িলেহে স্থায়ী সমাধান সম্ভৱ বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক জনভূমি কাকতে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা। আফগানিস্তানৰ বিৰুদ্ধে টি20 মেচত একেৰাহে 10ম জয় ভাৰতৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদি ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: জয়ন্ত হাজৰিকা অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, সুৰ আৰু কণ্ঠৰ যাদুৰে সকলোকে সন্মোহিত কৰা এক শিল্পী সত্তা। শৈশৱৰ পৰাই ঘৰত গীত মাতৰ চৰ্চা কৰাৰ এটি সুন্দৰ পৰিৱেশ লাভ কৰা জয়ন্ত হাজৰিকাই কিন্তু গায়ক হবলৈ খোজা নাছিল। তেখেতৰ হাবিয়াস আছিল সংগীত পৰিচালক হোৱাৰহে। হঠাৎ তেখেত হৈ পৰিল গায়ক, কিন্তু কেনেদৰে? আকাশবাণীত বাণীবন্ধন কৰা এটি সাক্ষাৎকাৰত তেখেতে কৈছিল,
1: গীতটো সৰুৰে পৰাই গাইছিলোঁ বা গাই আহিছিল, ইমান সৰুৰে পৰাই গাইছিল যে প্ৰথমতে কি গীত গাইছিলোঁ মোৰ মনতে নপৰে। তথাপি কোনোবাই যদি মোৰ প্ৰথম গীতৰ কথা সোধে, মই ৰেকৰ্ডত গোৱাৰ কথা ক'ব লাগিব,
2: মানে কমাৰ্চিয়েল ৰেকৰ্ডৰ
1: কথা। আৰু সেয়ে হ'লে মোৰ জীৱনৰ প্ৰথম গীত আগলি বতাহে, মানে বাইদেউৰ নিৰ্মলপ্ৰভা বৰদলৈৰ লিখা আৰু কৃষ্ণচূড়া মা শিৱকীৰ লিখা 1962-61 কৰিছিলোঁ, কিন্তু ৰিলিজ দিছে 62-ত। এই ৰেকৰ্ডখন বিক্ৰী ইমান ভাল আছিল যে মই হঠাৎ গায়ক হৈ গ'লোঁ।

0: পাঠ। আচ্ছা আৰু এটা কথা মই কওঁ, এই গানটো যেতিয়া কৰোঁ মই বৰ সৰু আছিলোঁ তেতিয়া, এই আমাৰ বিজয় শংকৰ দাস যে নায়ক
1: অকুদা,
0: অঁ অকুদা, এই অকুদাৰ ভনীয়েকৰ বিয়া, তাত আমি গোটেইকেইজন বহি আছোঁ, নিমৰ পৰা বৰদলৈ বাইদেউ, বাইদেউ মই, তাৰপিছত হিৰুদা, সেই তাতে গান বাজনা কৰি আছোঁ আমি। বাইদেৱে হিৰুদা সেই চিগাৰেটৰ পেকেটত চাৰিটামান লাইন লিখিলে আগলি বতাহে, মোৰ সুৰ কৰিলোঁ থাকিল তেনেকৈ, সেই আজি এটা ষ্টেঞ্জা কালি এটা ষ্টেঞ্জা এনেকৈ দিলে, সেইটোকে ৰেকৰ্ড কৰিলোঁ বুজিছা, সেইটোৱে যে ইমান ভাল হ'ব মই ভবা নাছিলোঁ। আজিয়ে নহওক মই অলপমান শুনাই দিছোঁ বাৰু দেই।

0: হঠাৎ হ'ল বুলি কি কৈছে?
1: হঠাৎ মানে তুমি আচৰিত হৈছা বোধহয় নহয় জানো? যদিও মোৰ জীৱনৰ আচল আঁচনি আছিল সংগীত ৰস খোৱাই,
2: মানে লিখিবলৈ
1: নহয় লিখিবলৈ নহয় সংগীত পৰিচালক হোৱা মোৰ সৰুৰে পৰা মন আছিলে। ৰেডিঅ'ত গোৱা মোৰ প্ৰথম গীতটিৰ এষাৰি কৈ দিওঁ, অ অসমৰে ৰাইজ মুকুটিৰ খানানী আজি সাজ।
2: আচ্ছা, আপোনাক প্ৰথম গীত গাবলৈ কোনে প্ৰেৰণা দিলে?
1: প্ৰথম গীত গাবলৈ প্ৰেৰণা মোৰ ঘৰত এটা গীতৰ পৰিৱেশ সৰুৰে পৰা জন্মৰে পৰা বুলি ক'ব পাৰা। মোৰ ককাইদেউ বাইদেউহঁতৰ উপৰিও সৰুৰে পৰা লগ পাইছিলোঁ বিষ্ণু ৰাভা, তাৰপিছত আহিল ভাৰতীয় গণ নাট্য সংঘৰ সেই সোণালী দিন য'ত আমি পাইছিলোঁ হেমাংগ বিশ্বাস, ব্ৰজদা, ব্ৰজদা মানে বজেন বৰুৱাই, আমাৰ অতি মৰমৰ বজেন বৰুৱাই, বল্লভ চাহানী, সুচিত্ৰা মিত্ৰ, দেৱত বিশ্বাস, সুনীল চৌধুৰী আৰু বহুতো ভাৰতৰ তথা সংগীত জগতৰ গুণী ব্যক্তি। তেতিয়া বজদাই মানে আমাৰ অতি মৰমৰ বজেন বৰুৱাৰ কথা কৈছিল, মোক লৈ যায় তেখেতৰ অৰ্কেষ্ট্ৰাত একম্পেনি কৰিবলৈ, যি সময়ত গীটাৰটো আছিল মোতকৈ বহু ডাঙৰ। তেতিয়াও এটা গীত মোৰ এতিয়াও মনত পৰে, কোনামিল নামি আহা সুন্দৰ ৰেখানা শিল্পী দল।
2: অ গীতটো এবাৰ শুনাই দিয়কচোন।
1: মোৰ গোটেইটো মনত নাই, মই এনেই দুই লাইন গাই দিওঁ দেই।

0: আৰু মনত নাই বুঝিছে ভালকে।
1: সর্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত মণিৰাম দেৱান চিনেমাখনৰ যোগেদি জয়ন্ত হাজৰিকাই অসমীয়া চিনেমা জগতত আত্মপ্ৰকাশ কৰে।
0: কথা ছবিত মোৰ প্ৰথম পদক্ষেপ মণিৰাম দেৱানত সহকাৰী সংগীত পৰিচালক হিচাপে। সংগীত পৰিচালক আছিল মোৰ দাদা ডক্টৰ ভূপেন হাজৰিকা।
1: এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে জয়ন্ত হাজৰিকাই ছবিৰ বাবে গীত গায়। বাংলা ছবিৰ প্ৰখ্যাত কণ্ঠশিল্পী শ্যামল মিত্ৰৰ সৈতে জয়ন্ত হাজৰিকাই এটি গোৱালপৰীয়া লোকগীতত কণ্ঠ নিগুৰাইছিল।

0: মই অৱশ্যে স্বাধীনভাৱে সংগীত পৰিচালনা কৰোঁ। অতুল বৰদলৈ বনৰীয়া ফুল আৰু দুলাল শইকীয়াৰ তথ্যচিত্ৰ হুইল চান্দাৰ আয়োজন বোলা ছবিখনত। তাৰপিছত মই বৃষ্টি কৰিছিল, এনাজৰি আছে, ধৰ্মকে আছে, আৰু কুলাল ভট্টাচাৰ্যৰ তথ্যচিত্ৰ ফ্লোৰা এণ্ড ফনা অৱ নৰ্থ ইষ্ট ইণ্ডিয়া বোলা ছবিখনতো সংগীত পৰিচালনা কৰিছোঁ মই। ফ্লোৰা এণ্ড ফনা প্ৰথম অসমীয়া ৰঙীন তথ্যচিত্ৰ।
1: জানো ৰাণা, ইয়াৰ উপৰিও আপুনিতো কথা ছবিত অভিনয় কৰিছে।
0: অভিনয় কৰাটো আৰু
1: নহয়, অভিনয় কৰা বুলি ক'লে এটা কথা মোৰ মনত পৰে।
0: কোৱা,
1: আপুনি আমাৰ মিঠু বৌৰ লগত আপুনি একেলগে
0: কৰিছিলোঁ মানে মোৰ অভিনয় কৰা মোৰ কোনদিন চখ নাই আৰু বৰ নাৰ্ভাছ হওঁ। মই ষ্টেজত কথাও নকওঁ, জানাই তুমি, বহুতে আপত্তিও কৰে যে ৰাণাদাই কিয় কথা নকয়, এই গান গাই পেলাই গুচি যায়। কিন্তু মই একচুৱেলি কি ভাবোঁ জানা, মোক গান গাওঁ মতে গানটো গাই গুচি যাওঁ, মানে কথা শুনিব জানো। যিয়ে নহওক, এক্টিঙৰ কথাটো আহে, এক্টিং কৰা মোৰ কোনোদিন চখ নাই আৰু নাজানো কৰিব। আৰু মিঠুৰ লগত কৰিছিলোঁ অৱশ্যে, তেওঁকে বিয়া কৰাই পেলালোঁ শেষত।
2: প্ৰিয় শ্ৰোতা, জয়ন্ত হাজৰিকাই মনীষা হাজৰিকাক বিবাহ কৰাৰ পূৰ্বেই তেখেতৰ সৈতে লতি গতি চিনেমাখনত এটি গীতত অভিনয় কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা লতি গতি চিনেমাখনৰ সেই গীতটি জয়ন্ত হাজৰিকাই নিজেই গাইছিল। তেখেতৰ সহশিল্পী আছিল ইলা বোছ।

0: বৃষ্টি কথা ছবিখনৰ জনপ্ৰিয়তাৰ
1: আচ্ছা
0: এটা অংশ এটা ডাঙৰ পাৰ্চেণ্ট আপোনাৰ ক্ৰেডিট বুলি আমি ক'ব খোজোঁ। তাৰ এটা গান যিটো সুৰাত মগন ভয়াল ৰাতি, এই গানটো সঁচাকেই তাৰ পিকচাৰাইজেশ্যন, আপোনাৰ ভইচ চ' ইমান ভাল হৈছিল যে যুৱ সমাজৰ মাজত তাৰ কণ্টেণ্টৰ কথা বাদ দিলোঁ বৃষ্টিৰ মই, সেইখিনি অৱস্থা অতি মনোগ্ৰাহী হৈছিলে। সেই গানটো অকণমান শুনাই দিব নেকি?
1: আচ্ছা

0: জবাব নাই।
1: জয়ন্ত হাজৰিকাই অসমীয়া চিনেমাত গীত গাইছিল, অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছিল, কিন্তু পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ তথ্যচিত্ৰৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ আছিল।
0: তথ্যচিত্ৰ হৈছে কম কথাৰে কম সময়ৰ ভিতৰত মানুহক বুজাব লাগিব, আৰু যিটো টান কম সময়ৰ ভিতৰত মানুহক বুজোৱাটো
2: মেছেজিষ্টিক মিউজিক যিটো আৰু
0: সেইটো, গতিকে মই কৰি বৰ ভাল পাওঁ তথ্যচিত্ৰ।
2: মানে এই দুয়োবিধৰ মাজত তাৰমানে এটা পাৰ্থক্য আছে,
0: পাৰ্থক্য এটা আছে, মোৰ মনত আছে, আনৰ মনত আছে নে মই ঠিক নাজানো। তবে মই যে ফুল লেংথ ছবি মই বেয়া পাওঁ সেইটো মই কোৱা নাই,
2: বুজিছোঁ।
0: সুবিধা আছে ফুল লেংথ ছবিত, ফিচাৰ ফিল্মত মিউজিক কৰা, কিন্তু তথ্যচিত্ৰত সুবিধা তেনেকুৱা নাই ডকুমেণ্টেৰীত, কম সময়ৰ ভিতৰতে যাতে মানুহক বুজাব পাৰোঁ।
1: অতি কম বয়সৰ পৰাই মঞ্চ নাটৰ সংগীত পৰিচালনাৰ সৈতে জয়ন্ত হাজৰিকা জড়িত হৈ পৰিছিল। মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি তেখেতে লাভ কৰিছিল এক বুজাব নোৱাৰা আনন্দ। তেখেতে আনকি ভ্ৰাম্যমান নাট্য দল লক্ষ্মী থিয়েটাৰৰ সংগীত পৰিচালনাও কৰিছিল। ভ্ৰাম্যমান নাট্য দলটিৰ শিবিৰতে থাকি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নাট্য দলটিৰ 5খন নাটকৰ বাবে লিখি উলিওৱা 17টি গীতৰ জয়ন্ত হাজৰিকাই সুৰ কৰিছিল মাত্ৰ 3 দিনৰ ভিতৰতে।
0: সঁচাকৈ ক'বলৈ গ'লে মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ। সৰুৰে পৰা বহুতো নাটকৰ বাবে সংগীত পৰিচালনা কৰিছোঁ যদিও এই বিষয়ত মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা বুলি ক'বলৈ গ'লে ক'ব লাগিব আমাৰ প্ৰগতিশিল্পী সংঘই প্ৰযোজনা কৰা শ্ৰী অৰুণ শৰ্মা ৰচিত জিন্তি নাটখনতেই মই প্ৰথম সংগীত পৰিচালনা

0: সম্পূর্ণ আত্মপ্ৰত্যয়ৰে অকণমান নিজৰ কথা কৈ দিওঁ দেই, মানে বোধহয় ভাল পাবা। এই জিমটিখন তিনিদিন অভিনীত হৈছিল।
1: আচ্ছা,
0: তেতিয়া মই মেট্ৰিক পৰীক্ষাৰ্থী। শেষৰ দিনা আমাৰ ৰিজাল্ট ওলাল, দেখিলোঁ ধীৰদা ভূঞা, তাৰমানে আমাৰ ধীৰু ভূঞা, সাধন হাজৰিকা আৰু মই জয়ন্ত হাজৰিকা ফেইল কৰিলোঁ। বুজিছা? তাৰপিছত ইফালেতো হাহাকাৰ গধূলি তোমাৰ হেৰি ড্ৰামা হ'ব লাগে। আমি এতিয়া জিমটি কৰিম নে ক'ৰবাত সোমাই থাকিম বুলি চবৰে চিন্তা। তেতিয়া আছিলে কৰুণা গোস্বামী আমাৰ তুলু আৰু আমাৰ অতি মৰমৰ বন্ধু ললিত বৰুৱা, তেওঁ এতিয়া নাই আমাৰ মাজত, আমি গোটেইকেইজন আছিলোঁ। তেওঁলোকৰ চিন্তা নাটক হ'ব নহয়, আমি পিছে কৰিলোগে, মই আৰু ধীৰুৱে কৰিলোগে। কিন্তু কৰিলে কি হ'ব, সাধাৰণ হাজৰিকাৰ চব বজালৈকে কোনো দেখা দেখি নাই, ইফালে হাহাকাৰ। ফলত ঈশান বৰুৱাই সেই ভাৱটো কৰিবলগীয়া হ'ল। এনেকুৱা ধৰণৰ কিছুমান ঘটনা মনত পৰিলে ভাল লাগে, সেইখিনিতে আনন্দ জানা জানা, ছবিতকৈ ষ্টেজত কৰি বেছি ভাল লাগে। এইটো এটা বেলেগ আনন্দ, বুজাব নোৱাৰি,
1: মানে ইমিডিয়েট এফেক্টটো কম
0: ইমিডিয়েট পোৱা যায়।
2: কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ আন আন ৰাজ্য আৰু লগতে বিদেশতো স্বকীয় প্ৰতিভাৰে জয়ন্ত হাজৰিকাই গুণী জ্ঞানী শিল্পীসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
0: অসমৰ বাহিৰত ভালে কেইবছৰ মই কলিকতাত হিমাংশী বিশ্বাসৰ সংগীত গোষ্ঠীত আছিলোঁ। কেতিয়াবা গীটাৰ, কেতিয়াবা একৰ্ডিয়ান বজাওঁ। এদিন হঠাৎ মোৰ বাহিৰলৈ যোৱাৰ সৌভাগ্য হৈছিল। 1972 চনত মই বাৰ্লিনলৈ যাওঁ, তাত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগীত সন্মিলনত যোগ দিবলৈ। বিশ্বৰ সমাজ সচেতন তথা ৰাজনীতি সচেতন সংগীত শিল্পীৰ সমাৰোহ সেয়া আছিল। একেবাৰলৈকে আকৌ এবাৰ যাওঁ তাৰ পিছৰ বছৰতে। এইবাৰ গ'লোঁ যুৱ মহোৎসৱত যোগ দিবলৈ। দুয়োবাৰে তাত ভালেকেইগৰাকী গুণী ব্যক্তি তথা শিল্পীক লগ পোৱাৰ সৌভাগ্য ঘটিছিল মোৰ। তেওঁলোকৰ ভিতৰত আছিল কানাডাৰ পেৰি ফ্ৰিডমেন, জেক উইণ্টাৰ, আমেৰিকাৰ বাৰবাৰা ডিন, মিৰিয়া মাকেবা আদি। এটা ইণ্টাৰেষ্টিং ঘটনা কওঁ, সেই কানাডাৰ পেৰি ফ্ৰিডমেন, আমি একেলগে আছিলোঁ, একেখন হোটেলতে আছিলোঁ, দ্বিতীয়বাৰৰ কথা কৈছোঁ যুৱ মহোৎসৱত। তেওঁ মোৰ হাৰমনিয়াম শুনি পেলাই টেলিভিশ্যন প্ৰগ্ৰেমত তেওঁলোকক বজাবলৈ মোক অনুৰোধ কৰে একম্পেনি কৰিবলৈ। মই ভাবিলোঁ যে কি নবজাম এওঁৰ লগত, প্ৰথমতে মোৰ হাঁহি উঠিছিল, হাৰমনিয়াম আৰু কি, তেওঁলোকে ইমান ভাল পাইছে মোক নেৰাইছে। মই শেষৰ বজালোঁ তেওঁলোকৰ লগত, তেনে কম্বিনেশ্যনটো আছে, আচৰিত হৈছিলে, ইফালে বেঞ্জে ইফালে হাৰমনিয়াম।
1: তেওঁ কি লৈ গাই আছে?
0: তেওঁ গাই তোমাৰ আমেৰিকান বেঞ্জো, অকলে নিজে বেঞ্জটো বজাই পেলাই গায় আৰু একো নাথাকে তেওঁৰ লগত,
1: কোনো একম্পেনিষ্ট নাথাকে,
0: একো নাথাকে। তেওঁলোকৰ গীটাৰ বা বেঞ্জো আমাৰ সেই হাৰমনিয়ামটো আৰু তানপুৰাৰ দৰে। তাৰ প্ৰত্যেকজন গায়কে গীটাৰ বা বেঞ্জ বজাব জানিব লাগিব, জানিব লাগিব মানে জানে আমাৰ যেনেকৈ হাৰমনিয়াম যেনে বজাব, ঠিক তেনেকৈ। যিয়ে নহওক, ৰেডিঅ' বাৰ্লিনতো আমি কৰিছোঁ, ভূপেনৰ লগত মই বজাইছোঁ বা গাইছিলোঁ। তবে এই ঘটনাটো মনত থাকে, পেৰি ফ্ৰিডমেনৰ লগত বজোৱাটো পাছত দেখিছোঁ, ভাল লাগিছে।
2: দেশে বিদেশে সমাদৰ লাভ কৰা এইগৰাকী শিল্পী অতি কম সময়ৰ ভিতৰতে সুৰৰ মায়াজাল ৰচনা কৰি শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল। জনতাৰ অতি আদৰৰ এই শিল্পীগৰাকী যেতিয়া জনগণৰ দুৰ্যোগৰ সময় আহি পৰিছিল, তেতিয়া তেখেতৰ অন্তৰো হাহাকাৰ কৰি উঠিছিল আৰু দুৰ্গতজনক সহায় কৰাৰ উদ্দেশ্যেই তেখেতে জন্ম দিছিল সুৰ বাহিনীৰ। তেখেতে নিজেই কৈছিল,
3: মই এতিয়া কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনী ৰাইজৰ কাষত সদায় থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে, গীতেৰে।

0: ধান তই সেহেন উলিয়া বলিয়া হৈ দুপাৰে উপচি পৰিত
1: এইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা অতি কম বয়সতেই আঁতৰি গৈছিল যদিও তেখেতৰ শিল্পীসত্তা সদায় জীয়াই থাকিব আমাৰ সকলোৰে হৃদয়ত। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভূপেন হাজৰিকাদেৱে লিখিছিল,
2: অ মোৰ মৰমৰ জয়ন্ত দানা ভাইটি, তোৰ জয়ৰ অন্ত নাই,

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জয়ন্ত হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয়দংশ, তেখেতৰ জীৱনৰ বিভিন্ন কথা, তেখেতে গোৱা গীত আৰু ভূপেন হাজৰিকাদেৱে লিখা আৰু পাঠ কৰা এটি কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

আজি পুৱা 10:30 বজাত ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত আয়োজন কৰা ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান। গীতিমালিকাৰ শিল্পী চাৰুগোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ঋদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী।

আজি সন্ধিয়া 7:20 শুনিবলৈ পাব জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী তোৰ সুৰৰ আচল ধৰি। আমাৰ অতিথি দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহ্নিমান আয়ান। অনুষ্ঠানটি ৰাত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু আঠ বাজি পোন্ধৰ মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়।

0: মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলাৰ আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ৰাজ্যৰ 33খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহতালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিককৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
2: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেঞ্চ সকলো ছাত্ৰ ছাত্ৰীৰ থাকিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেঞ্চ নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। মই কিছুদিন আগতে গুজৰাটত যাওঁতে তাত তেওঁলোকৰ এনেধৰণৰ
1: অৱশ্যে তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি আৰু পৰিয়ালৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 29 নৱেম্বৰত হ'বলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, তথ্য আৰু জনসংযোগ বিভাগক এই বিষয়ত প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানত সুধাকণ্ঠৰ অনন্য সৃষ্টিশীলতা আৰু কালজয়ী শিল্পীসত্তাক উদযাপন কৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। শিল্পীগৰাকীৰ জীৱন আৰু অৱদানক আলোকপাত কৰা প্ৰদৰ্শনী আৰু স্মাৰক কাৰ্যসূচীও অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: Men's cricket, third and final T20 international to be played in Delhi this evening. And with that, we end the morning news. Have a nice day.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজি সন্ধিয়া 7:20 শুনিবলৈ পাব জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী, তোৰ সুৰৰ আচল ধৰি। আমাৰ অতিথি দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহনিমান আয়ান। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী।

আজি দিনৰ 12:30 বজাত আইডিৰ বুলনী অনুষ্ঠানত গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থাৰ বিষয়ে মৃন্ময় দত্তৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ।

0: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী, নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 অনূৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ

0: কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এই উপলক্ষে এটা মটৰ চাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভৰ বাবে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আজি 76সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমাৰ্ঘেৰিটাই এই সন্দৰ্ভত এইদৰে কয়।
1: नमस्कार 17 सितंबर सिर्फ परमादरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का जन्मदिवस नहीं बल्कि 25 वर्षों की सेवा समर्पण और राष्ट्र निर्माण की प्रेरणादायी यात्रा का उत्सव है। प्रधानमंत्री मोदी जी ने अपने सार्वजनिक जीवन का हर क्षण जन सेवा ही देश सेवा की भावना के साथ राष्ट्र सेवा को समर्पित किया है। उनके नेतृत्व में भारत ने विकास और आत्मनिर्भरता की नई ऊंचाइयों को छुआ है। इस विशेष अवसर पर 17 सितंबर शाम 6 से 7 बजे तक आइए हम सभी अपने घरों में और समाज में सबके साथ मिलकर आशीर्वाद का दिया जलाएं। यह करोड़ों देशवासियों के स्नेह और आशीर्वाद का प्रकाश है। आइए मोदी जी के स्वस्थ दीर्घायु और यशस्वी जीवन की मंगल कामना के लिए आशीर्वाद का दिया जलाएं। धन्यवाद।
0: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থসামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2018 চনৰ 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেংচাপৰি আৰু বগীবিলক সংযোগ কৰি নিৰ্মাণ কৰা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 4.94 কিলোমিটাৰ দৈৰ্ঘৰ দুখলপীয়া ৰেল আৰু পথ দলং হিচাপে পৰিচিত বগীবিলে দেশৰ দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। 1985 চনৰ অসম চুক্তিৰ দাবী অনুসৰি 1997 চনৰ 22 জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। এই দলং মুকলিয়ে কি ধৰণে আৰ্থসামাজিক, ঔদ্যোগিক আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই সন্দৰ্ভত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ বৰুৱাই এইদৰে কয়।
2: 2018 চনৰ 25 ডিচেম্বৰ দিনটো আমাৰ বাবে এটা ঐতিহাসিক দিন। সেই দিনটোতে বগীবিল দলঙৰ যোগেদি উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰা হৈছিলে। বগীবিল দলংখন হোৱাৰ আগতে আমি ডিব্ৰুগড়লৈ যাবলৈ উত্তৰপাৰৰ ব্যক্তিসকলে বৰ উৎকণ্ঠিত হৈ থাকোঁ। আগদিনাৰ পৰা আমি প্ৰস্তুতি চলাওঁ। আমি প্ৰথম ফেৰীখন পালেও গাড়ীখন আকৌ গাড়ী নিবৰ কাৰণে আকৌ আমি অপেক্ষা কৰিবলগীয়া হয় আন এখন ফেৰীলৈ, আৰু তাৰ কাৰণে আমি প্ৰায় 3-4 ঘণ্টা পৰ্যন্ত আমাৰ পলম হয়। ঘূৰি অহাটো আমাৰ একেই সমস্যা হয়। খৰালি দিনত যেতিয়া ব্ৰহ্মপুত্ৰত পানীটো শুকাই যায় তেতিয়া ঘাটটোত তাৰমানে কেইবাটাও ঘাটলৈ ৰূপান্তৰ হয়। বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। যিসকল ৰোগীয়া ব্যক্তি যায় কল্পনা কৰিব নোৱাৰা সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছিল। এই দলংখন হোৱাৰ পাছত কোনো অৱসান ঘটিছে আৰু এই কামখিনি 2018 চনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতেই হৈছে। চৰকাৰখনৰ সেইটো এটা উল্লেখযোগ্য সফলতা বুলি আমি ক'ব পাৰোঁ। এতিয়া উত্তৰ পৰা দক্ষিণ পাৰ যোগাযোগটো বহুত ওচৰ চপৰাই আনিলে।
0: ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোক

0: তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
1: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেঞ্চ সকলো ছাত্ৰ ছাত্ৰীৰ থাকিব লাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেঞ্চ নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। কোনো ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধা আছে যে প্ৰাকৃতিক দুৰ্যোগ হ'ল বা ঘৰত পিতৃৰ বিয়োগ হ'ল বা তেখেতৰে কোনো দুখ হ'ল, ৰোগাক্ৰান্ত হৈ উপস্থিত থাকিব নোৱাৰিলে, তাত প্ৰিন্সিপালগৰাকীক ক্ষমতা দিয়া আছে তেওঁক সেই বিশেষ পৰিস্থিতিত বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ ৰেহাই দিব পাৰে।
0: তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীয়ে 35 মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হ'ব। আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অসম সন্তান জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱা আৰু এনিমেশ্যন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে। তেওঁলোকে নাছাৰ কোচি অভিযানৰ অন্তৰ্গত কস্মিক ৰেপছডি নামৰ অভিনৱ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। কস্মিক ৰেপছডি হৈছে বিজ্ঞান, সংগীত আৰু এনিমেশ্যনৰ বিৰল সংমিশ্ৰণ। পৃথিৱীৰ ক্ৰমবৰ্ধমান পৰিৱেশ বিষয়ক সংকটৰ স্থায়ী সমাধান বিচাৰি এগৰাকী কাল্পনিক মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা মহাজাগতিক যাত্ৰাৰ কাহিনীৰে এই প্ৰকল্পৰ মূল ভেটি গঢ় লৈ উঠিছে। মানৱ হত্যা আৰু প্ৰযুক্তিৰ এই যাত্ৰাক অৰ্কেষ্ট্ৰা সংগীত, হৃদয়স্পৰ্শী পপ সুৰ আৰু চিনেমেটিক এনিমেশ্যনৰ জৰিয়তে ফুটাই তোলা হৈছে। এই প্ৰকল্পৰ সৃষ্টিশীল ধাৰণা গল্পকাৰ আৰু গীতিকাৰ জুটি ডঃ সুজান লিম আৰু ডঃ ক্ৰিষ্টিনা টিনষ্টানৰ প্ৰধান সুৰকাৰ হিচাপে আছে। ফ্ৰান্সৰ মানু মাৰ্টিন আৰু বৈজ্ঞানিক নেতৃত্বত আছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰধান গৱেষক জন টমছিক। এই প্ৰকল্পত জয় বৰুৱাই দুটা মূল গীত ষ্টাৰ এমং দ্য কস্মিক ক্লাউডছ আৰু কনফিষ্টাৰ আয়নত কণ্ঠদান কৰিছে। সমুদ্ৰ কাজল শইকীয়াই এই গীতসমূহৰ বাবে মনোমুগ্ধকৰ চিনেমেটিক এনিমেশ্যন আৰু দৃশ্যসজ্জা প্ৰস্তুত কৰিছে। তেওঁৰ তুলাকাৰে মহাকাশৰ সেই অদেখা বিস্ময়বোৰ জীৱন্ত হৈ উঠিছে। অসমে 65 সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 অনূৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত হিমাচল প্ৰদেশক 2-1 পৰাস্ত কৰে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পাৰ্থ ডেকাবৰুৱাই খেলখনৰ 32 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰথমাৰ্ধৰ পাছত হিমাচলে দ্বিতীয়

0: গ'ল পৰিশোধ কৰে যদিও 45 মিনিটত পল বৰুৱাই বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ বিজয় সূচক গ'লটো দিয়ে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ নিজৰ তৃতীয়খন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ল'ৰা ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। অসমে কালি মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ছোৱালীৰ দলীয় শাখাৰ ছেমিফাইনেলত অৰুণাচলক 2-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন। UPIত মাচুল আৰোপক লৈ দেশজুৰি প্ৰতিক্ৰিয়া। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহ হিচাপে উদযাপন কৰাৰ লগতে আজি ঘৰে ঘৰে মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰি আমাৰ অসম, দৈনিক জনমভূমিকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে ভাৰতক 100% শুল্ক আৰোপ কৰাৰ বাবে আমেৰিকাই হুংকাৰ দিয়াৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতখনে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত সংস্থাপনহীনতাৰ ভয়াৱহ ৰূপ, 5 বছৰত 8 শতাধিক নিবনুৱাৰ আত্মহনন, এই শিৰোনামেৰে ৰাজ্যৰ নিবনুৱা সমস্যা সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কানাড়া ছবিৰ কিংবদন্তী অভিনেতা অনন্ত নাগলৈ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ, AIUDF আৰু TMCৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্প স্থান লাভ কৰি ইতিহাস ৰচনা কৰাৰ এটা বিশেষ বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী। নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা। ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনূৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: 1638টা গোচৰৰ ভিতৰত 97টা নিষ্পত্তি কৰা হয়। একেদৰে বিদ্যুৎ বিল সম্পৰ্কেও 148টা গোচৰৰ 96টা, যান বাহনৰ চালান সম্পৰ্কেও 103টা গোচৰৰ 25টা আৰু মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কেও 10টা গোচৰৰ 2টা নিষ্পত্তি কৰা হয়। লোক আদালতৰ জৰিয়তে আপোচ মীমাংসাৰে বিভিন্ন গোচৰ দ্ৰুতভাৱে নিষ্পত্তি হোৱাত সংশ্লিষ্ট পক্ষসমূহে সকাহ লাভ কৰে। ইয়াৰ লগতে আদালতত চলি থকা গোচৰৰ বোজা হ্ৰাস কৰাতো লোক আদালতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
1: হাটশিঙিমাৰী জিলা আদালতত নতুন মধ্যস্থতা কেন্দ্ৰ মুকলি কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন উন্নিকৃষ্ণন নাইডে কেন্দ্ৰটো মুকলি কৰে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ প্ৰশাসন নয়ন শংকৰ বৰুৱা, দক্ষিণ হামৰা মানকাছৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰাজীৱ কুমাৰ তেদী, কেইবাগৰাকীও ন্যায়াধীশ আৰু অধিবক্তাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তানবীৰ ইকৰাম হাজৰিকা উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহৰ পৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। জুলাই মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। লোক নিৰ্মাণ বিভাগৰ গৃহৰ পৰা প্ৰায় 16 লাখ টকা আবন্ধন দিয়াৰ পাছত বিভাগীয় ঠিকাদাৰৰ জৰিয়তে কেন্দ্ৰটো নিৰ্মাণ কৰা হয়। ইতিমধ্যে 6জন মধ্যস্থকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আদালতৰ পৰা প্ৰেৰণ কৰা গোচৰ মধ্যস্থতাৰ জৰিয়তে নিষ্পত্তি কৰাৰ লগতে আদালতৰ গোচৰৰ বোজা হ্ৰাস কৰাত কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
1: মানকাছৰ হাজিৰহাটৰ থ্ৰোট ব্ৰজাত নালচাৰ আইন সজাগতা সভাৰ সামৰণি পৰে। আইন সজাগতা সভাত হোৱা আলোচনা সন্দৰ্ভত আমাৰ সংবাদদাতাই এইদৰে কয়।
0: নালচাৰ বিভিন্ন আঁচনি আৰু বিনামূলীয়া আইনী সাহায্যৰ সন্দৰ্ভত চলি থকা 60-দিনীয়া মেগা আইন সজাগতা অভিযানৰ অংশ হিচাপে সভাখন অনুষ্ঠিত কৰা হয়। সভাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উচ্চ বৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলিজী আৰু দুগৰাকী সহকাৰী লিগেল এইড ডিফেন্স কাউন্সিলৰ সদস্য উপস্থিত থাকে। সভাত বিনামূলীয়া আইনী সাহায্য, ভুক্তভোগীৰ ক্ষতিপূৰণৰ আঁচনি, লোক আদালত, শিশুৰ অধিকাৰ, বাল্য বিবাহ প্ৰতিৰোধ, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ, মানৱ সৰবৰাহকে বিভিন্ন ধৰণৰ বিষয়ত ৰাইজক সজাগ কৰা হয়। উল্লেখযোগ্য যে 29 আগষ্টৰ পৰা আৰম্ভ হোৱা এই 60-দিনীয়া অভিযানৰ জৰিয়তে অধিকাৰ মিত্ৰসকলে ঘৰে ঘৰে গৈ বিশেষকৈ দৰিদ্ৰ, দুৰ্বল, বঞ্চিত আৰু অসহায় লোকসকলক তেওঁলোকৰ আইনী অধিকাৰ আৰু উপলব্ধ চৰকাৰী সুবিধাৰ বিষয়ে অৱগত কৰি আহিছে। জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সকলো যোগ্য ব্যক্তিক আইনী সমস্যাৰ ক্ষেত্ৰত নিকটৱৰ্তী আইনী সাহায্য ক্লিনিক, পেৰালিগেল ভলেণ্টিয়াৰ অথবা আইন সেৱা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰি বিনামূলীয়া আইনী পৰামৰ্শ আৰু সহায় গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
1: আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাছৰত লোকপিয়ল 2027ৰ গৃহ তালিকা প্ৰস্তুত কাৰ্যসূচী সামৰণি পৰিছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
0: জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, প্ৰশিক্ষক, ছুপাৰভাইজাৰ আৰু ইনোভেটৰসকলৰ সাময়িক প্ৰচেষ্টাত এই বৃহৎ কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। জিলাখনৰ 2টা চাৰ্কলৰ মুঠ 39টা হাউচ লিষ্টিং ব্লকত 726গৰাকী ইনোভেটৰ আৰু 21গৰাকী ছুপাৰভাইজাৰৰ দায়িত্ব পালন কৰে। তথ্যৰ সুস্থতা নিশ্চিত কৰাৰ বাবে ব্যাপক পৰীক্ষা আৰু পুনৰীক্ষণ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত জনগণৰ তৃতীয় ফেজৰ লগতে গাঁওভিত্তিক আন্তঃগাঁথনি আৰু বিভিন্ন সা সুবিধাৰ তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত হাস্পাতাল, ৰাস্তা, ডাকঘৰ আৰু বেংকৰ তথ্য অন্তৰ্ভুক্ত থাকিব। এই কাৰ্যসূচী সফল কৰাত সহযোগিতা আগবঢ়োৱা জিলাখনৰ ৰাইজ আৰু সংবাদ মাধ্যমক জিলা প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
1: জিলাৰ এই ৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে আজি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল মানকাছৰ পৰা আমাৰ সংবাদদাতা জেচমিনাৰা পাৰভিন।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। ষ্টুডিঅ'ত আছোঁ মই মিতালী বৰবৰা। আমাৰ ফোন নম্বৰ দুটি কৈ দিছোঁ, 03612661876 আৰু 9435405223। আপোনাৰ প্ৰিয় গীতটি শুনিবৰ বাবে এই দুটি নম্বৰত ফোন কৰিব পাৰে। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আজিৰ অনুষ্ঠানৰ প্ৰথম ফোনটো লৈছোঁ।
1: হেল্ল' বাইদেউ,
0: হেল্ল' হয়
1: হেল্ল'
0: হেল্ল' শুনিছেনে?
1: অঁ শুনি আছোঁ।
0: হয় কওকচোন, আপুনি ক'ৰ পৰা কৈছে?
1: মই ধেমাজি নগৰৰ পৰা কৈছোঁ, বিজুমণি।
0: ধেমাজিৰ পৰা কৈছে?
1: হয়
0: হয়, কি কৰি আছে আপুনি? ঘৰতে আছে চাগে?
1: ঘৰতে আছোঁ, ঘৰতে আছোঁ।
0: হয়, আৰু আমাৰ অনুষ্ঠান শুনি আছে?
1: অঁ, আপোনালোকৰ সদায় শুনো।
0: ধন্যবাদ।
1: ধন্যবাদ।
0: কি গীত শুনিব বিচাৰিছে আজি?
1: মই জুবিন দাৰ সেই গীত এটা শুনিবলৈ বিচাৰিছোঁ, ৰৈ ৰৈ বিনালৈ।
0: ৰৈ ৰৈ বিনালৈ?
1: হয়,
0: মই গীতটি চাওঁ বাৰু আপোনাৰ বাবে। আৰু কওকচোন, আপোনাৰ ঘৰত আৰু কোন কোন আছে?
1: ঘৰত মোৰ এওঁ আছে, ল'ৰা এহাল আছে,
0: হয়
1: ল'ৰাটোৱে আজি চুমিহ হাই ছেকেণ্ডেৰী পৰীক্ষা আছে গৈছে।
0: হয়,
1: তাৰপৰা ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰি চিত্ৰাকলৈ পঢ়ি আছে গুৱাহাটীতে।
0: আৰু আপুনি ঘৰৰ?
1: মই
0: গৃহিণী,
1: ঘৰৰ গৃহিণী ৰান্ধনী।
0: আৰু আমাৰ ৰেডিঅ'ৰ অনুষ্ঠান কেইবজাৰ পৰা শুনে আপুনি?
1: মই সেই ফোন ইন শুনো, শুক্ৰবাৰ বৃহস্পতিবাৰ পানচেৰি শুনো, চব চবতে মই শুনো।
0: ঠিক আছে বাৰু, আপোনাক কথা এটা কওঁ। আপুনি ৰৈ ৰৈ বিনালে গীতটি চাগে বিচাৰিছিল, কিন্তু আমাৰ কম্পিউটাৰত চিষ্টেমত সেই গীতটি মই পোৱা নাই। কিন্তু জুবিন গাৰ্গৰতো সকলো গীতেই ভাল লাগে, নহয় জানো? তাহলে মই যদি বেলেগ এটি গীত আপোনাৰ বাবে বজাওঁ, বেয়া পাব নেকি?
1: নাপাওঁ নাপাওঁ। জুবিন দা আজি আজিৰ পৰাতো সেই মৃত্যু দিৱস পালন।
0: হয়, জুবিন দিৱস। হয়, জুবিন দিৱস ক'লে ভাল লাগে আচলতে। জুবিন দিৱসেই তিনিদিনীয়া কাৰ্যসূচীৰে পাতিবলৈ লৈছে। হয়, ঠিক আছে, ভাল লাগিল কথা পাতি। আগলৈও ফোন কৰি থাকিব আৰু ভালে থাকক।
1: মই কৰিয়ে থাকোঁ, ফোনটো লাগে লাগে আকৌ কাট খাই যায় যে।
0: হয় নেকি? ধন্যবাদ। ঠিক আছে, গীতটি শুনক আপুনি।
1: ঠিক আছে।

0: হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে?
1: হয়, নমস্কাৰ বাইদেউ,
0: নমস্কাৰ
1: সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত।
1: মই সাতগাঁৱৰ পৰা সুপ্ৰীতা মেধি কৈছিলোঁ।
0: সাতগাঁৱৰ পৰা কৈছে?
1: হয় হয়,
0: হয়। কি গীত শুনিবৰ বাবে আজি আপুনি ফোন কৰিলে?
1: মই জুবিন শাশ্বতী গায়ত্ৰী হাজৰিকা বাইদেউ আৰু জুবিনদাৰ কণ্ঠত
0: হয়
1: ৰত্নাকৰ চিনেমাখনৰ ৰাতি ৰাতি গানটো শুনিব বিচাৰিছোঁ।
0: হয় ৰত্নাকৰ চিনেমাখন চাইছে নে নাই আপুনি?
1: হয়, চাইছোঁ বাইদেউ।
0: চাইছে?
1: হয়
0: হয়।
1: হয়,
0: আৰু ঠিক আছে, আপোনাৰ বাবে গীতটি বজাওঁ তেনেহ'লে। গীতটি
1: হ'ব,
0: মই ৰেডি কৰি সাজু কৰি তুলিছোঁ।
1: ধন্যবাদ।
0: ধন্যবাদ জনাইছোঁ আপোনাক।

0: হয়, আপুনি আমাৰ সকলো অনুষ্ঠানেই শুনেনে?
1: আপোনালোক মই নিয়মীয়া শ্ৰোতা, আপোনাক আগতে পাইছিলোঁ, আপোনাৰ লগত কথা পাতিছিলোঁ আগতে।
0: অঁ, কথা পাতিছিলোঁ। অঁ
1: হয় আৰু
0: হয়
1: ইয়াতে বহুত ট্ৰাই কৰি পালোঁ। আজি কিন্তু মই হেৰি ৰাতিপুৱা সন্ধ্যা সময়ত, ৰাতিপুৱা যে দিব বিবেক ভাৰতীত শুনিম, সেই দুটাত মই মানে নিয়মীয়া শ্ৰোতাই আৰু
0: হয় হয় হয়
1: কথা পাতি
0: হয় ফোন কৰি থাকে আপুনি আমালৈ।
1: হয় হয়
0: হয়
1: আপোনাক
0: হয় আৰু কি কি অনুষ্ঠান শুনে আপুনি ইয়াৰ বাহিৰেও?
1: ইয়াৰ বাহিৰে মানে হেৰি ফুলিন কল্পতৰুণ আৰু আপোনালোকৰ এই হেৰি উপন্যাস পাঠ শুনো
0: হয়
1: আৰু বুদ্ধিজীৱী নাটকখন শুনো। মানে মোটামুটি ৰেডিঅ'টো পাকঘৰত থাকেতো, মানে গোটেইখিনি প্ৰায় শুনাই যায়, অকলে থাকোঁ যেতিয়া সেইটোকে বজাই থাকোঁ।
0: অঁ
1: আৰু নহ'লে আৰু মানে বিবিধ ভাৰতী হিন্দী গানত দিওঁ, হিন্দী গান অলপ শুনো।
0: হয় হয় আৰু মনটো ভাল লাগি থাকে তেতিয়া।
1: ভাল লাগি থাকে হয় আৰু ইচ্ছা নাযায় কেতিয়াবা কিতাপ পঢ়োঁ, আমাৰ যথেষ্ট কিতাপ আছে আলোচনী আছে, সেইবোৰত অলপ চকু ফুৰাওঁ, পেপাৰখন ডেইলি পেপাৰখনত অলপ চকু ফুৰাওঁ।
0: হয় হয় ভাল লাগিল আপোনাৰ পৰা কথাবোৰ শুনি। গীতটি আপোনাৰ শুনাই দিওঁ, ভূপেন হাজৰিকা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ সেই গীতটি।
1: হয়
0: হয় ধন্যবাদ।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: হয় নমস্কাৰ।
1: আজি মই শুনিব বিচাৰিছিলো ভূপেন হাজৰিকা আৰু সুদক্ষিণ মানে এন্ধাৰ নিশা কাটি গীতটো দিলে হ'ব।
0: হয়, আপোনাৰ নামটো কওকচোন, ক'ৰ পৰা কৈছে আপুনি?
1: মই ৰঙিয়া ওচৰত পশ্চিম বাগবাৰী জুৰি ভাতৰ কৈছিলোঁ।

0: কোনে কৈছে আপুনি?
1: মই মঞ্জু দাসীয়ে কৈছোঁ, গুৱাহাটীৰ কলিতা কুচি গণেশ নগৰৰ পৰা।
0: হয়, ভালে আছে আপুনি?
1: হয় মই ভালে আছোঁ, আপোনালোকে ভালে আছেনে?
0: হয় আছোঁ, ঘৰৰ পৰা কৈ আছে নিশ্চয়।
1: আজি বহুত দিনৰ মই ফোন লগালোঁ।
0: হয় নেকি?
1: হয়
0: আমাৰ অনুষ্ঠান শুনি আছে?
1: হয় শুনি আছোঁ, মোবাইলতে শুনি আছোঁ, ৰেডিঅ'টো মানে বেয়া হৈছে।
0: অঁ হয় নেকি? অঁ ভাল, আজিকালি মোবাইলতো শুনিব পাৰি এপত গৈ। আৰু কওকচোন, কি গীত শুনিব বিচাৰিছে আজি আপুনি?
1: জুবিন গাৰ্গৰ কণ্ঠত এটি ভক্তিমূলক গীত শুনিব বিচাৰিছোঁ।
0: হয়, অঁ জুবিন গাৰ্গে ভক্তিমূলক গীতো বহুত বহুত গীতেই গাইছে, তেওঁ সকলো গীতেই গাইছে আচলতে, আৰু তেওঁৰ সকলো গীতেই ভাল লগা।
1: সকলো গীতেই ভাল লাগে।
0: হয়, আৰু আপুনিও গম পাই চাগে জুবিন দিৱস, যে হয় জুবিন দিৱস আহি পালেহি। হয় শুনিছিলে অনুষ্ঠানটো কালি? ঠিক আছে, জুবিন গাৰ্গৰ কণ্ঠৰ এটি ভক্তিমূলক গীত আপোনাৰ বাবে শুনাইছোঁ, শুনক দেই।
1: কেইজনমান ছাত্ৰৰ নাম লওঁ।
0: অঁ লওকচোন, কওকচোন।
1: বনবাসী মণ্ডল দাদা, মাইনা দাস, ৰূপালী কলিতা, হাজিৰা বেগম, সুখিদা আহমেদ, আৰু
0: মনত পৰা
1: নাই আৰু আপোনালোকলৈ।
0: ধন্যবাদ, ধন্যবাদ।

0: হেল্ল'
1: হেলো, সুপ্ৰভাত বাইদেউ। মই ধেমাজিৰ পৰা ক'লো, অংকুৰ শৰ্মাই।
0: হয়, সুপ্ৰভাত।
1: আজি মই জুবিন গাৰ্গৰ কণ্ঠত নাৱলৈ আনিমগৈ গীতটি শুনিব বিচাৰোঁ।
0: নাৱলৈ আনিমগৈ গীতটি, হয়
1: হয়
0: হয়।
1: বাইদেউ, মই আপোনাৰ অনুষ্ঠানবোৰ DTH-ৰ যোগেদি ধেমাজিৰ পৰাও শুনো।
0: হয় নেকি?
1: হয়
0: হয়। আৰু
1: বাকী মই হয়
0: কওক,
1: মই কেইজনৰ শ্ৰোতাৰ নাম ল'ব বিচাৰোঁ।
0: কওকচোন।
1: জোনমণি শৰ্মা, যতীন শৰ্মা, নীলপল দুৱৰা,
0: হয়
1: হয় তেওঁলোকৰ নাম ল'ব বিচাৰিলোঁ, আৰু হৰ দুৱৰা।
0: হয়। আৰু আপুনি আমাৰলৈ ফোন কৰি থাকে চাগৈ?
1: ফোন মই আগতেও কৰিছোঁ বাইদেউ, কিন্তু মানে সংযুক্ত হৈছোঁ, কিন্তু মানে আপোনালোকৰ লগত তেনেকৈ কথা পাতিবলৈ সক্ষম হোৱা নাছিলোঁ। আজি প্ৰথমবাৰ সক্ষম হৈছোঁ।
0: হয়।
1: আপোনালোকৰ অনুষ্ঠানবোৰ শুনো, শুনি ভাল লাগে। ধেমাজিৰ পৰা আগতে শুনিবলৈ ব্যৱস্থা নাছিলে, এতিয়া আজিকালি DTH-ৰ যোগেদি মই শুনো।
0: DTH-ৰ যোগেদি, হয়। ভাল লাগিল শুনি। আপুনি DTH-ৰ যোগেদিও এতিয়া আমাৰ অনুষ্ঠান শুনিব পাৰে।
1: হয় হয় হয়, মই শুনো, মোৰ লগতে আৰু বহুতকো শুনাওঁ।
0: ভাল লাগিল, ভাল লাগিল, ধন্যবাদ। আৰু আপোনাৰ বাবে তেনেহ'লে গীতটি শুনাইছোঁ।

0: আছোঁ আৰু আপুনি আজি আমাৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতা। আমাৰ সময় শেষ হৈ আহিছে, ধন্যবাদ জনাইছোঁ আপোনালৈ। হয়,
1: ঠিক আছে, ধন্যবাদ বাইদেউ।
0: ধন্যবাদ। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰ আজি অনুষ্ঠানৰ পৰা মই মিতালী বৰপৰাই বিদায় ল'ম। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা সুশান্ত দত্তক আৰু নিয়ন্ত্ৰণ কক্ষত থকা আমাৰ সদস্যসকলক, যিসকলে মোক সহযোগ কৰিলে এই অনুষ্ঠানটি আগবঢ়াই নিয়াত। তেনেহ'লে আহক এই গীতটি শুনো জুবিন গাৰ্গৰ কণ্ঠত।

মাটির গান অনুষ্ঠানটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে ভাৰতৰ ছেমিকণ্ডাক্টৰ অভিযানৰ ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব।

ইমান পৰে শ্ৰোতাসকলক ভাৰতৰ ছেমিকণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, দৰ্শন কাশ্যপ, বিজয় কুমাৰ বৰ্মন, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, মিতুল গগৈ, মৃগাংক কৃষ্ণত্ৰেয়, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য বিতৰণ, ৰাজ্যত মাদক দ্ৰব্য মুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী আৰু নতুন দিল্লীত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰচাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিতায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰ পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সেৱা সমৰ্পণ মাহ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসম গণ পৰিষদ দলৰ বৰপেটা জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ 76সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি সমিতিৰ কাৰ্যালয়ত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। সন্ধিয়াৰ ভাগলৈ ৰূপায়ণ কৰিবলগীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত বৰপেটাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰাৰ কথা। পশ্চিম কাৰ্বি আংলং জিলাৰ লেঙেৰিস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 128 নম্বৰ ডেল্টা কোম্পানীৰ উদ্যোগত আজি প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী হিতাধিকাৰীক

0: 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, AIUDFৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীগৰাকীৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ দলটো আশাবাদী বুলি প্ৰকাশ কৰে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱছিৰ আহমেদ আৰু দলৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত মাদক দ্ৰব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰে পৰা অহা 2 অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত 10খন জিলাক সামৰি লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কবলৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদযাত্ৰা কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ এইদৰে কয়।
1: এইখন জুবিন ক্ষেত্ৰ নহয়, জুবিনৰ কাৰণে যেতিয়া আমি কিবা এটা কৰিবলৈ লৈছো, জুবিনে ভাল পোৱা ধৰণেতো আমি কৰিব লাগিব। তেওঁৰ নিজৰ আদৰ্শ বা তেওঁৰ যিটো সপোন, সেই সপোনটোৱেতো আমি তেওঁলৈ আগবঢ়াব লাগিব। কিমানখিনিলৈকে সফল হ'ব পাৰোঁ নেজানো, কিন্তু সেইমতেইতো আমি আগবাঢ়িব লাগিব তেওঁৰ মতে। সেইকাৰণে সকলো লোক আহি ইয়াত উপস্থিত হৈছে, একত্ৰিত হৈছে। কোন কি জাতিৰ, কোনটো কোন কি ধৰ্মৰ, কোনো কি বেকগ্ৰাউণ্ডৰ, সেইবোৰখিনি কথা নাই। সকলোৱে ইয়ালৈ আহিব। ইয়াত কোনো VIPও নাই, কোনো নিমন্ত্ৰিত অতিথিও নাই। সকলোৱে নিজৰ মতে আহিব, নিজৰ মতেই তেওঁলৈ মৰম, হেঁপাহ, শ্ৰদ্ধা যি হয় বা শেষ, সকলোখিনি তেওঁলোকে তেনেদৰে আগবঢ়াব সদায়।
0: জুবিন দিৱসৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ 33খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম স্থগিত হৈ আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। শিৱসাগৰৰ কাংকান নগৰৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি আৰক্ষীয়ে মাদকদ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লোক দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় 80 গ্ৰাম মাদকদ্ৰব্যৰ লগতে এখন স্কুটি জব্দ কৰে। শিৱসাগৰ আৰক্ষী উপপৰিদৰ্শক দেৱাশীষ শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত লোক দুজনক আটক কৰা হয়। খেলৰ বাতৰি। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0

0: ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য বিতৰণ। ৰাজ্যত মাদক দ্ৰব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী। আৰু নতুন দিল্লীত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী চিনেমা গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে শুনক দিলৱালে দুলহানিয়া লে যায়েঙ্গে চিনেমাৰ এটি গীত লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত।

লতা মঙ্গেশকৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত দিলৱালে দুলহানিয়া লে যায়েংগে চিনেমাৰ গীতটি শুনিলে। হিন্দী চিনেমা গীতৰ অনুষ্ঠানত এইবাৰ শুনক এছ পি বালাসুব্ৰমণিয়াম আৰু লতা মঙ্গেশকৰৰ কণ্ঠত হাম আপকে হে কন চিনেমাৰ এটি গীত।

লতা মঙ্গেশকৰ আৰু এছ পি বালসুব্ৰমণিয়ামৰ কণ্ঠত হাম আপকে হে কন চিনেমাৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত এবাৰ শুনক 1942 লাভ ষ্টৰী চিনেমাৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে শানে কুমাৰ সানুৱে।

1942 অ লাভ ষ্টৰী চিনেমাৰ কুমাৰ চানুৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমা গীতৰ অনুষ্ঠান আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আইদেউৰ বোলনিৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, আজি আমি কথা পাতিম গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে। আৰু এই বিষয়ে আমাক অৱগত কৰাবলৈ আমাৰ আমন্ত্ৰণ ক্ৰমে আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৃন্ময় দত্ত। শ্ৰীদত্ত নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: মই আপোনালোকৰ মাজলৈ আহিবলৈ বৰ আনন্দিত আৰু সমূহতালৈ মোৰ নমস্কাৰ।
0: শ্ৰীদত্ত, আজি যিটো বিষয় গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা, সেই বিষয়টোৰ ভিতৰলৈ যোৱাৰ আগতে পুনতে জানি ল'ব বিচাৰিম কোন কোন ক্ৰিয়াকলাপক গাৰ্হস্থ্য হিংসাৰ আওতাত ধৰা হয়।
1: গাৰ্হস্থ্য হিংসাৰ আওতাত যদি আপুনি আইনখন চাই, তাত 3 নম্বৰ দফাত বিস্তৃত এটা বৰ্ণনা দিয়া আছে, বিশ্লেষণ দিয়া আছে, সংজ্ঞা এটা দিয়া আছে। তাৰ ভিতৰত আপোনাৰ বিভিন্ন ধৰণৰ যিবোৰ আপোনাৰ হিংসা, যেনেকৈ এইটো শাৰীৰিক হ'ব পাৰে, মানসিক হ'ব পাৰে, তাৰ লগত আপোনাৰ যিটো অৰ্থনৈতিক হিংসা হ'ব পাৰে, যৌন হিংসা হ'ব পাৰে। হিংসাৰ যদি আমি কওঁ, যিটো আমি মানসিক হিংসা, গালি গালাজ কৰা, বিশেষকৈ য'ত আপোনাৰ ধৰক এই ল'ৰা সন্তান জন্ম দিব নোৱাৰা অৱস্থা বা সন্তান জন্ম নিদিয়াৰ কাৰণে গালি গালাজ কৰা, সেইবোৰক আপোনাৰ এই সংজ্ঞাৰ আণ্ডাৰত দিয়া আছে। আৰু এই আইনখন এটা মানে এটা গুৰুত্বপূৰ্ণ বিষয় হ'লগৈ, এই গাৰ্হস্থ্য হিংসাৰ লগত কিছুমান আনুষংগিক সমস্যাও থিয় দিয়ে, সেইবোৰতো আমি আগলৈ ডিছকাছ কৰিম। সেইবোৰৰ বিষয়েও ইয়াতে আলোচনা কৰা হৈছে আৰু সেইবোৰৰ সমাধান দিব চেষ্টা কৰা হৈছে।
0: এতিয়া আপুনি কথাৰ মাজতে ক'লে যে মৌখিকভাৱে যিটো গালি গালাজ, সেইটোকো আমাৰ গাৰ্হস্থ্য হিংসাৰ আওতাত ধৰা হৈছে নহয় জানো? আৰু তাৰ পৰা যদি আমি আৰু অকণমান ভিতৰলৈ গুচি যাওঁ, ধৰক শাৰীৰিক অপদস্থ যিটো মাৰধৰ পৰ্যায়লৈ গুচি যায়, সেই তেনেধৰণৰ হিংসাৰ বলি হৈ কোনো এগৰাকী মহিলাই যদি আইনৰ ওচৰ চাপিব খোজে, প্ৰথম পদক্ষেপ তেওঁৰ কি হ'ব?
1: তেওঁ কমপ্লেইন দিয়াৰ কেইবাটাও ঠাই আছে, পুলিচতে যাব পাৰে, প্ৰটেকশ্যন অফিচাৰ আছে এই আইনখনৰ আণ্ডাৰত, তেওঁৰ তাত যাব পাৰে, ছাৰ্ভিচ প্ৰভাইডাৰ আছে তেওঁৰ তাত যাব পাৰে, মেজিষ্ট্ৰেট ওচৰো ডাইৰেক্টলি যাব পাৰে। সাধাৰণতে কি হয়, য'ত আপোনাৰ এই ঘটনাটো হৈছে, এই যোনটো হিংসা ঘটনাটো হৈছে তাত, বা য'ত সেই মহিলাগৰাকী থাকে, বা য'ত এই যিজনে হিংসাটো কৰিছে তেওঁ থকা ঠাইত, এই যিকোনো ঠাইতে গোচৰ এটা ৰুজু হ'ব পাৰে। তেওঁ তাৰ বাবে কমপ্লেইন এটা দিয়াৰ লগে লগে প্ৰথম পদক্ষেপত তেওঁলোকক যিজনৰ ঠাইত কমপ্লেইনটো দিয়ে, তেওঁৰ সেই কমপ্লেইনটো দিয়াৰ লগে লগে যদি পুলিচৰ তাত যায় বা যদি আপোনাৰ প্ৰটেকশ্যন অফিচাৰৰ তাত যায় বা মেজিষ্ট্ৰেটৰ তাত, য'তেই নাযায়, তেওঁলোকে তেওঁ কি কি সমাধান পাব পাৰে, কি কি তেওঁৰ আখুৱাবলৈ কেনেকৈ তেওঁক এড্ৰেছ কৰা হ'ব, সেইবোৰৰ বিষয়ে তেওঁক অৱগত কৰোৱাটোও তেওঁলোকৰ দায়িত্ব থাকে।
0: হয়, পুলিচৰ কথাটো বাৰু বুজিলোঁ, কিন্তু যেতিয়া আপুনি প্ৰটেকশ্যন অফিচাৰ ক'লে বা মেজিষ্ট্ৰেট, তেওঁলোক ক'ত কেনেকৈ পাব?

0: প্ৰটেকশ্যন অফিচাৰ বুলি কওঁতে আমাৰ আইনত প্ৰটেকশ্যন অফিচাৰৰ সংজ্ঞা দিয়া আছে, আৰু সাধাৰণতে কি হয় প্ৰটেকশ্যন অফিচাৰ বুলি কওঁতে আমাৰ যিবোৰ আপোনাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছে তেওঁলোক হয়, চি ডি পি অ'বোৰ প্ৰত্যেকজন চি ডি পি অ'ক প্ৰটেকশ্যন অফিচাৰৰ দায়িত্ব দিয়া আছে, গতিকে তেওঁলোকৰ ওচৰত কমপ্লেইনটো দিব পাৰে। আৰু মই ছাৰ্ভিচ প্ৰভাইডাৰ কথা যদি ক'লোঁ, ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন এন জি অ' আছে, সেই এন জি অ'বোৰৰ ওচৰতো তেওঁলোকক দিব পাৰে কমপ্লেইন, আৰু মেজিষ্ট্ৰেটো আছে, পুলিচটো আছে।
1: এতিয়া অভিযোগকৰ্তাগৰাকীয়ে তেওঁ মৌখিকভাৱে দাখিল কৰিব লাগে নে লিখিতভাৱে দিব লাগে?
0: লিখিতভাৱে দিব লাগে, লিখিত দিব লাগে।
1: এখন উকা কাগজত লিখিলেই হয়?
0: উকা কাগজত লিখিলেও হয়। আচলতে কি হয়, উকা কাগজত লিখাখনৰ পিছত প্ৰটেকশ্যন অফিচৰ পৰা বা এই ছাৰ্ভিচ প্ৰভাইডাৰ ৰিপৰ্ট এটা বিচাৰে, সেই ৰিপৰ্টৰ ফৰ্ম এখন আছে, সেই ফৰ্মখন খুবেই বিস্তৃত, তাতে বিভিন্ন ধৰণৰ আপোনাৰ যিবোৰ হিংসা তাৰে বৰ্ণনা দিয়া আছে, সেইবোৰত টুকি যাব লাগে যে এইটো এই ধৰণৰ মোৰ মোৰ বিৰুদ্ধে এই ধৰণৰ এটা হিংসা হৈছে, অপৰাধ হৈছে, হিংসা এটা হৈছে, সেইটো মানসিক হ'ব পাৰে, সেইটো শাৰীৰিক হ'ব পাৰে, সেইটো আপোনাৰ অৰ্থনৈতিক হ'ব পাৰে, তেনেকৈ মই কৈছোঁ। গোটেইবোৰৰ হেৰি দিয়া আছে, সেইবোৰ তেনেকৈ টিকমাৰ্ক কৰি দিয়া হয়, আৰু সেই দৰখাস্তখনকে আপোনাৰ মানে উকা কাগজ হ'লেও আপোনাৰ ধৰক দৰখাস্ত যদি কোৰ্টত যদি আপুনি যায়, মেজিষ্ট্ৰেটত যদি যায়, তেতিয়াহ'লে আপোনাৰ ধৰক ষ্টাম্প ইত্যাদি লগাই দিবলৈ সেইটো বেলেগ কথা, বাট আপুনি যদি প্ৰটেকশ্যন অফিচাৰৰ ওচৰত আপুনি যদি দৰখাস্তখন দিয়ে, তেওঁ সেইটোৰ বিশেষ ৰিপৰ্ট এটা প্ৰিপেয়াৰ কৰি তাতে সেই ফটোত প্ৰডিউচ কৰিব পাৰে।
1: সেই কামখিনি কৰাৰ পাছত কেছটো আদালতত উঠিল,
0: কেছটো আদালতত উঠি দিলে, তাৰপিছত আদা চেলুলৈ নটিচ যাব, বা কোৰ্টে কেতিয়াবা ইণ্টাৰিমো দিয়ে, মানে তেওঁক কিবা প্ৰটেকশ্যন লগা হ'লে, জৰুৰীকালীন যিবিলাক প্ৰটেকশ্যন লাগে সেই তেতিয়া সেইটো দিয়া হয়।
1: হয়, মানে ধৰক শাৰীৰিকভাৱে তেওঁক আনকি হত্যাৰ ভাবুকি পৰ্যন্ত দিয়া হৈছে, সেই তেতিয়া সেই সুৰক্ষাৰ ব্যৱস্থা,
0: তেতিয়া সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে, আৰু সুৰক্ষাৰ ব্যৱস্থা বিভিন্ন চিষ্টেম আছে যদি দিব পাৰে তেওঁলোকক, যেনেকৈ ধৰক যিজন মানুহে তেওঁক হিংসাটো কৰিছে তেওঁক তেওঁৰ ওচৰলৈ আহিব নিদিয়া, আনকি তেওঁৰ ওচৰৰ মানুহ যদি কোনোবা আছে, ছাপ'জ কাৰোবাৰ যেন মাক দেউতাকক ভাবুকি দিয়া হৈছে, তেওঁলোককো প্ৰটেকশ্যন দিয়া হয়। ইয়াৰ বাহিৰে যদি ধৰক একেখন ঘৰতে আছে, তাৰ মাজতো যিজনে হিংসাটো কৰিছে তেওঁৰ বিৰুদ্ধে কিছুমান ইনজাংশ্যন দিব পাৰে, কিছুমান ইণ্টাৰিম অৰ্ডাৰ দিব পাৰে, যাতে তেওঁ তেওঁৰ ওচৰলৈ আহিব নোৱাৰে, তেওঁক আৰু হিংসা হেৰি কৰিব নোৱাৰে।
1: কথাটো উঠিছে এইকাৰণে, কাৰণ ধৰক সাধাৰণতে এগৰাকী মহিলা বিয়াৰ পিছত সাধাৰণতে স্বামী গৃহতে থাকে, কিন্তু তাত যদি তেওঁৰ প্ৰতি অত্যাচাৰ হয়, গতিকে তেওঁক আদালতত কেছো দিলে, কিন্তু তাৰপিছত তেওঁ একেটা ঘৰতে থাকিব লগা হয়, তেতিয়া কেনেকুৱা ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকে, এই প্ৰশ্ন এটা হাততে উঠে, আৰু সেই ভয়তে হয়তো বহুতো মহিলা মনে মনে থাকি যায়, কলৈ যাম, কি কৰিম, এনেকুৱা ধৰণৰ। এই যে এগৰাকী মহিলা তেওঁ শাৰীৰিক অত্যাচাৰৰ মাজেৰেতো যায়, কিন্তু এটা মানসিক কষ্ট তেওঁ সহ্য কৰিব লগা হয় একেখন ঘৰতে থাকি, আৰু যদি তেওঁলোকৰ যদি সন্তান সন্ততি আছে, তেতিয়াহ'লে কথাটো আৰু অলপ বেলেগ ধৰণৰ হৈ যায়। কি ক'ব আপুনি?
0: চাগে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়টো হয়েই, কিন্তু খুব কমপ্লেক্স বিষয় এটা, কাৰণ ঘৰৰ ভিতৰত কি হয় নহয় সেইটো এটা সাংঘাতিক, বাহিৰৰ পৰা বস্তুটো বুজি পোৱাটো খুব দিগদাৰ, গতিকে তাৰ কাৰণে আপোনাৰ ধৰক দৰকাৰ হ'লে আইনে তেওঁক এটা বেলেগ এটা শ্বেল্টাৰ হোমলৈ থোৱাৰ ব্যৱস্থাও ৰাখিছে।
1: আচ্ছা,
0: গতিকে তেনেকুৱা যদি কেছ এটা যদি আহে যে তেওঁ তাত সেইখন ঘৰ থাকিব দিব নোৱাৰি, তেতিয়াহ'লে শ্বেল্টাৰ হোমক তেওঁ শ্বিফ্ট কৰাৰ ব্যৱস্থাও আছে, গতিকে সেইটো সেই শ্বেল্টাৰ হোমবিলাকৰ সেই যে আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ বুলি ক'লোঁ যে তেওঁলোকৰ কেইটামান কেইবাটাও শ্বেল্টাৰ হোম আছে, আমাৰ অসম গভৰ্ণমেণ্টৰো আছে, অসম গভৰ্ণমেণ্টৰ শ্বেল্টাৰ হোম যেনেকৈ আপোনাৰ জালুকবাৰীত আছে, বুকত আছে, মই জনাত নগাঁৱত আছে, ধুবুৰীত আছে, শিলচৰত বোধ এটা আছে, গতিকে তেনেকুৱা আছে। ইয়াৰ বাহিৰে এন জি অ' যিবোৰ আপোনাৰ ৰেজিষ্টাৰ্ড ছাৰ্ভিচ প্ৰভাইডাৰ এন জি অ' আছে, তেওঁলোকৰো শ্বেল্টাৰ হোম আছে য'ত তেওঁলোকক হয়তো শ্বিফ্ট কৰিব পৰা যায়, সেইটো কোৰ্টে,
1: আৰু যদি নাবালক সন্তান থাকে তেতিয়া সেই সন্তানটো,
0: সেই সন্তানটোৰো ব্যৱস্থা হ'ব পাৰে, সেইটো আপোনাৰ এই ৰাইটৰ ভিতৰতে পৰে, কাষ্টডিয়েল ৰাইটছ যোনটো আমি কওঁ, সেই কাষ্টডিয়েল ৰাইটছৰ আণ্ডাৰত আপোনাৰ যিটো যদি নাবালক যোনটো সন্তান আছে, সেই সন্তানটো কেনেকৈ ক'ত থ'ব পাৰি, ক'ত তেনেকৈ তেওঁ প্ৰটেকশ্যন দিব পাৰি, ক'ত শ্বেল্টাৰ দিব পাৰি, সেইখিনি ব্যৱস্থাও আছে।
1: এতিয়া সেই ক্ষেত্ৰত যদি মহিলাগৰাকী ধৰক সম্পূৰ্ণভাৱে তেওঁ স্বামীৰ ওপৰতে নিৰ্ভৰশীল আছিলে, তেওঁ এই প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব, আৰ্থিক কিবা সাহাৰ্য
0: আছে? যেতিয়াই কমপ্লেইন এটা যাব পুলিচৰ তাতে বা মেজিষ্ট্ৰেটৰ তাতে হওক বা ছাৰ্ভিচ প্ৰভাইডাৰ তাতে হওক, তেওঁলোকে তেওঁৰ কি কি ৰাইট আছে সেইটো তেওঁক জনাব লাগে। তাৰ ভিতৰত এটা হেৰি আছে, লিগেল ছাৰ্ভিচেছ অথৰিটিৰ আগত গৈ এপ্লিকেশ্যন কৰি লিগেল এইডৰ কাৰণে, যাতে আইনী যোনটো যুদ্ধ তাত আপোনাৰ লজিষ্টিকেল ছাপৰ্ট হওক, যেনে ধৰক আপোনাৰ কেছটো আগবঢ়াই লৈ যাব লাগে, লিখিব লাগে, কৰিব লাগে, আপোনাৰ ধৰক খৰচ পাতিও তেওঁলোকে বহন কৰে, গতিকে সেই লিগেল ছাৰ্ভিচেছ অথৰিটিৰ ওচৰত ৰাইট এটা আছে, তেওঁ তাতে আৰ্জি কৰিব পাৰে যে মোক সহায় লাগে, সেইটো তেনেকে তেওঁলোকে দিব পাৰে,
1: মানে সেইটো চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়ে,
0: অঁ লিগেল ছাৰ্ভিচেছ অথৰিটি তেওঁলোকে এডভোকেট আপোনাৰ এপইণ্ট কৰি দিয়ে, তেওঁলোকে বস্তুটো তেওঁলোকৰ হৈ কেছ আগবঢ়াই লৈ যায়। ইয়াৰ বাহিৰে আপোনাৰ কোৰ্টে অৰ্থনৈতিক কষ্ট দিব কাৰণে ক'ব পাৰে যে আপুনি এইখিনি পইচা বহন কৰক গোচৰটোৰ বাবে, সেইটো কোৰ্টেও অৰ্ডাৰ দিব পাৰে,
1: এতিয়া ধৰক এই বিভিন্ন ধৰণৰ গৃহস্থ হিংসা

0: শিক্ষাৰ ফলতে আমি আজিকালি সততে লক্ষ্য কৰিছোঁ এটা সমস্যা বুলিয়েই মই ক'ব খুজিছোঁ। আমাৰ সমাজত এতিয়া বিবাহ বিচ্ছেদ খুব দ্ৰুতগতিত বাঢ়ি আহিছে সংখ্যাটো। বিবাহ বিচ্ছেদৰ এটা কাৰণ যদি আমি গৃহস্থ হিংসা বুলি ধৰোঁ, কিন্তু আন আৰু বহুতো কাৰণ থাকে, সেই কথা অলপ কৈ দিব নেকি?
1: চাওক, বিবাহ বিচ্ছেদৰ কাৰণ কেইবাটাও আছে, কিন্তু হিংসা বা ক্ৰুৱেলিটি সেইটো এটাহে কাৰণ।
0: হয়,
1: বিবাহ বিচ্ছেদৰ কাৰণ আপোনাৰ এজনে এজনক এৰি থৈ যোৱাটো হ'ব পাৰে, ডিজাৰ্চন বুলি যোনটো আমি কওঁ, বা আপোনাৰ কনজুমেশ্যন অফ মেৰেজ যোনটো আমি কওঁ, যে তেওঁলোকৰ যিটো সম্বন্ধ সেইটো পৰিপূৰ্ণ কৰিব নোৱাৰে, সেইবোৰো কাৰণ থাকে। চ' গতিকে বিবাহ বিচ্ছেদৰ কাৰণ ক্ৰুৱেলিটি এটাহে গ্ৰাউণ্ড, যিটো হ'লগৈ হিংসাটো হ'ব, সেইটো হিংসা হ'ব পাৰে, মানে সেই হিংসাটোৰ আকৌ দুফালৰ পৰা হ'ব পাৰে, সেইটো এটা বেলেগ কথা। সেইটো আকৌ হাজবেণ্ডেও ল'ব পাৰে, ৱাইফেও ল'ব পাৰে, সেইটো এটা বেলেগ বস্তু।
0: সেইটো আচলতে
1: সেইটো এইটোৰ লগত আচলতে এইটো অকল সেই নিৰ্যাতিত মহিলা বা ছোৱালীবোৰৰ কাৰণে, এইটো আপোনাৰ আচলতে এই একখন তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে, গাৰহস্থ্য হিংসা বিশেষকৈ মহিলা আৰু ছোৱালীসকলৰ কাৰণে, তেওঁলোকক যাতে এই আইনখনে তেওঁলোকক প্ৰটেক্ট কৰাৰ কাৰণে বনোৱা হৈছে। আৰু বিবাহ বিচ্ছেদৰ আইন সম্পূৰ্ণ বেলেগ। তাত বিবাহ বিচ্ছেদৰ আইনত যেনেকৈ মহিলাই যেনেকৈ ৰিলিফ পাব পাৰে, যেনেকৈ তেওঁলোকে বিচাৰিব পাৰে, গোচৰ এটা ৰুজু কৰিব পাৰে, পুৰুষেও পাৰে। আৰু এই আইন
0: আজি যদি আমি মহিলাসকলৰ ফালৰ পৰা চাবলৈ যাওঁ, যিসকলে ধৰক বিবাহ বিচ্ছেদ বিচাৰিছে, এতিয়া আপুনি অলপ আগতে ক'লে যে গৃহস্থ হিংসাৰ যদি আমি কিবা আইনী কাম কৰিবলৈ যাওঁ, তেতিয়া চৰকাৰে সেই খৰচ পাতিৰ ব্যৱস্থাখিনি কৰি দিয়ে। এতিয়া ধৰক মহিলা এগৰাকীয়ে বিচ্ছেদেই বিচাৰিছে, অত্যাচাৰ সহ্য কৰিব নোৱাৰি, তেখেতে বিচ্ছেদ বিচাৰিছে, তেতিয়াও সেই খৰচ পাতি সেই আইনেই বহন কৰিবনে?
1: বিবাহ বিচ্ছেদ আকৌ এইখন আইনে দিব নোৱাৰে, সেইখনৰ কাৰণে বেলেগকে কেছ ফাইল কৰিব লাগিব।
0: এইখন আইনত অকল
1: হিংসাৰ এইটো হিংসাৰ লগত এইটো বেছিকেলি এইটো কি হয়, এইটো আপোনাৰ হিংসাৰ লগত যিবিলাক আনুষংগিক প্ৰব্লেম আছে, অৰ্থনৈতিক প্ৰব্লেম, থকা প্ৰব্লেম, বাচ্ছাটোৰ কাষ্টডিৰ প্ৰব্লেম, এই ধৰণৰ সমস্যাবোৰক এই আইনখনে সামৰি লৈছে, টেকেল কৰিব চেষ্টা কৰিছে। বিবাহ বিচ্ছেদৰ আইনখন সম্পূৰ্ণ বেলেগ।
0: আচ্ছা, মানে তেখেতে যদি গৃহস্থ হিংসাৰ কথাটো লৈ পেলাই আইন আদালতৰ কাষ চাপিল, তেতিয়াহ'লে এই দিশটোহে চাব, আকৌ বিবাহ বিচ্ছেদৰ কাৰণে তেখেতে আকৌ বেলেগকৈ আবেদন কৰিব।
1: আৰু এই আইনখনৰ যিখিনি হেৰি প্ৰাৱধান আছে, সেইখিনিৰ মতে আপোনাৰ বেলেগ আইনতো আপুনি যাব পাৰে। মই আপোনাক এটা উদাহৰণ দিছোঁ যে এই আইনত আপুনি কেছ এটা ফাইল কৰিলে, তাৰ লগতে আপুনি 125 CRPC তাৰ মতে আপুনি মেইনটেনেঞ্চৰ কেছ এটা বেলেগকৈ কৰিব পাৰে, দুটা বেলেগ বেলেগকৈ চলিব পাৰে। ইয়াতো কিন্তু আপোনাক সেই মেইনটেনেঞ্চৰ বা পইচাৰ ৰিলিফটো দিব পাৰে, টকা পইচাৰ আপোনাৰ যোনটো হেৰি আছে, অৰ্থনৈতিক যোনটো আপোনাক এটা প্ৰটেকশ্যন দিব পাৰে। আৰু সাধাৰণতে কি হয়, যদি দুটা দুফালৰ পৰা আপুনি এটা ৰিলিফ এটা পায়, তেতিয়াহ'লে কি হয়, এডজাষ্ট কৰি লোৱা হয়, যাতে ডাবল বেনিফিট নহয়, এট দ্য চেম টাইম আপুনি বেনিফিটখিনিও যাতে পায়। গতিকে আপুনি ইয়াতে গোচৰ এটা ৰুজু কৰাৰ লগতে আপুনি 125 CRPCৰ আণ্ডাৰতো আপুনি কেছ এটা ৰুজু কৰিব পাৰে,
0: তাত
1: একে সময়ত, তাত কোনো বাধা নাই। ঠিক তেনেধৰণে বিবাহ বিচ্ছেদৰ কেছ এটা ৰুজু কৰিব পাৰে, সেইটোতো কোনো বাধা নাই, সেইটো এটা টোটেলি বেলেগ বস্তু। গতিকে সেইটো আৰু সেইটোৰ আইনখনো বেলেগ হ'ব, ফৰামটো বেলেগ হ'ব। এই যোনটো কোৰ্ট, জুডিচিয়েল ম্যাজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ কোৰ্ট হয়, তেওঁৰ কোৰ্টত আপুনি বিবাহ বিচ্ছেদ বিচাৰিব নোৱাৰে, তেওঁৰ সেইটো পাৱাৰ নাই, তেওঁৰ জুৰিছডিকশ্যন নাই, সেইটো ফেমিলি কোৰ্টবোৰৰ আছে, আৰু য'ত ফেমিলি কোৰ্ট নাই তাত ডিষ্ট্ৰিক্ট জাজে দিব পাৰে। গতিকে সেইটো টোটেলি বেলেগ বস্তু এটা, তাতো আপোনাৰ খৰচ হেৰি কষ্টটো দিয়ে, তাত তাতো ইণ্টাৰিম কষ্টৰ কথাও আছে, বা আপোনাৰ ফাইনেলি কষ্টিংটো দিয়ে, সেইটো বেলেগ বস্তু। তাত আকৌ আপোনাৰ মানে লিগেল এইডটোৰ কথা থাকিব পাৰে, লিগেল এইডৰ কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, তাত হয়তো যেনেকৈ আপোনাৰ ইকনমিক ক্ৰাইটেৰিয়া এটা আছে, সেইটো গোটেই ডিপেণ্ড কৰিব গোটেই এপ্লিকেশ্যনত, তেওঁ লিগেল এইড লাগে নালাগে সেইবোৰ গোটেই চালি জাৰি চাব। কিন্তু এইখন আইনত যেনেকৈ স্পেচিফিকেলি কোৱা আছে যে আপুনি যদি গোচৰ এটা ৰুজু বা কমপ্লেইন এটা দিছে, আপোনাক পুলিচ অফিচাৰজনেই হওক, মেজিষ্ট্ৰেটজনেই হওক, আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰেই হওক, তেওঁলোকে আপোনাক জনাবলৈ মেণ্ডেট এটা দি আছে, তেওঁলোকে জনাবলৈ বাধ্য আপোনাক যে আপোনাৰ কি কি ৰাইট এইখন এক্টত আপোনাৰ আছে, তাৰ ভিতৰত এটা হ'লগে অন্যতম হ'লগে যে আপুনি লিগেল এইড বিচাৰিব পাৰে।
0: হয়, তাৰমানে মহিলাগৰাকীয়ে যেতিয়া অভিযোগ দাখিল কৰিব যাব, সেই তেতিয়াই তেওঁ সম্পূৰ্ণ জনাই দিয়া হ'ব আইনখনত কি
1: জনাই দিব লাগে, সেইটো জনাই দিয়া জনাই দিয়াটো উচিত, জনাই
0: দিয়াটো উচিত। এতিয়া ধৰক এগৰাকী শিক্ষিত মহিলাই অভিযোগ দিয়া ধৰণটো বা অৰ্ধশিক্ষিত বা অশিক্ষিত এগৰাকী মহিলাই সম্পূৰ্ণ পৃথক হয় তেওঁলোকৰ মানসিক চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি, সেই ক্ষেত্ৰত আইনী সাহায্যটো কেনেকুৱা?
1: একেই, আইনী সাহায্যৰ কোনো হেৰি নাই, পৃথকতা নাই।
0: কেতিয়াবা দেখা যায় তাৰমানে কি, এগৰাকী শিক্ষিত মহিলাই যিদৰে উত্থাপন কৰিব পাৰিব তেওঁৰ সমস্যাটো, অশিক্ষিত এগৰাকী হয়তো নোৱাৰিব পাৰে।
1: সেইকাৰণে কিছুমান ক্ষেত্ৰত সেই প্ৰটেকশ্যন অফিচাৰ ৰিপৰ্টটো আহে নহয়, এটা ৰিপৰ্ট বনাই তেওঁ, তো গতিকে তেওঁলোকেও তেওঁলোকৰ কথা পাতে, পাতি পেলাই বুজিব চেষ্টা কৰে। গতিকে সেই প্ৰটেকশ্যন অফিচাৰৰ সেইখিনি দায়িত্ব, তেওঁলোকৰ সেইখিনি দায়িত্ব আছে, গতিকে তেওঁলোকে সেইখিনি বস্তু যাতে প্ৰপাৰলি প্লেচ কৰে। গতিকে যিসকল মহিলা ধৰক শিক্ষিত নহয় বা শিক্ষিত হ'লেও তেনেকুৱা এক্সপ'জাৰ নাই,

0: য'ত আপুনি গোচৰ এটা কেনেকৈ ৰুজু কৰিবলৈ বা কি কৰিব লাগে তেওঁ নাজানে। গতিকে তাত সেই প্ৰটেকশ্যন অফিচাৰজনৰ যোনটো ৰিপৰ্ট আছে সেইটো বহুত কামত আহে, আৰু তেওঁলোকে দৰকাৰ হ'লে সেইবোৰ তেওঁলোকে বস্তুবিলাক যিটো কমপ্লেইনটো পোৱাৰ পিছত তেওঁলোকে চাই সেইবোৰ চালি জাৰি চাই বস্তুবোৰ, এইটো অৰ্থনৈতিকত পৰিব নে এইটো আপোনাৰ শাৰীৰিক পৰিব নে মানসিক পৰিব, তাৰ ভিতৰত কোনটো হেৰিত পৰিব, সংজ্ঞাত পৰিব, সেই গোটেইখিনি বস্তু তেওঁলোকে চালি জাৰি চাই ৰিপৰ্টখনত লিখি দিয়ে বা হেৰি কৰে। কিন্তু প্ৰথমতে গোচৰ ৰুজু কৰোঁতে যিখিনি আপোনাৰ ইনপুট লাগে সেইখিনি তেওঁলোকে প্ৰটেকশ্যন অফিচাৰৰ মাধ্যমেৰে পাব পাৰে, তাত কোনো অসুবিধা নাই। প্ৰথমতে প্ৰটেকশ্যন অফিচাৰ থ্ৰু দি গ'লে মানে ৰিপৰ্টটো যদি লৈ পেলাই যায় তেতিয়াহ'লে বস্তুটো ইজি হৈ যায় আৰু বস্তুটো আপুনি প্ৰপাৰলি তেতিয়া বস্তু প্লেচ কৰিব পাৰে।
1: এতিয়া আজিকালি কি হয়, বহু সংখ্যক পৰিয়াল একক পৰিয়াল, গতিকে সাক্ষীবাদী থকাটো মহিলাগৰাকী হয়তো নিজেই সাক্ষী, তেনে ক্ষেত্ৰত
0: কথাটো এইটো তাকেইতো আপোনাক ক'লোঁ যে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল, আৰু ঘৰুৱা কথাবোৰ ওলোৱাটো বৰ টান। ভিতৰৰ কথা আপুনি ধৰক আপুনি যোনটো কথা ক'লে পৰিয়ালত হয়তো তেওঁ
1: অকলশৰীয়া,
0: স্বামীস্ত্ৰী বা গোটেই যৌথ পৰিয়ালো তেওঁ অকলশৰীয়া, তেওঁ কোনো ছাপৰ্ট নকৰে, তেনেকুৱা পৰিস্থিতিও আছে। গতিকে এইটো নহয় যে অকল তেওঁৰ সাক্ষীটোৱেই সেই সাক্ষীটো হ'ল বুলিয়েই তেওঁক মানি লোৱা নহ'ব, সেইটো নহয়। এতিয়া সমস্যাটো ক'ত আহে, য'ত আপুনি ধৰক মানসিক অশান্তিৰ কথা কৈ আছে, সেইটো এটা বিষয় য'ত সাক্ষী প্ৰমাণ বহুতো কঠিন হৈ পৰে। কিন্তু যদি সেইটো শাৰীৰিক অত্যাচাৰ হয়, আপোনাৰ কিবা জখম হৈছে কিবা হৈছে, তেতিয়াহ'লে আপুনি সাক্ষী দিয়াটো সহজ হয়। গতিকে গেছটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে, কি ধৰণৰ হিংসা হৈছে সেইটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে, আৰু কোৰ্টত অলপমান কিবা হ'লেওতো সাক্ষী প্ৰমাণ আপুনি দিব লাগিব, যিটোৰ দ্বাৰা আপুনি দেখাব পাৰিব যে এইখিনি নিৰ্যাতনা বা আপোনাৰ এইখিনি আপোনাৰ হিংসা আপোনাৰ বিৰুদ্ধে হৈছে। যিকোনো কোৰ্টৰ প্ৰচিডিঙতে এটা গুৰুত্বপূৰ্ণ বিষয় হয়, সেইবোৰ জটিলতা থাকে,
1: জটিলতা থাকে। এতিয়া তথাপিও ধৰক জানিব বিচাৰিছোঁ যে ধৰক ওচৰ চুবুৰীয়াই হয়তো কিবা কেতিয়াবা ঘৰুৱা কাজিয়া শুনিছে বা মাৰপিটৰ চিঞৰ বাখৰ শুনি তেওঁলোকে অভিযোগ দাখিল কৰিব পাৰে,
0: তেওঁলোকেও পাৰে,
1: কিন্তু পিছত আকৌ তেওঁলোককো হাৰাশাস্তি কৰা হয় নেকি?
0: হাৰাশাস্তি বুলি কওঁতে মই যদি কওঁ, আপুনি ওলাই আহিলে, আপুনি ওচৰ চুবুৰীয়া বা এজন ৰিলেটিভ হিচাপে, আপুনি এজন পৰিয়ালৰ সদস্য হিচাপে, ধৰক মহিলাগৰাকী মাকেই হওক বা দেউতাকেই হওক, তেওঁ ওলাই আহিলে ছোৱালীজনীৰ কাৰণে প্ৰতিবাদ কৰিবলৈ বা হেৰি কৰিবলৈ গোচৰ এটা ৰুজু কৰিলে, তেওঁক যাতে ওপৰপক্ষই হাৰাশাস্তি নকৰে তাৰ বাবে ব্যৱস্থা আছে, তাতেও তেওঁলোকক প্ৰটেকশ্যন দিব পাৰে এই আইনখনে। হয়তো এনেকুৱা হ'ব পাৰে যিগৰাকী মানে মহিলা তেওঁৰ স্বামীৰ পৰিয়াল হয়তো খুবেই ইনফ্লুৱেঞ্চিয়েল হ'ব পাৰে, গতিকে তেওঁলোকে তেওঁৰ ওপৰত তেওঁলোকৰ ইনফ্লুৱেঞ্চ খটাই এওঁলোকক হাৰাশাস্তি কৰিব চেষ্টা কৰিব পাৰে, গতিকে এওঁলোককো প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা
1: আছে। তাৰমানে গোটেই সুন্দৰ ব্যৱস্থাখিনি কৰি থোৱা হৈছে, এতিয়া সেইটো সঠিক ৰূপত পৰিচালিত হয় নে নহয় সেইটোহে চাবলগীয়া।
0: সেইটো এটা বেলেগ বস্তু, আইন আছে, এইটো চব আইনৰ লগত সেইটো এটা সমস্যা এটা চবতে আছে, কাৰণ আইনটো এটা বেলেগ বস্তু, এক্সিকিউশ্যনটো এটা বেলেগ বস্তু, সমস্যাবোৰৰ সমাধান কেনেকৈ, গোচৰ এটা কেনেকৈ সু সমাধান হয় সেইটো এটা বেলেগ বস্তু। সেইটোৰ বাবে গোচৰ এটা আপুনি যেতিয়া ৰুজু কৰে, সেই গোচৰটো যেতিয়া সঠিক গোচৰ এটা ৰুজু কৰে যিটো আপুনি আগুৱাই লৈ যাব পাৰিব, সেইটো খুবেই জৰুৰী, আৰু য'ত যিমানখিনি পাৰে সাক্ষীবাদী য'ত পাৰে তাত সাক্ষীবাদী দিয়াটো দৰকাৰ। গতিকে সেইবোৰ বস্তু হ'লগৈ আপোনাৰ এক্সিকিউশ্যনৰ কথাটো, সেই কেছটো কেনেকৈ আগবঢ়াই লৈ যোৱা হ'ল, কেনেকৈ চলাই লৈ যোৱা হ'ল, সেইখিনি আচলতে অধিবক্তাৰ এটা ডাঙৰ এটা ৰোল এটা থাকে, তেওঁলোকে এই বস্তুটো, কাৰণ আইনখন আইনৰ বস্তুটো এনেকুৱা, অধিবক্তাবোৰ যেনেকৈ তেওঁলোক স্পেচিয়েলাইজ পাৰ্চনছ, তেওঁলোকে আইনখনত গোচৰ এটা ৰুজু কৰাৰ সময়ত, গোচৰ এটা যেতিয়া বনোৱা হয় তেতিয়া বা গোচৰ এটা যেতিয়া চলাই লৈ যোৱা হয় সেই সময়ত প্ৰপাৰ গাইডেঞ্চ তেওঁলোকে দিব পাৰিব লাগিব, আৰু দিলেহে বস্তুটো এটা সু সমাধানতো হ'ব পাৰে। গতিকে সেইটো আপোনাৰ এটা এক্সিকিউশ্যনৰ বিষয়, সেইটো আইনত ব্যৱস্থা আছে, গতিকে সেইটো কেনেকৈ হেৰি কৰা হয় সেইটো কেছ টু কেছ ডিপেণ্ড কৰে,
1: কেছৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সমানে আচলতে অধিবক্তাৰ ওপৰতো নিৰ্ভৰ কৰে,
0: কাৰণ
1: ভুক্তভোগী মহিলাগৰাকীৰ তুলনাত আপুনি যিটো ক'লে ইনফ্লুৱেঞ্চ থাকিব পাৰে বিৰোধী পক্ষৰ, তেওঁলোকে হয়তো সম্পূৰ্ণ এটা বেলেগ দিশত কেছটো লৈ যাব পাৰে এইধৰণে। এতিয়া ধৰক দোষী সাৰি গ'ল, এতিয়া গোচৰীয়াৰ কি হ'ব, মানে তেওঁৰতো জীৱনলৈ শংকা থাকিল যদি তেওঁ এই ধৰণৰ কেছ এটা দিছিল,
0: কথাটো এনেকুৱা ধৰণৰ, এতিয়া তেওঁ সাৰি গ'ল, তেওঁৰ এপিলৰ প্ৰভিশ্যন আছে, তেওঁ এপিল কৰিব পাৰে ওপৰ কোৰ্টলৈ, ডিষ্ট্ৰিক্ট কোৰ্টলৈ এপিল কৰিব পাৰে, সেইটো এটা বেলেগ কথা, কিন্তু আপোনাৰ কোৰ্টত যদি কেছটো প্ৰমাণ নহয় তেতিয়া গতিকে গোটেই যোনটো আপুনি গোচৰটো ওলাই সেইটো তুলিলে সেইটো গোচৰটো আপোনাৰ হয়তো মিছা বুলি প্ৰমাণিত হ'ল, সেই ক্ষেত্ৰত অসুবিধা আহিব পাৰে, সেই ক্ষেত্ৰত হয়তো আকৌ পিছলৈ যদি আকৌ কিবা হাৰাশাস্তি আকৌ বেলেগ এটা কেছ এটাও হ'ব পাৰে, সেইটো বেলেগ বস্তু, গতিকে সেনেকুৱা অসুবিধা।

0: সুবিধা থাকে, আছে, নোহোৱা নহয়। আৰু সেইটো ঠিক আইনৰ মই সুৰুঙা বুলি মই ক'ব নোৱাৰোঁ, কাৰণ আইনৰ দ্বাৰস্থ যেতিয়া আপুনি হ'ব তেতিয়া আইনে সাক্ষী প্ৰমাণ ইত্যাদি চাইহে আপোনাৰ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে এটা খুব জৰুৰী বস্তু যে এনেকুৱা এখন আইন যিখন নিৰ্যাতিতা মহিলা বা ছোৱালীৰ বিৰুদ্ধে বনোৱা হৈছে যাতে গোচৰ এটা ৰুজু কৰাৰ নামতহে অকল গোচৰটো ৰুজু নকৰে, কাৰণ মিছইউজো হয়, এইবোৰ প্ৰভিজনবোৰ মিছইউজ হৈ যোৱাৰ লগে লগে কি হয়, আপোনাৰ আদালতৰ মনতো হওক মানুহৰ মনতে ডাউট এটা ক্ৰিয়েট হয় যে এই গোচৰটো সঁচাকৈ তেওঁ দিলে নে গোচৰটো তেওঁ এই প্ৰাৱধানখিনি মিছইউজ কৰিলে,
1: আইনৰ ওপৰত বিশ্বাস কমি যায়,
0: এইটো স্বাভাৱিক, এইটো হিউমেন চাইকলজি। আপুনি যদি দেখে যে বস্তুটো হয় মিছইউজ হৈ আছে আপুনি ভাবিব যে কোৰ্ট হিচাপে আপুনি ভাবিব পাৰে যে নহয় এইটো সঁচা নে মিছাটো মই চালি জাৰি চাব লাগিব, সেই ক্ষেত্ৰত ইণ্টাৰিম অৰ্ডাৰ পোৱাত অসুবিধা হয়, আননেচেচাৰী কোৰ্টবিলাকক লোড কৰা হয়, তেওঁলোকৰ ওপৰত গোচৰৰ সংখ্যা মানে সংখ্যা বাঢ়ি যায়, গতিকে তেওঁলোক আননেচেচাৰী বোজা বঢ়াই দিয়া হয়, গতিকে আল্টিমেটলি যিবোৰ সঁচাকৈ ভুক্তভোগী তেওঁলোকে এটা সমস্যাত পৰিব পাৰে। গতিকে তাত আমাৰ অধিবক্তাসকলৰ এটা দায়িত্ব এটা আছে, আমাৰ অধিবক্তাসকলৰ দায়িত্ব যদিও যিজন আমাৰ ওচৰলৈ আহে তেওঁৰ যোনটো ক্ৰেজ তেওঁৰ যোনটো ব্ৰিফ আমি সেইটো প্ৰটেক্ট কৰিব লাগিব, সেইটো আমি আগুৱাই লৈ যাব লাগে, কিন্তু এট দ্য ছেম টাইম এইটোও আমাৰ দায়িত্বত পৰে যে মিছা গোচৰ দিবলৈ কাকো যেন আমি উৎসাহিত নকৰোঁ,
1: যথেষ্ট গুৰুত্বপূৰ্ণ
0: গুৰুত্বপূৰ্ণ সেইটো কথা। গতিকে সেইখিনি বস্তু এডভকেটেও চাব লাগে যে হয় ডমেষ্টিক ভায়লেন্স এক্টখন আছে তাতে যিকোনো সমস্যা আনি পেলাই ডমেষ্টিক ভায়লেন্স এক্টৰ অন্তত পেলাই দিলে সেইটো কেছটো নষ্ট কৰি পেলালে এফালৰ পৰা, এফালৰ পৰাই গোটেই ছিষ্টেমটোক এটা মানে এই গোটেই আইনখন এটা মিছইউজৰ নিচিনা হ'ল, গতিকে সেইটো হ'ব নালাগে, যাতে যিবোৰ সঁচাকৈ নিৰ্যাতিত যিবোৰ সঁচাকৈ হিংসাৰ আপোনাৰ চিকাৰ হৈছে বলি হৈছে তেওঁলোকে যাতে সু সমাধানটো পায়।
1: হয় নিশ্চয়কৈ শ্ৰী দত্ত, ইমান পৰে আমি এটা দৃষ্টিকোণৰ পৰা কথাখিনি পাতি আনিছিলোঁ যে সাধাৰণতে বোৱাৰীগৰাকীক লৈ পেলাই এটা পৰিয়ালত নহয় জানো, কিন্তু কেতিয়াবা তাৰ ওলোটাও দেখা যায়, ধৰক বোৱাৰীগৰাকীয়েহে শাহুৱেক বা অবিবাহিত নন্দেকক অত্যাচাৰ কৰিছে, এতিয়া তেওঁলোকৰো প্ৰচেছটো
0: একেই,
1: কিন্তু এতিয়া ধৰক বোৱাৰী একগৰাকীয়ে যদি অত্যাচাৰ কৰিছে শাহুৱেক বা অবিবাহিত নন্দেকগৰাকীয়ে, একেটা ঘৰতেই থাকিব লাগিব হেৰিটো, তেওঁলোকে বা পৃথককৈ থকাৰ আবেদন যদি কৰে,
0: চব সেইটো সেইটো প্ৰত্যেকটো কেছ টু কেছ বেচিছত ডিটাৰমাইন হ'ব, সেইটো আপুনি মই জেনেৰেলি আপুনি ক'ব নোৱাৰে, আকৌ সেইটো সেইটো কেছত কি গ্ৰাউণ্ড আছে কি কাৰণ আছে তেনেকুৱা কিবা পৰিস্থিতি আছে নে সেইবোৰ কোৰ্টে চালি জাৰি চাব লাগিব, সেইবোৰ চালি জাৰি চোৱাৰ পিছতে কোৰ্টে এটা কিবা এটা সিদ্ধান্ত ল'ব পাৰিব, গতিকে সেইকাৰণে মই ক'লোঁ যে সঠিক গোচৰ ৰুজু কৰাটো অত্যন্ত
1: জৰুৰী। হয় হয়, এতিয়া গৃহস্থ হিংসা নিয়ন্ত্ৰণত আইনে যথেষ্টখিনি সুবিধা আইন আমাক দি থৈছে ভাৰতীয় ন্যায় সংহিতা নহয় জানো, কিন্তু তাৰ উপৰঞ্চিও আপুনি ক'লে যে বহু বেচৰকাৰী সংস্থা বা জিলা স্তৰত যথেষ্ট কমিটি আছে, আমাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগো আছে, এই তেওঁলোকৰ ভূমিকা সন্দৰ্ভত
0: তেওঁলোকৰ ভূমিকাটো চব আগুৱাই লৈ যাব পাৰে, তেওঁলোকৰ কোৰ্ট নহয়, তেওঁলোকে বস্তুটো যেনেকৈ প্ৰটেকশ্যন অফিচাৰেই হওক বা ছাৰ্ভিচ প্ৰভাইডাৰ তেওঁলোকে তেওঁলোকৰ বস্তুখিনি আগুৱাই লৈ যাব পাৰে, কোৰ্টত ভালকৈ কেছ প্ৰপাৰলি কেছ ৰুজু হয় তাত হেল্প কৰি দিব পাৰে, যিখিনি হেল্প যিখিনি প্ৰটেকশ্যন অফিচাৰে কৰে বা যিখিনি তেওঁ পুলিচে কৰিব পাৰে বা মেজিষ্ট্ৰেটে কৰিব পাৰে তেওঁলোকে এইখিনি বস্তু তেওঁ বুজাই দিব পাৰে আপোনাৰ এই আপোনাৰ সুবিধা আপুনি পাব এইটো এক্টৰ আণ্ডাৰত, আপোনাৰ এই ৰাইট আছে, আপুনি লিগেল এইড পাব পাৰে, আপুনি অৰ্থনৈতিক আপোনাৰ প্ৰটেকশ্যন পাব পাৰে বা আপোনাৰ যোনটো মেইনটেনেঞ্চ আছে তেনেকুৱা ধৰণৰ বস্তু আপুনি পাব পাৰে, এইখিনি বস্তু তেওঁলোকে তেওঁলোকক বুজাই দিব পাৰে আৰু প্ৰপাৰ এটা সঠিক এটা গোচৰ ৰুজু কৰাত তেওঁলোকে সহায় কৰিব পাৰে, গতিকে তেওঁলোকৰ ৰোলটো সেইখিনি খুবেই ইম্পৰ্টেণ্ট।
1: হয়, এতিয়া গৃহস্থ হিংসা আৰু আইনী ব্যৱস্থাৰ কথা আমি যদিও পাতিলোঁ কিন্তু আমি কোনেও নিবিচাৰোঁ যে এই হিংসা হওক নহয় জানো, আৰু এই হিংসাৰ ফলত অতি হেঁপাহৰ এখন সংসাৰ কেতিয়াবা ভাঙিও যায়, গতিকে এই গৃহস্থ হিংসা ৰোধ কৰিবলৈ পৰিয়ালৰ কেনে ভূমিকা হোৱা উচিত শেষত আপোনাৰ পৰা জানিব বিচাৰোঁ।
0: পৰিয়ালৰ ভূমিকাটো সবতকৈ গুৰুত্বপূৰ্ণ, এখন পৰিয়ালত শান্তি থাকিলে সমাজখন শান্তি থাকিব পাৰে, পৰিয়ালৰ শান্তি শান্তি নহ'লে সমাজখন কেতিয়া শান্তি আহিব নোৱাৰে, গতিকে কিন্তু আজিকালি বাস্তৱ জীৱনত মানে সমস্যা বেলেগ বেলেগ ধৰণৰ সমস্যা তাৰে বেলেগ বেলেগ ৰূপ লয়, তাৰ মাজতো আমি আমাৰ ঘৰৰ পৰিৱেশটো ভাল কৰি তোলাটো খুবেই জৰুৰী আৰু সেইটো কৰি তুলিবলৈ প্ৰত্যেকজন ফেমিলি মেম্বাৰৰ অৰিহণা লাগিব, পাৰিবাৰিক যোনটো আপোনাৰ ভূমিকা পৰিবাৰৰ যোনটো ভূমিকা সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ, যদি এজনৰ আৰু আনজনৰ মাজত যদি আপোনাৰ আণ্ডাৰষ্টেণ্ডিংটো থাকে আপোনাৰ বহুখিনি সমস্যা কমাতে নেও, সেইটো সেইটো বাস্তৱত নহয়গৈ পেলাই, গতিকে এনেকুৱা ধৰণৰ আইন আনিবলৈ বাধ্য হৈছে।
1: হয়, তথাপিও আমি আশা করিম যাতে এই আইনের

0: ব্যৱহাৰ কম হওক যিমান পাৰে, ঘৰুৱাভাৱেই যদি ঘৰতেই বুজাবুজিৰ মাজেৰে সম্পন্ন হয়, নহয় জানো?
1: আনকি আপোনাৰ কোৰ্টত যদি আপুনি আহে, কোৰ্টতো কাউন্সেলিঙৰ ব্যৱস্থা আছে, চেষ্টা কৰি দুপক্ষক পাৰিলে বহাই লৈ পেলাই তেওঁলোকৰ মাজত সৰু সুৰা যদি কিবা সমস্যা আছে যিটো সমাধান কৰিব পাৰি, সেইটো কৰিবলৈ চেষ্টা কৰা হয় আৰু হয়ো। সেইকাৰণে কাউন্সিলিংটো এটা গুৰুত্বপূৰ্ণ বিষয়। সেইটো আপুনি যদি বিবাহ বিচ্ছেদতো যায় বা বেলেগ কোনো বেলেগ আইনত চাই, তাতো আপোনাৰ ডেটো বস্তু দিয়া আছে, সেই প্ৰাৱধানটো দিয়া আছে এইকাৰণে যে মেডিয়েশ্যন হওক বা আপোনাৰ বুজাপৰাৰ মাজেৰে যদি কিবা ছেটেল কৰিব পাৰি। আজিকালি মেডিয়েশ্যনক এটা খুব এটা গুৰুত্বপূৰ্ণ এটা স্থান দিয়া হৈছে। আজিকালি যেনেকৈ প্ৰি লিটিগেশ্যন মেডিয়েশ্যনো হয়, কেছ এটা ৰুজু কৰাৰ আগতো প্ৰি মেডিয়েশ্যন হয় যাতে সমস্যাবোৰ সমাধান কৰিব পাৰি। দুইপক্ষৰ মানুহ থাকিব, তেওঁলোকে বুজা পৰাৰ চেষ্টা কৰিব লাগিলে, ওচৰ পাজৰ চিনাকি বা ৰিলেটিভ মানুহ আনিও বুজাই মেলি বস্তুটো যদি ছেটেল কৰিব পৰা যায় চেষ্টা কৰিব। গতিকে সেইবোৰতো আছে, আনকি ইভেন মিউচুৱেল ডিভৰ্চ কেছতো আপোনাৰ এটা কনচিলিয়েশ্যনৰ এটা এটেম্প্ট থাকে। তেওঁ তাতে এটা এটেম্প্ট কৰিব চেষ্টা কৰে, এই ঘৰখন বচাই ৰাখিব পাৰি নেকি, সংসাৰখন বচাই ৰাখিব পাৰি নেকি,
0: এইখিনি এটা কথা মনলৈ আহিছে। এতিয়া বিবাহ বিচ্ছেদ আৰু পৃথকীকৰণ, বহুতে মানে বিবাহ বিচ্ছেদ নোহোৱাকৈ কিন্তু স্বামী স্ত্ৰী পৃথকে পৃথকে থাকে, সেই ব্যৱস্থাটো কেনেকুৱা ধৰণৰ অলপ কৈ দিয়কচোন।
1: সেইটো জুডিচিয়েল ছেপাৰেশ্যন কৰে, দুজনে বেলেগক থাকিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে বা জুডিচিয়েল ছেপাৰেশ্যন তেওঁলোকে থাকে,
0: মানে সেইটোৰ পৰা লাভ কি হয়?
1: লাভ কি হয় মানে ধৰক তেতিয়া মানে এটা চেষ্টা এটা থাকে, হয়তো সমস্যাটো সমাধান হ'ব পাৰে,
0: মানে ভৱিষ্যতে
1: ভৱিষ্যতে সমাধান এটা হ'ব পাৰে। ঠিক আছে, এতিয়া দুজনে মানে বেলেগ বেলেগে থাকক, দুজনে দুজনক বুজি পাব চেষ্টা কৰক যে তেওঁ থাকিলে তেওঁ কি সুবিধা আছে, নাথাকিলে কি অসুবিধা আছে বা সুবিধা আছে। মইতো ভাবোঁ আমাৰ 100% অফ দ্য প্ৰব্লেমছ ইগ', 100% নহ'লেও 90% প্ৰব্লেম ইগ', আৰু সেইটো অকল পাৰিবাৰিক সমস্যাত নহয়, যিকোনো সমস্যাতে আমাৰ ইগ'টো যেতিয়া আমাৰ সন্মুখত আহি পৰে, কোনো সমস্যা নোহোৱাটোকো সমস্যা হৈ যায়। গতিকে ইগ'টো যদি গুচাই থ'ব পৰা যায়, আঁতৰাই থ'ব পৰা যায়, তেতিয়াহ'লে বহুখিনি সমস্যাৰ সমাধান এনেই ওলাব পাৰে। বহুতে আকৌ আপুনি ডিৰেক্টলি আপুনি ডিভৰ্চ নিবিচাৰে, বিচ্ছেদ নিবিচাৰে, ছেপাৰেশ্যন থাকি পেলাই তেওঁলোকে থাকিব খোজে, সেইটো সেইকাৰণে আইনে দুটাই প্ৰভিজনে ৰাখিছে।
0: আৰু যদি তেওঁলোকৰ সন্তান আছে,
1: সন্তানৰ কথাটো যদি তেওঁলোকে মিউচুৱেলি ডিচাইড কৰে, নহয় আমি সন্তানটো ইমান দিন এখেতৰ লগত মানে ৱাইফৰ লগত থাকিব, ইমান হাজবেণ্ডৰ লগত থাকিব, সেইটো তেওঁলোকে কৰিব পাৰে, নহ'লে ক'ৰ্টো ডিচাইড কৰিব পাৰে সন্তানজন কাৰ লগত থাকিব, সেইটো তাৰো আইন আছে। গতিকে সেইটো ইয়াতো কাষ্টডি,
0: আৰু পত্নীগৰাকী বা মহিলাগৰাকী যদি সম্পূৰ্ণৰূপে আৰ্থিকভাৱে স্বামীৰ ওপৰত নিৰ্ভৰশীল,
1: তেতিয়াহ'লেও স্বামীৰ পৰা তেওঁক ৰক্ষণাবেক্ষণৰ যিটো মেইনটেনেঞ্চৰ যিটো খৰচ বহন কৰিবলৈ তেওঁক স্বামীক নিৰ্দেশ দিয়া হ'ব পাৰে।
0: এইটো মানে ছেপাৰেশ্যন থাকিলেও পাব,
1: ছেপাৰেশ্যন থাকিলেও পাব,
0: আৰু বিবাহ বিচ্ছেদৰ পিছত,
1: বিবাহ বিচ্ছেদৰ পিছত সাধাৰণতে কি হয়, বিবাহ বিচ্ছেদত সাধাৰণতে কোৰ্টৰ অৰ্ডাৰৰ ওপৰত ডিপেণ্ড কৰে। বিবাহ বিচ্ছেদত সময় যদি ওৱান টাইম এককালীন এলিমনি বুলি যিটো কওঁ সেইটো দিব পাৰে বা মান্থলি মেইনটেনেঞ্চো হ'ব পাৰে, কিন্তু সাধাৰণতে এককালীন এলিমনিয়ে লোৱা হয় বা দিয়া হয়।
0: বিবাহ বিচ্ছেদৰ যিটো আমি পৃথকে পৃথকে থকাৰ কথাটো ক'লোঁ, সেই সময়ছোৱাত তেওঁলোকে আৰু কোনোবা বেলেগ পুৰুষ বা নাৰীৰ সৈতে সম্পৰ্ক কৰিব পাৰে নেকি?
1: আচলতে নোৱাৰে, আচলতে যেতিয়া যেতিয়ালৈকে হেৰি মেৰেজটো ডিজলভ হোৱা নাই, বিচ্ছেদ যেতিয়ালৈ নহয় তেতিয়ালৈ নোৱাৰে, আচলতে সেইটো আইনগত নহয়।
0: শ্ৰী দত্ত, আমি যদিও আজি গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ আইনী ব্যৱস্থা সম্পৰ্কে কথা পাতি আছোঁ, কিন্তু আমি সকলোৱে বিচাৰোঁ যাতে সংসাৰ এখন কুশলে থাকক, সুখেৰে বৰ্তি থাকক, নহয় জানো? আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কি ক'ব?
1: আমাৰ সমাজৰ এখন দায়িত্ব, এটা দায়িত্ব এটা আছে যে এইখন এখন আইন এখন অনা হৈছে, সেই আইনখন যাতে আমি মিছা গোচৰত সেই আইনখন যাতে হেৰি নকৰোঁ, মিছ ইউজ নকৰোঁ,
0: আইনখনৰ
1: অপব্যৱহাৰ যাতে নহয়, কাৰণ অপব্যৱহাৰ হোৱাৰ লগে লগে বহু বেলেগ সমস্যা আহি পৰে। সেই তাতে আমাৰ হয়তো উকিলৰ অধিবক্তাসমূহৰ এটা দায়িত্ব এটা আছে যে কাকো মিছা গোচৰতা তৰিবলৈ যাতে প্ৰোৎসাহিত নকৰা হয়, সেইটো আমি কৰিব পাৰোঁ। গতিকে সেনেকুৱা ধৰণৰ কথা, গতিকে কোনোবা এজনী গোচৰ এটা লৈ পেলাই আহেও যাতে সঠিকভাৱে আমি পৰিচালিত কৰোঁ, সেইটো আমাৰ দায়িত্বত পৰে, গতিকে সেইটোৱে কথা। গতিকে ইয়াৰ লগত যিবোৰ আনুষংগিক সমস্যা, ল'ৰা ছোৱালীৰ দায়িত্ব, ল'ৰা ছোৱালীৰ ভৰণ পোষণ, ল'ৰা ছোৱালী ক'ত থাকিব, কাৰ লগত থাকিব, অৰ্থনৈতিকভাৱে কেনেকৈ তেওঁ চলাই লৈ যাব পাৰে গোচৰটো আপুনি যিটো সুধিলে, গতিকে গোটেইখিনি বস্তুৰ ইয়াতে গোটেই প্ৰভিজন দিয়াই
0: আছে, গোটেইখিনি খুব সুন্দৰকৈ দিয়াই আছে। আৰু যিটো আপুনিও বাৰে বাৰে কৈছে যে সঠিকভাৱে পৰিচালিত হৈছে নাই, সেইটোহে আটাইতকৈ
1: গুৰুত্বপূৰ্ণ বিষয়। যিকোনো আইনতে সঠিকভাৱে পৰিচালিত হ'লেহে আপোনাৰ গোটেই আপুনি ৰিলিফটো পাব, আপুনি বেনিফিটটো পাব, নহ'লে আপুনি নাপায়।
0: হয় হয়,
1: গতিকে সেইটো খুবেই দৰকাৰ।
0: হয়, শ্ৰী দত্ত, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে বহুতো কথাই বিস্তৃতভাৱে আমাক জনালে।

0: তাৰ বাবে ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
1: ধন্যবাদ,
0: নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৃন্ময় দত্তৰ সৈতে হোৱা গৃহস্থ হিংসা আৰু আইনী ব্যৱস্থা এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। ইয়াৰ লগে লগে আজিৰ বুলনিৰো অন্ত পৰিল। জোনালী বৰুৱাক বিদায় দিয়ক, নমস্কাৰ।

0: Generation of Indians, not just to dream big, but to turn those dreams into reality. Benchmark domestic equity indices were trading on a positive note in the afternoon session. The Sensex added 247 points to 74,583 when reports last came in. And with that, we end this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত শুনক কৰবী দেৱীৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথমটি গীতৰ কথা প্ৰশান্ত কুমাৰ বৰদলৈৰ।

প্ৰশান্ত কুমাৰ বৰদলৈৰ ৰচনাৰে কৰবী দেৱীৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক বাবুল দাস ৰচিত আন এটি গীত।

বাবুল দাসৰ ৰচনাৰে কৰবী দেৱীৰ কণ্ঠৰ আধুনিক গীতটুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক নৰপতি ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি।

0: সভাত সিংহাসনত বৰ সুন্দৰকে
1: জ্যোতিমতে বহি আছিল।
0: সেই সময়ত গোসানীয়ে
1: পদ্মাই যায় দেখা দিলা
0: দেৱৰাজৰ একে গা
1: একেবাৰে কি হল গোটা সৰু পাম চোৱা বৰ পাম চোৱা গেল কি কথা কি বাৰ্তা হয়
0: হাত দুখন জোৰ
1: কৰিলা মাত লগাইছি
0: আই
1: ও আই
0: কি কাৰণত আপুনি
1: কথা কি বাৰ্তা এই অভেগীয়াৰ ঘৰত আহি কিয় উপস্থিত হল আপুনি কওক চকক
0: এই বুলি এটা সুধবা ধৰে।

0: 내백아의 모둘 한깃뿐 마우디 셔러네.
1: নৰপতি ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোচেফ ফৰ ভায়লিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোসেফৰ ভায়লিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰে। পাকিস্তানে সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ নেতৃত্বক আশ্ৰয়দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিয়ে আজি 4 বছৰ সম্পূৰ্ণ কৰিছে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অহা 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ প্ৰথম দিনটোত আজি সেৱা দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ অংশ হিচাপে দেশজুৰি আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই শিবিৰ মুকলি কৰে। শিবিৰত শ্ৰীনবীন আৰু দলৰ অন্য নেতাকৰ্মীয়ে ৰক্তদান কৰে। এই উপলক্ষে বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে দেশৰ বিভিন্ন অংশত দলীয় কৰ্মীসকলে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পথত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিতায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত দুয়োগৰাকী কংগ্ৰেছ নেতাই শ্ৰীমোদীক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ লগতে বিশ্বৰ অন্যান্য স্থানৰ পৰাও শুভকামনাৰ বাৰ্তা আহি আছে। এনেধৰণৰ সদিচ্ছা আৰু শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমোদীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত অমন পণ্টৰ আশীৰ্বাদ কা দিয়া শীৰ্ষক গীতটো প্ৰচাৰ কৰিছে। শুভেচ্ছা জ্ঞাপন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ সদিচ্ছাই তেওঁৰ অন্তৰত বিশেষ স্থান গ্ৰহণ কৰি আহিছে। প্ৰতিটো শুভেচ্ছাই দেশৰ জনসাধাৰণৰ প্ৰতি অধিক নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ তেওঁক অনুপ্ৰাণিত কৰে বুলিও শ্ৰীমোদীয়ে লগতে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰে। এই 3দিনীয়া সন্মিলনে এখন ধ্বজাবাহী মঞ্চ হিচাপে কাম কৰাৰ লগতে গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগক আকৰ্ষিত কৰা আৰু প্ৰতিভা বিকাশত অৰিহণা যোগাব। এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্ৰদায়ৰ বিশ্বাস ক্ৰমাৎ বাঢ়িবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণে এখন বিকশিত ভাৰত নিৰ্মাণৰ

0: প্ৰতিশ্ৰুতিৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ইয়ে উদ্ভাৱন, বিনিয়োগ আৰু বিকাশত সুযোগ সৃষ্টি কৰিব।
1: बीते एक दशक में भारत ने अपने ट्रांसमिशन नेटवर्क को भी एक्सपेंड किया है। साथियों, भारत में पावर इंफ्रास्ट्रक्चर का यह विस्तार हमारे सेमीकंडक्टर इकोसिस्टम के लिए भी एक बड़ी स्ट्रेंथ है। भारत हर वो कदम उठा रहा है जो हमें सेमीकंडक्टर इंडस्ट्री का एक प्रीफर्ड डेस्टिनेशन बनाए।
0: এই সন্মিলনত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে কেইবা দশক ধৰি ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ই সম্ভৱ হৈ পৰিল। তেওঁ লগতে কয় যে ছেমিকণ্ডাক্টৰ জৰিয়তে চৰকাৰে কমেও 200 ষ্টাৰ্টআপ আৰু কোম্পানীক সহায় কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
2: ইন দি ছেমিকন 1.0 উই প্ৰমিছড দেট উই উইল ট্ৰেইন 85,000 ডিজাইন ইঞ্জিনিয়াৰ্ছ অভাৰ এ পিৰিয়ড অফ 10 ইয়াৰ্ছ। হেপ্পী টু ৰিপৰ্ট দেট ইন 4 ইয়াৰ্ছ ইটছেল্ফ উই হেভ বিন এবল টু ট্ৰেইন 70,000 ডিজাইন ইঞ্জিনিয়াৰ্ছ এণ্ড ইন ছেমিকন 2.0 উই উইল টেক এ বিগ টাস্ক ফৰ ডেভেলপিং দি টেকনিচিয়ান টেলেণ্ট, দি ক্লিন ৰুম টেলেণ্ট, দি ফেক্টৰী ফ্ল'ৰ টেলেণ্ট, and we will be targeting talent to be developed which will straight away be employed in the factories which are coming up in India and it will be a global pool of talent which will be available.
0: এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাকিস্তানে সন্ত্ৰাসবাদীৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ নেতৃত্বক নিৰাপদ আশ্ৰয় দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত 11 ছেপ্টেম্বৰৰ ঘটনাৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে এই প্ৰসংগত নিৰাপত্তা পৰিষদৰ নিউয়ৰ্কৰ 9/11 স্মাৰক ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকললৈ মনত পেলাই কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধেই নহয় বৰঞ্চ সন্ত্ৰাসবাদীক সহায় কৰা, ধনৰ যোগান ধৰা তথা আশ্ৰয় আৰু সমৰ্থন আগবঢ়োৱা সকলো পক্ষৰ বিৰুদ্ধে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। প্ৰতিনিধিগৰাকীয়ে লগতে কয় যে 9/11 আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত শক্তিসমূহক আশ্ৰয় প্ৰদান কৰাৰ লেখীয়াকৈ বৰ্তমানেও লস্কৰ ই তৈবা আৰু জেইছ ই মহম্মদকে ধৰি আল কায়দাৰ সহযোগী সংস্থাসমূহক আশ্ৰয় দান কৰাৰ পৰিৱেশ অব্যাহত আছে। 9/11 আক্ৰমণৰ চক্ৰান্তত লিপ্ত আল কায়দাৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ পূৰ্বে পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্যও তেওঁ উল্লেখ কৰে। আক্ৰমণৰ ঘটনাটোৰ মূল চক্ৰান্তকাৰী তথা পুঁজি যোগানেৰে এই চক্ৰান্তক সাৰ পানী যোগাওঁতা ওজামা বিন লাডেনৰ আমেৰিকাই 2011 চনত এবটাবাদত চলোৱা এটা অভিযানত মৃত্যু হোৱাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীহৰিশে এনে কুখ্যাত সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ দূৰণিবতীয়া অঞ্চলতে কেৱল নহয় জনবসতি অঞ্চলতো নিৰাপদ আশ্ৰয় গ্ৰহণ কৰি অহাৰ বিষয়েও প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ হাত সাৰিবলৈ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠনসমূহে সুকীয়া পৰিচয়ৰ আশ্ৰয় লৈ অহা বুলি অভিযোগ কৰি তেওঁ এনে সংগঠনৰ পৰা সততে দেখা দিয়া ভাবুকিৰ বিষয়েও উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়ৰ বিৰুদ্ধে আৰু নিৰীহ লোকসকলক বিপদৰ সন্মুখীন কৰি অহা পৰিস্থিতিক প্ৰতিহত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিয়ে আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 18 বিধ বচা বচা ব্যৱসায়ৰ সৈতে জড়িত কাৰিকৰ আৰু পৰম্পৰাগত কাৰুশিল্পীসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে 2023 চনৰ আজিৰ দিনটোতে এই আঁচনিখনৰ শুভাৰম্ভণি কৰিছিল। খেলৰ বাতৰি। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি

0: নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি তিনি বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চিত্ৰালী গোস্বামীৰ কণ্ঠৰ দুটি লোকগীত। ক্ষমা কৰিব, চিত্ৰালী গোস্বামীৰ কণ্ঠৰ দুটি ভজন।

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠান শুনি আছে চিত্ৰালী গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত পুনৰ শুনক আন এটি ভজন।

চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা। তেখেতৰ

0: সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 9435405222 আৰু 03612661876 এই দুটি নম্বৰত পোনপটীয়াকৈ ডক্টৰৰ সৈতে কথা পাতিব পাৰিব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে হিন্দী আৰু ইংৰাজী বাতৰি।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Prime Minister Narendra Modi inaugurates Semicon India 2026 in New Delhi, says India's semiconductor ecosystem expanding rapidly and opening new opportunities for innovation, investment and growth. Union Minister Ashwini Vaishnav says government has set a target to support 200 start

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়।

গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী হিতাধিকাৰীক 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত আজি 687গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত 28 নম্বৰ বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা, কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত 3গৰাকী হিতাধিকাৰীক আৰ্হি চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ 2,215গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত

0: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ 2215গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত জয়সাগৰ শিৱসাগৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত 1830গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে জিলা আয়ুক্ত মৃদুল যাদৱে।
1: চিএম ট্ৰিপল এ আমাৰ অনুদান বিতৰণ অনুষ্ঠান আছিলে, যাতে আমাৰ চিএম ট্ৰিপল এ বেনিফিচিয়াৰী 1 যি আছিলে তেখেতৰ 1830গৰাকী আমাৰ ডিষ্ট্ৰিক্টত আছে, তেখেতৰ 25,000 টকা আজি আমি বিতৰণ কৰিছোঁ। আৰু আমাৰ চিএম ট্ৰিপল এ 1 যিখিনি বেনিফিচিয়াৰী ফাৰ্ষ্ট প্ৰথম পৰ্যায় ছিলেক্ট হৈছিলে তাৰ মাজত 385 বেনিফিচিয়াৰীজ 1,00,000 টকা আমি বিতৰণ কৰিছোঁ।
0: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডফুৱা সাংস্কৃতিক প্ৰকল্পত আজি 487গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3,186গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰ চাইকেল সমদল উলিয়ায়। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মৰিগাঁও জিলাৰ বিভিন্ন দূৰৱৰ্তী দুৰ্গম আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছপৰা অঞ্চলসমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মৰিগাঁৱৰ উদ্যোগত নিয়মীয়াকৈ ভ্ৰাম্যমান স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি ৰাইজৰ মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰসমূহৰ জৰিয়তে জনসাধাৰণে নিজৰ অঞ্চলতে স্বাস্থ্য পৰীক্ষা, চিকিৎসকৰ পৰামৰ্শ, বিনামূলীয়া ঔষধ বিতৰণ, মাতৃ আৰু শিশু স্বাস্থ্যসেৱা, অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং আদি বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ সুবিধা লাভ কৰিছে। বিশেষকৈ দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে এই সেৱাই সময়, যাতায়াত আৰু চিকিৎসা ব্যয় হ্ৰাস কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা, তেখেতৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 9435405222 আৰু 03612661876 ফোন নম্বৰ দুটি আকৌ এবাৰ জনাই দিছোঁ, 9435405222 আৰু 03612661876 এই দুটি নম্বৰত পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিব পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মঞ্জুমালা শৰ্মা ফুকনৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথমটি গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

পার্বতী প্রসাদ বৰুৱাৰ রচনাৰে মঞ্জুমালা শর্মা ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পী কণ্ঠত এবাৰ শুনক দৰ্পনাথ শর্মা ৰচিত আন এটি গীত।

মঞ্জুমালা শৰ্মা ফুকনৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মৰিগাঁৱৰ উদ্যোগত নিয়মীয়াকৈ ভ্ৰাম্যমান স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

কাৰ্বি অনুষ্ঠান শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।

0: বড় অনুষ্ঠান শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। প্ৰিয় শ্ৰোতা, কণ্টেক্ট পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আৰ্থিক সাহায্য বিতৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি সেৱা সমৰ্পণ মাহৰ আয়োজন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219 গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ্য আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
2: আজি আমাৰ ইয়াতে CM AAA যদি 100 গৰাকী হিতাধিকাৰীয়েও পেপচি কোম্পানীৰ আলু খেতি আৰম্ভ কৰে, এখন নিৰ্দিষ্ট মাৰ্কেট আপোনালোকে পাবই। আৰু এনেকৈ আমি অসমত আৰম্ভ হোৱা উদ্যোগসমূহৰ কেঁচামাল যোগান ধৰাৰ যিটো ব্যৱসায় তাকো আমি আয়ত্ত কৰিবলৈ শিকিব লাগিব।
1: কামৰূপ জিলাৰ বকু ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আজি 687 গৰাকী হিতাধিকাৰী চেক বিতৰণ কৰা হয়। বকুৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰেক্ষাগৃহত আয়োজিত সভাত বকু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2,215 গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1,830 গৰাকী হিতাধিকাৰী 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385 গৰাকী হিতাধিকাৰী 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডুফা সাংস্কৃতিক

0: প্ৰকল্পত 487 গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3184 গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। বজালী সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰি মন্দিৰত আয়োজিত এটা অনুষ্ঠানত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালী বিধায়ক ধৰ্মেশ্বৰ ৰয়ে যুৱক যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্ৰীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰচাইকেল সমদল উলিয়ায়। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰ গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 7 বজাত প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনি হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। মনোনয়ন দাখিলৰ পাছত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি অঞ্চলটোৰ বিভিন্ন ঠাইত অনানুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বৈশিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। অসম আৰক্ষী সীমান্ত শাখাই অভিযান চলাই 27জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12জন আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদমেলত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ প্ৰসাদ ডেকাই কয় যে মেঘালয়ৰ ডাউকিৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা কালি প্ৰথমে 12জনক আটক কৰে। দলটোৰ বাকী কেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰেল আৰক্ষীৰ সহযোগত জম্মু টাৱে এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা 15জন লোকক আটক কৰা হয়। আটক কৰা লোককেইজনৰ ভিতৰত 11গৰাকী মহিলা আৰু 16জন পুৰুষ আছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
1: আমাৰ খবৰ আছিলে ইনচাইড দ্য এ এছ টি চি যিটো কেম্পাছ আছে পল্টন বজাৰৰ।

0: মানে কেম্পাছৰ ভিতৰত ঘূৰি ফুৰা বুলি আমি খবৰ পাইছিলোঁ। চ' একৰ্ডিংলি আই চি পল্টন বজাৰ বৰ্ডাৰ ব্ৰাঞ্চ আৰু আমাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ ষ্টাফ গৈ সেই মানুহখিনিক আমি তাতে এপ্ৰেহেণ্ড কৰোঁ আৰু এপ্ৰেহেণ্ড কৰি মেলি আমি আমাৰ যিটো বৰ্ডাৰ অফিচ আছে পাণবজাৰস্থিত বৰ্ডাৰ অফিচলৈ তেওঁলোকক লৈ অহা হয় আৰু লৈ অহাৰ পিছত আমি তেখেতসকলক ফাৰ্ডাৰ সোধপোছ কৰোঁ আৰু ফাৰ্ডাৰ যেতিয়া সোধপোছ কৰোঁ সোধপোছ কৰাৰ সময়ত আমি গম পাওঁ যে তেওঁলোকৰ আন এটা গ্ৰুপ সেই জম্মু টাৱি এক্সপ্ৰেছত তেওঁলোকে টুৱাৰ্ডছ জম্মু ট্ৰেভেল কৰিছে বুলি আমি খবৰ পাইছিলোঁ। তেখেতসকলক ইণ্টাৰচেপ্ট কৰে আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত ট্ৰেইনৰ ভিতৰতে তেখেতসকলক সোধপোছ কৰা হয় আৰু সোধপোছ কৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে বাংলাদেশৰ পৰা অহা বুলি।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজি অসম্পূৰ্ণ হৈ ৰয়। কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জেৰা সম্পূৰ্ণ কৰাৰ পাছত আজি আন তিনিজন অভিযুক্তৰ অধিবক্তাই হাজৰিকাক জেৰা কৰে কিন্তু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে দেৱজ্যোতি হাজৰিকাক কাইলৈ পুৱা 10:30 বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে ফাষ্ট ট্ৰেক আদালতত সাক্ষৰ প্ৰদান কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আৰ্থিক সাহায্য বিতৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি সেৱা সমৰ্পণ মাহৰ আয়োজন। নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষী সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: মিডামে ভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত ক্ৰমে পপী চন্দ, নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত আজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই হিতেশ্বৰ কলিতা। এতিয়া আগবঢ়া হৈছে হিন্দী কথিকাৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক শিল্পী পলৰ কথিকা কামাখ্যা মন্দিৰ কি পৌৰাণিক কথা।
3: নমস্কাৰ শ্ৰোতাও, মই শিল্পী পল, আকাশবাণী গুৱাহাটী কে মহাবাহু চেনেল মে আপকা স্বাগত কৰতি হু। আজ মই আপকো माँ कामाख्या मंदिर से जुड़ी कुछ खास और रोचक बातें बताने जा रहे हूँ। आशा है आप इस प्रस्तुति का आनंद लेंगे। कामाख्या मंदिर भारत के सबसे प्राचीन और रहस्यमयी शक्तिपीठों में से एक है। ये मंदिर असम के गुवाहाटी शहर में नीलाचल पर्वत पर स्थित है और देवी शक्ति के प्रमुख तीर्थों में गिना जाता है। इसकी कहानी पौराणिक कथा, इतिहास और आस्था से जुड़ी हुई है। आइए अब जानते हैं कामाख्या मंदिर की पौराणिक कथा। बहुत समय पहले प्रजापति दक्ष नामक एक शक्तिशाली राजा थे। उनकी पुत्री सती भगवान शिव की परम भक्त थी। सती भगवान शिव को अपने पति के रूप में प्राप्त करना चाहती थी। कठोर तपस्या के बाद भगवान शिव ने सती को पत्नी के रूप में स्वीकार किया और दोनों का विवाह हो गया। लेकिन राजा दक्ष इस विवाह से प्रसन्न नहीं थे। वे भगवान शिव को साधारण वेशभूषा वाला, भस्म धारण करने वाला और शमशान में रहने वाला योगी मानते थे, इसलिए वे शिव जी का सम्मान नहीं करते थे। एक दिन राजा दक्ष ने एक विशाल यज्ञ का आयोजन किया। उन्होंने सभी देवी देवताओं और ऋषि मुनियों को आमंत्रित किया, लेकिन भगवान शिव और माता सती को निमंत्रण नहीं भेजा। जब सती को इस यज्ञ के बारे में पता चला तो उन्होंने शिव जी से वहां जाने की अनुमति मांगी। शिव जी ने कहा कि बिना निमंत्रण जाना उचित नहीं है। फिर भी सती अपने पिता के घर चली गई। यज्ञ स्थल पर पहुंचने पर सती ने देखा कि उनके पति भगवान शिव का अपमान किया जा रहा है। अपने प्रिय पति का अपमान सहन न कर पाने के कारण सती अत्यंत दुखी हो गई। उन्होंने घोषणा की कि जिस

আজি নিশা 9:30 শুনিবলৈ পাব ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 নম্বৰত। নম্বৰটো টি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। অনুষ্ঠান পৰিস্থিতি

প্ৰথমে শুনক আজি পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 ডক্তৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। 6:10 কৃষকবাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি, এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ইয়াত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই বিষয়ে পুতুলি হাজৰিকাৰ সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ দৰ আৰু কৃষকৰ বাবে যুগতোৱা বতৰৰ বতৰা, আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 তৰুণ শৰ্মা ৰচিত এটি বৃন্দগান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠান। 7:05 বংকিম শৰ্মা ৰচিত আন এটি বৃন্দগান শুনিবলৈ পাব। 7:30 পূবালীৰ সুৰ অনুষ্ঠানত লাল সিং ইংটি আৰু সংগীতবৃন্দৰ কণ্ঠত পূবালী কাৰ্বি গীত শুনিবলৈ পাব। 7:45 কৰবী দেৱীৰ কণ্ঠৰ আধুনিক গীত।

নিশাত বাজি 2 মিনিটত নতুন দিগন্ত অনুষ্ঠানত আমাৰ ঐতিহ্য আমাৰ গড়, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱ কুমাৰ দত্তই, আত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9 বজাত চিত্ৰগীত, 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ দিনৰ 12:30 বজাৰ আইদৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত ডিমেনচিয়া ৰোগ, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ, এই বিষয়ে ডাক্তৰ নৱজ্যোতি বৰকাকতিৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত শীতকালত মীন পালকৰ কৰণীয়, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু কবিন মেধিয়ে, আত ধৰিব উপৰাগ শইকীয়াই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 মিনিটৰ উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চয়ৰ উপন্যাস পাঠৰ অষ্টাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাস।

নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 10:30 বজাত শুনিবলৈ পাব ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত হিপ হিপ হুৰেৰ শিতানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। আগবঢ়াব স্নেহা পাঠক আৰু পম্পি মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 1:10 আৰু সন্ধিয়া 7:45 দীতিমণি বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 1:20 শৰৎ চন্দ্ৰ ৰাজবংশী আৰু তেখেতৰ সংগীসকলে পৰিৱেশন কৰা ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত আশা শৰ্মাৰ হাৱাইন গীতাৰ বাদন শুনিবলৈ পাব।

0: নিশাত বাজি 20 মিনিটৰ ইংৰাজী কথিকা অনুষ্ঠানত ডক্টৰ মুকুল চন্দ্ৰ কলিতাৰ কথিকা মেডিচিনেল প্লাণ্টছ হাউ ছেফ দে আৰ শুনিবলৈ পাব। নিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত শিক্ষকৰ ভূমিকা। কথিকাটি যুগুতাই আগবঢ়াইছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই।
2: হেমকোষ অভিধানত চৰিত্ৰ শব্দটোৰ অৰ্থ এনেদৰে দিয়া হৈছে আচৰণ, স্বভাৱ, বিহেভিয়ৰ, কেৰেক্টাৰ, কণ্ডাক্ট, প্ৰেক্টিচ, কোনো মানুহে কৰা কাৰ্যৰ বিৱৰণ। অভিধানখনত শব্দটোৰ বাবে বাক্য এটাৰ উদাহৰণ দিয়া হৈছে এনেদৰে, সজ লোকৰ চৰিত্ৰ শুনিলে মানুহৰ মতি ভাল হয়। মৰিয়ম ৱেবষ্টাৰ অভিধানত চৰিত্ৰৰ অৰ্থ দিয়া হৈছে এনেদৰে, ওৱান অৱ এট্ৰিবিউটছ অৰ ফিচাৰ্ছ ডেট মেক আপ এণ্ড ডিষ্টিংগুইচ ইণ্ডিভিজুৱেল, অৰ্থাৎ যিবোৰ বৈশিষ্ট্যই ব্যক্তিৰ ব্যক্তিত্ব গঠন কৰে সেই বৈশিষ্ট্যই হ'ল চৰিত্ৰ। প্ৰাচ্য আৰু পাশ্চাত্য উভয়তেই অতি প্ৰাচীন কালৰ পৰাই বিদ্যাৰ্থীসকলক চৰিত্ৰ নিৰ্মাণৰ বিষয়ত উদ্বুদ্ধ কৰি তোলা হৈছিল। অতি যত্ন সহকাৰে চৰিত্ৰৱান বিদ্যাৰ্থী গঢ়ি তোলাৰ যত্ন কৰা হৈছিল, কাৰণ বিদ্যাৰ্থীসকলেই হ'ল একোখন দেশৰ ভৱিষ্যত আশা আকাংক্ষাৰ জীৱন্ত প্ৰতিভু, লিভিং এম্বডিমেণ্ট। ভাৰতবৰ্ষত ঋগবেদৰ দিনৰ পৰাই কেৱল পুথিগতভাৱে বিদ্যাৰ্থীসকলক শিক্ষিত কৰাই মূল উদ্দেশ্য নাছিল, তেওঁবিলাকৰ আভ্যন্তৰীণ বিকাশৰ জৰিয়তে, বৃহৎ সমাজ এখনৰ মংগল সাধনৰ জৰিয়তে তেওঁবিলাকক গঢ় দি তোলাটো আছিল পৰিণত প্ৰজ্ঞ ভাৰতীয় প্ৰাজ্ঞ মনীষীসকলৰ অন্যতম লক্ষ্য। পুথিগত জ্ঞান বিতৰণ তথা জ্ঞান অৰ্জনৰ সুস্থ পৰম্পৰাৰ লগতে নম্ৰতা, সততা, অনুশাসন, আত্মনিৰ্ভৰশীলতা, সৎসংকল্প, সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন, পিতৃ মাতৃ ভক্তি, শিক্ষাগুৰুৰ প্ৰতি ভক্তি, পৰোপকাৰিতা, সহনশীলতা, প্ৰেম, দয়া, মহানুভৱতা, সৎভাৱে উপাৰ্জন কৰাৰ শিক্ষা, ত্যাগ কৰি ভোগ কৰাৰ শিক্ষা আদি নৈতিক প্ৰমূল্যবোধৰ শিক্ষাৰেও প্ৰাচীন ভাৰতীয় বিদ্বানসকলে বিদ্যাৰ্থীসকলক প্ৰশিক্ষিত কৰি এখন বৃহৎ সমাজৰ নেতৃত্ব বহন কৰিব পৰাকৈ এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি তুলি বহুজন হিতায় বহুজন সুখায় নীতি অৱলম্বনেৰে সুস্থ সমাজ এখন গঢ়ি তুলিবৰ বাবে নৈতিক চৰিত্ৰ

গঠনৰ শিক্ষাও দিয়া হৈছিল। গুৰুৰ ছত্ৰছায়াত নৈতিকতাৰ সবল ভেটি গঢ়ি তুলি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা বিদ্যাৰ্থীৰ জীৱন হৈ পৰিছিল মধুময়। তেওঁলোকে গঢ়ি তোলা সমাজখন আছিল গৰিমাময়। প্ৰাচীন গ্ৰীচত পাইডেয়া আছিল শিক্ষা ব্যৱস্থাৰ মূল উপাংশ। ইয়াৰ লক্ষ্য আছিল জ্ঞান প্ৰদানৰ লগতে বিদ্যাৰ্থীসকলক চৰিত্ৰৱান কৰি গঢ়ি তোলা। প্ৰাচীন গ্ৰীক বিদ্বানসকলে বিশ্বাস কৰিছিল যে ব্যক্তি শিক্ষিত হোৱাৰ লগতে জ্ঞানী আৰু ভাল কেলজ এন কেগাথছ হ'ব লাগে। শিল্পকৰ্মৰ শিক্ষাদান আৰু নাগৰিকৰ দায়বদ্ধতাৰ দৰ্শন গঢ়ি তোলাৰ সমান্তৰালভাৱে গ্ৰীকসকলে বিদ্যাৰ্থীক ভাল আচাৰ ব্যৱহাৰ সম্পন্ন, নৈতিকতা সম্পন্ন কৰি তোলাত অত্যন্ত গুৰুত্ব আৰোপ কৰিছিল আৰু সেয়েহে এইসকল নৈতিক চৰিত্ৰসম্পন্ন নাগৰিকে গঢ়ি তুলিবলৈ সক্ষম হৈছিল পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা গ্ৰীক সভ্যতা। আৰু এই সভ্যতাই জ্ঞান, সংস্কৃতি তথা সমাজৰ বিকাশত প্ৰভূত পৰিমাণে অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল। প্ৰাচ্যৰ জাপানী লোকসকল চৰিত্ৰ শক্তিৰ দিশত অতি বলৱান হোৱাৰ মূলতে তেওঁলোকৰ চৰিত্ৰ শিক্ষা। দত্তকু নামেৰে জনাজাত জাপানৰ নৈতিক শিক্ষাই জাপানী শিক্ষা ব্যৱস্থাত বিদ্যাৰ্থীৰ চৰিত্ৰ আৰু মূল্যবোধ গঢ়ি তুলি জাপানক সৰ্বদিশত উদ্গতি কৰাত ঘাই ভূমিকা পালন কৰিছে। লৰ্ড এভাৰবেৰীয়ে কোৱা, চৰিত্ৰ হ'ল ঘাই বস্তু আৰু সুনাম হ'ল তাৰ ছাঁ। এই কথাষাৰ আখৰে আখৰে প্ৰতিফলন দেখিবলৈ পোৱা যায় জাপানত। জাপানৰ নৈতিক শিক্ষাৰ লক্ষ্য হৈছে অইনৰ প্ৰতি সন্মান, সহানুভূতি তথা বিবেচনাৰ দৰে গুণসমূহৰ প্ৰতিপালনৰ জৰিয়তে এদল নৈতিক গুণসম্পন্ন নাগৰিকৰ সৃষ্টি কৰা। জাপানত বুনিয়াদী স্তৰৰ পৰা উচ্চ বিদ্যালয়লৈকে আনুষ্ঠানিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ উপাংশ হৈছে চৰিত্ৰ নিৰ্মাণৰ শিক্ষা। শিক্ষকসকলৰ দায়িত্ব তথা কৰ্তব্য কেৱল শ্ৰেণীকোঠাত পুথিগত জ্ঞান প্ৰদানতে অন্ত নপৰে। পুথিগত শিক্ষাৰ লগতে নৈতিক আচৰণ আৰু মূল্যবোধৰ আৰ্হি তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীসকলক চৰিত্ৰৱান নাগৰিক হিচাপে গঢ়ি তোলাটো শিক্ষকসকলৰ অন্য এক গুৰুত্বপূৰ্ণ দায়িত্ব তথা কৰ্তব্য। কোমলমতীয়া ছাত্ৰ ছাত্ৰীসকলক চৰিত্ৰৰ সুদৃঢ় ভেটি একোটা তৈয়াৰ কৰি দিব পাৰিলে ভৱিষ্যতৰ কৰ্মজীৱনত তেওঁলোক বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু অতি পৰিতাপৰ কথা এয়াই যে আমাৰ শিক্ষা ব্যৱস্থাত চিকিৎসক, অভিযন্তা, আনকি কৃত্ৰিম বুদ্ধিমত্তাৰ দিশতো পাৰ্গত লোকৰ অভাৱ নাই, অত্যন্ত মেধাসম্পন্ন লোকৰ অভাৱ নাই। কিন্তু কৰ্মজীৱনত প্ৰৱেশ কৰাৰ পিছত হয়তো বহুতেই চৰিত্ৰবলৰ অভাৱৰ বাবে নানা বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। দুৰ্নীতিৰে সৈতে লেটি লোৱাৰ বাবে তেওঁবিলাকৰ জীৱন, পৰিয়াল তথা দেশেও দুৰ্ভোগ ভোগে। শিক্ষকসকলে বিদ্যাৰ্থীসকলক নৈতিক চৰিত্ৰসম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাৰ দুই ঘাই সাধন হৈছে ব্যক্তিগত আচৰণ আৰু প্ৰত্যক্ষ নিৰ্দেশনা। বিদ্যাৰ্থীসকলক নৈতিক চৰিত্ৰসম্পন্ন কৰি গঢ়ি তোলাৰ প্ৰথম চৰ্ত হৈছে অন্তঃকৰণেৰে সৈতে নিজকে আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলা, যাক ৰোল মডেল বুলি কোৱা হয়। আমি বুনিয়াদী স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰলৈকে পোৱা আদৰ্শ ব্যক্তিত্বৰ শিক্ষকসকলৰ প্ৰভাৱ ওৰেতো জীৱন অনুভৱ কৰাই নহয়, হৃদয়তো তেওঁবিলাকক লৈ নাথাকোনে বাৰু। প্ৰথম চৰ্তটো হৈছে শিক্ষকসকল সকলো নৈতিক গুণেৰে বিভূষিত হোৱা, কাৰণ উপদেশতকৈ আৰ্হি ভাল। এই ক্ষেত্ৰত আমি হজৰত মহম্মদ আৰু সেই বুঢ়ীগৰাকীৰ সাধুটো মনত পেলাব পাৰোঁ। হজৰতে নিজে মিঠাই খাবলৈ এৰাৰ পিছতহে বুঢ়ীগৰাকীৰ নাতিয়েকক মিঠাই নাখাবলৈ উপদেশ দিছিল। নিজকে এগৰাকী আদৰ্শ শিক্ষক হিচাপে গঢ় দিয়াৰ পিছত শিক্ষকসকলে বিদ্যাৰ্থীসকলক চৰিত্ৰ নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰি তুলিব লাগিব। শিক্ষকসকলে শ্ৰেণীকোঠাত চৰিত্ৰ শব্দটোৰ অৰ্থ ব্যাখ্যা কৰি চৰিত্ৰ গঠনৰ বাবে অনুশীলন আৰু প্ৰতিপালন কৰিবলগীয়া গুণসমূহৰ বিষয়ে এটা এটাকৈ ব্যাখ্যা কৰিব। প্ৰেম, দয়া, অহিংসা, পৰোপকাৰিতা, আধ্যাত্মিকতা, সত্যবাদিতা, পিতৃ মাতৃৰ প্ৰতি ভক্তি, গুৰুজনৰ প্ৰতি ভক্তি, ভাই ভনী, আত্মীয় স্বজন, বন্ধু বান্ধৱৰ প্ৰতি কৰ্তব্য আৰু দায়বদ্ধতা, গছ গছনি, জীৱ জন্তু, নৈ বিল, বায়ুমণ্ডলকে ধৰি প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰ্তব্যৰ বিষয়ে এটা এটাকৈ মধুৰ

ভাষাৰে ব্যাখ্যা কৰিব। এনে বিষয়বোৰ ব্যাখ্যা কৰোঁতে শিক্ষকসকলে দেশ বিদেশৰ সাহিত্যৰাজি, লোককথা, সাধু, লোকগীত, প্ৰবাদ প্ৰবচন, ফকৰা যোজনা আদিৰ প্ৰসংগ উল্লেখেৰে ইতিহাসৰ জীৱন্ত কাহিনীবোৰ ৰস লগাকৈ ক'ব পাৰে। সাম্প্ৰতিক প্ৰেক্ষাপটত নতুন প্ৰজন্মৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত সাহিত্যৰ ভূমিকা অপৰিসীম হৈ পৰিব পাৰে। বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ কবিতাৰ উদাহৰণেৰে ব্যাখ্যা কৰিব পাৰে, যেনে ৰবীন্দ্ৰনাথৰ বলাকা কবিতাগুচ্ছৰ এটা পংক্তি সুন্দৰকৈ আবৃত্তি কৰি দিব পাৰে। কবিতা পংক্তিটি আবৃত্তি কৰাৰ পিছত তাৰ ব্যাখ্যা কৰি বুজাই দিব যে চৰাইক ঈশ্বৰে পোনপটীয়াকৈ গানটোহে দিছে, চৰাইয়ে পোনে পোনে গানটোহে গাব পাৰে। স্বৰক সুৰলৈ ৰূপান্তৰিত কৰিব পাৰে কেৱল মানুহে। সৰলকৈ এনেদৰে বুজাব পাৰে যে জীৱনক মানুহে ৰচনা কৰিবলগীয়াও হয়। জীৱন এক ৰচিত বস্তু, তাৰ চৌদিশে সকলো ভৰপূৰ। তাক নৱনিৰ্মাণ নকৰিলে সি জীৱন ৰূপ লাভ নকৰে। গতিকে আমিও প্ৰেম, দয়া, অহিংসা, বিনয়, শ্ৰদ্ধা, ভক্তি, আধ্যাত্মিকতা, কৰ্তব্যপৰায়ণতা, ঔচিত্যবোধ আদি উপাদানবোৰেৰে জীৱন সজাই তুলিব লাগিব। সাহিত্যই আমাক যুগে যুগে সৎপথেৰে চলাৰ শিক্ষা দিছে। ভোমৰাই যিখিনি সময় ব্যৱহাৰ কৰি ফুলে ফুলে উৰি মৌ পান কৰে, সেই একেখিনি সময়কে ব্যৱহাৰ কৰি গোবৰুৱা পৰে বিষ্ঠাত। আমাৰ দুৱাৰমুখতে অমৃত ভাণ্ডাৰ সাজু, সেই অমৃত ভাণ্ডাৰত বুৰ দি আমাৰ জীৱনকো আমি অমৃতময় কৰি তুলিব পাৰোঁ। শিক্ষকসকলে মাধৱদেৱৰ নামঘোষাৰ উদাহৰণ দিব পাৰে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে ইত্যাদি। বিশ্ব সাহিত্যৰ এনে অনুষংগবোৰ সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত তুলি ধৰিলে বিশ্ব সাহিত্যৰ বচা বচা গ্ৰন্থসমূহ অধ্যয়নৰ স্পৃহাও তেওঁলোকৰ অন্তৰত জাগ্ৰত হৈ পৰিব। শিক্ষকসকলে ইতিহাসৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনীও চমুকৈ ব্যাখ্যা কৰিব পাৰে। ব্যক্তিসকলৰ নৈতিক জীৱন সম্পৰ্কেকৈ তেওঁলোকৰ আদৰ্শ তথা সেইসমূহৰ পৰা বিশ্ববাসীয়ে লাভ কৰা সুফলসমূহ ব্যাখ্যা কৰিব পাৰে। মানৱ জীৱনত আধ্যাত্মিকতাৰ অনুশীলন অতি প্ৰয়োজনীয়। প্ৰাৰ্থনাৰে কিদৰে মানুহ সাহসী, শক্তিবন্ত হৈ মনক শুদ্ধ কৰি নৈতিকভাৱে বলৱন্ত কৰি তুলিব পাৰে, সেই বিষয়ে ব্যাখ্যা কৰাৰ অন্তত কেইমিনিটমানৰ বাবে চকু মুদি ধ্যানৰ আস্বাদন লাভ কৰিবলৈও অনুপ্ৰাণিত কৰিব পাৰে। তৈত্তিৰীয় উপনিষদত উল্লেখ আছে, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। পৃথিৱীৰ সকলো ধৰ্মতে পিতৃ মাতৃক দেৱতাৰ দৰে মান কৰিবলৈ শিক্ষা দিছে। আদিগুৰু পিতৃ মাতৃৰ পৰাই আমি এই বিনন্দীয়া জগতৰ পোহৰ দেখিছোঁ, এই বৰ্ণময় অনিন্দ সুন্দৰ জীৱনৰ অধিকাৰী হৈছোঁ। কিন্তু অতি সম্প্ৰতি পৰিতাপৰ কথা হৈ পৰিছে যে বহু সন্তানে খুটি খাব পৰা হোৱাৰ পিছত পিতৃ মাতৃলৈ পিঠি দিছে আৰু পিতৃ মাতৃৰ জীৱনৰ অন্তিম আশ্ৰয়স্থল হৈ পৰিছে বৃদ্ধাবাসসমূহ। শিক্ষকসকলে বিদ্যাৰ্থীসকলক জীৱনৰ সকলো সুখ পৰিত্যাগ কৰি পিতৃ মাতৃৰ সন্তুষ্টি সাধন কৰা মহাকাব্যিক চৰিত্ৰ ৰামৰ বিষয়ে, শ্ৰৱণৰ পিতৃ মাতৃ ভক্তিৰ বিষয়ে, গান্ধীজী, ফৰাচী দেশৰ কাছা বিয়াংকা আদিৰ কাহিনীবোৰ প্ৰায়ে কৈ শুনাই থাকিব লাগে। এনেবোৰ বাক্য সোঁৱৰাই থকা উচিত যে পিতৃ মাতৃয়ে সদায় সন্তানৰ মংগলহে কামনা কৰে, সেই দেখি তেওঁলোকে যি কয় তাক সকলো সজ সন্তানে শুনে, যিটো কৰিবলৈ হাক দিয়ে তাক কেতিয়াও নকৰে, ভুলতে কৰিলেও হৈ কাঢ়ে, দুনাই তেনে নকৰিবলৈ প্ৰতিজ্ঞা কৰে। প্ৰত্যেক ল'ৰা ছোৱালীয়ে সামৰ্থ্য অনুসৰি পিতৃ মাতৃক তেওঁলোকৰ কামত সহায় কৰা উচিত। পিতৃ মাতৃৰ হাতৰ কাম কাঢ়ি নিবলৈ আগ্ৰহ কৰা দেখিলে তেওঁলোকৰ মন সন্তানৰ প্ৰতি আনন্দত নাচি উঠে। তেনেদৰে পৰিয়ালৰ প্ৰতি, ওচৰ চুবুৰীয়াৰ প্ৰতি, বিদ্যালয়ৰ প্ৰতি, সমাজখনৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে কাহিনীৰ জৰিয়তে বোধগম্য কৰিবলৈ যত্ন কৰিব। শিক্ষকসকলৰ প্ৰতি কৰ্তব্যৰ বিষয়ে ব্যাখ্যা কৰোঁতে শিক্ষকসকলে আৰুণি আৰু উপমন্যুৰ কাহিনীটো ক'ব পাৰে। প্ৰাচীন কালৰ পৰাই প্ৰজ্ঞ ব্যক্তিসকলৰ জন্মদাত্ৰী জননী ভাৰতবৰ্ষই গুৰুভক্তিৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰি আহিছে। সংস্কৃত সাহিত্যত এটি উল্লেখযোগ্য শ্লোক যে, অজ্ঞান তিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুৰ উন্মিলিতং তস্মৈ শ্ৰী গুৰুৱে নম। অৰ্থাৎ, হে গুৰু ভগৱান, অজ্ঞান অন্ধকাৰেৰে আবৃত হৈ থকা আমাৰ চকুক তুমি জ্ঞানৰ আলোকেৰে উন্মিলিত কৰিলা, তোমাক প্ৰণাম।

0: এনেধৰণৰ শ্লোক আবৃত্তি কৰি শুনাই ছাত্ৰ ছাত্ৰীসকলকো মুখস্থ কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগে, তেতিয়া কোমলমতীয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত মুচিব নোৱাৰাকৈ চিৰজীৱনৰ বাবে খোদিত হৈ ৰ'ব আৰু তাৰ তাৎপৰ্য অনুধাৱন কৰিব। বন্ধু বান্ধৱৰ প্ৰতি, নিঃকিনৰ প্ৰতি কৰ্তব্য সম্পৰ্কে শিক্ষা দিবলৈ ভাগৱত তথা কীৰ্তন পুথিত উল্লিখিত দামোদৰ বিপ্ৰাখ্যানৰ দৰে কাহিনী ক'ব পাৰে। গীতাত আচৰণ সম্পৰ্কীয় উপদেশ পোৱা যায়। গীতাৰ চতুৰ্থ অধ্যায়ৰ 43 সংখ্যক শ্লোকত কোৱা হৈছে, তদ্বিধি প্ৰণিপ্ৰাতেন পৰিপ্ৰশ্নেন সেৱয়া। ইয়াৰ পৰা আমি বিনয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। পঞ্চপুষ্প গ্ৰন্থত তীৰ্থনাথ শৰ্মাই জ্ঞানাৰ্থীৰ তপস্যা শীৰ্ষক নিবন্ধত উল্লেখ কৰিছে, প্ৰণিপাত, পৰিপ্ৰশ্ন আৰু সেৱাৰ সহায়েৰে জ্ঞান লাভ কৰিব পাৰি। এইকেইটা হ'ল জ্ঞানাৰ্থীৰ বাহ্য তপস্যা, কণ্ডাক্ট বা আচৰণ সম্পৰ্কীয় উপদেশ। প্ৰণিপাতৰ সাধাৰণ অৰ্থ হ'ল দীঘলীয়া প্ৰণাম বা দণ্ডৱত প্ৰণাম। ই জ্ঞানাৰ্থীৰ নম্ৰতা গুণক সূচাইছে। জ্ঞানাৰ্থী যদি বিনয়ী নহয়, তেওঁ গুৰুৰ সহানুভূতি লাভ কৰিব নোৱাৰে, গ্ৰন্থ পঢ়িও তেওঁ উপকৃত হ'ব নোৱাৰে। নম্ৰতাই বিদ্যালাভৰ প্ৰথম সোপান। অসংযমে মানুহক মৃত্যু পৰ্যন্ত উপহাৰ দিব।
1: শিক্ষকৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আৰ্থিক সাহায্য বিতৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি সেৱা সমৰ্পণ মাহৰ আয়োজন, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ আৰু অসম আৰক্ষী সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219 গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ্য আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমৰ ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
3: আজি আমাৰ ইয়াতে CM AAA যদি 100 গৰাকী হিতাধিকাৰীও পেপচি কোম্পানীৰ আলু খেতি আৰম্ভ কৰে, এখন নিৰ্দিষ্ট মাৰ্কেট আপোনালোকে পাবই। আৰু এনেকৈ আমি অসমত আৰম্ভ হোৱা উদ্যোগসমূহৰ কেঁচামাল যোগান ধৰাৰ যিটো ব্যৱসায়, তাকো আমি আয়ত্ত কৰিবলৈ শিকিব লাগিব।
2: কামৰূপ জিলাৰ বকু ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আজি 687 গৰাকী হিতাধিকাৰী চেক বিতৰণ কৰা হয়। বকুৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত বকু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2,215 গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্তৰ মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1,830 গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385 গৰাকী হিতাধিকাৰী 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডুপৰ সাংস্কৃতিক প্ৰকল্পত 487 গৰাকী

0: আৰু প্ৰধানমন্ত্ৰীগৰাকী সংসদীয় সমষ্টি বাৰাণসীত 1000 লোকে অংশগ্ৰহণ কৰা দুটা মটৰ চাইকেল সমদলৰ আয়োজন কৰা হৈছে। এই সমদলে 10খন ৰাজ্যৰ 40,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব। এই সমদলৰ আৰম্ভণি কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনি হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত মাদক দ্ৰব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ জনজাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰ পৰা 2 অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত 10খন জিলা সামৰি লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্য কবলৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদযাত্ৰা কাৰ্যসূচী সকলোৰে সহযোগিতা কামনা কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিৱেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্ৰয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
1: দেশ কে আদৰণী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী নে পুৰে দেশ কো নশা সে মুক্তি কা সংকল্প দিলায়া হে। হম সব মিল কৰ কে নশা মুক্ত ভাৰত বনানে কি দিশা মে আপনে আপনে দৌড়ে কে মাধ্যম সে জাগৰূক কৰ ৰহে হে। और जिस प्रकार से अनेक क्षेत्रों में हमने सफलता प्राप्त करी है, हम नशा मुक्त के भारत के भी सपने को साकार करेंगे और एक स्वस्थ समाज का निर्माण करके विकसित भारत के निर्माण में पूरा युवा पूरा समाज लगे, इस दिशा में हमारा आज अभियान।
0: অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই 27 বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটী পল্টন বজাৰৰ পৰা 12 আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15 বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদমেলত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ প্ৰসাদ ডেকাই কয় যে মেঘালয়ৰ ডাউকিৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা কালি প্ৰথমে 12 আটক কৰে। দলটোৰ বাকী কেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰেল আৰক্ষীৰ সহযোগত জম্মু টাৱে এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা 15 লোকক আটক কৰা হয়। আটক কৰা লোককেইজনৰ ভিতৰত 11 মহিলা আৰু 16 পুৰুষ আছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীয়ে 35 মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱাবাৰৰ কৃষকবাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে এটি আলোচনাৰ প্ৰথম খণ্ড আগবঢ়াইছিলোঁ। আজি এই আলোচনাটিৰ দ্বিতীয় তথা শেষ খণ্ড শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নাছিমা ফাৰহানা আলী আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: এতিয়া নলবাৰী বা আপুনি মৰিগাঁৱৰ এটা উদাহৰণ দিলে, আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে বিভিন্ন ঠাইলৈ যায়, আপোনালোকে কেনে দেখিছে, মানে কৃষক ৰাইজৰ মাজত এই মিলেট খেতিৰ প্ৰতি আগ্ৰহ কেনেকুৱা দেখিছে?
2: মৰিগাঁও বাদ দি ক'বলৈ গ'লে যদি আমি অসমৰ সেইটো চাওঁ, তেতিয়াহ'লে কি হয়, কোকৰাঝাৰ যোনটোত মানে আদিবাসী, মানে আমাৰ আদিবাসী ট্ৰাইবছ আছে, ইহঁতৰ মাজত মিলেট একেবাৰে জনপ্ৰিয়, কাৰণ ইহঁতি খায় মানে ইহঁতি কি কোডো কুটকি, মানে সেনেকা কোডো মিলেট বা কুটকি মিলেট ইহঁতি খায়। সেইটো কাৰণে কোকৰাঝাৰ এৰিয়াত খুব মানে যথেষ্ট পৰিমাণে উৎপাদন আছে আৰু মানে ভাল ইহঁতি প্ৰডাক্টছবোৰ। বড়ো কমিউনিটিৰ মাজতো এইটো ধুনীয়াকৈ হৈ আছে। আৰু ক'ম যে যদি আমি অকণমান যদি ব্ৰহ্মপুত্ৰ সেইফালে যাওঁ, মানে কি আপাৰ আছাম, মানে এই কি কয় য'ত মাজুলী বেল্ট, মানে যোনটো চেণ্ডি এৰিয়াত যাওঁ, তেতিয়াহ'লে তাতেও ধেমাজিটো চৰ চাপৰিটো ধুনীয়াকৈ মিলে কৰি আছে। মানে এতিয়া চাহিদাটো বাঢ়ে, কাৰণ আমি মাৰ্কেটটো দেখুৱালেহে মানুহে কৰিব যে এনেকুৱা ভেলু এডেড প্ৰডাক্টছ হয়। মই যেনেকৈ ক'লোঁ, আমাৰ মৰিগাঁও এফ পি চি তেখেতে প্ৰথম ইণ্টাৰেষ্টে দিয়া নাছিলে, এতিয়া লেডিগৰাকীৰ ওচৰত যাব, লেডিগৰাকীয়ে মানে কি বহুত তেখেতৰ ইণ্টাৰেষ্ট আছে, তেখেতে বহুত বস্তু চাপ্লাই কৰে, বস্তু এক্সিবিশ্যনত দিয়ে, এনেকৈ দি আছে। চ' সেইটো মানে যদি আমি মাৰ্কেটটো দেখুৱাওঁ যে এইটো পৌষ্টিক, কিয় পৌষ্টিক হয়, কিয় ভাল হয়, তেতিয়াহে গৈ মিলেটটো মানে প্ৰচাৰ হ'ব কৃষকৰ মাজত, মই ভাবোঁ।
1: হয়, আমি বুজিলোঁ মিলেটৰ খুব এটা বৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত যদি কৃষকসকল আগবাঢ়ে, কাৰণ ৰাইজেতো বিচাৰিবই। এতিয়া মই যিহেতু ভাল বুলি বুজিছোঁ, মইতো বজাৰত বিচাৰিমেই, কিন্তু বজাৰলৈকে আনিব কোনে? কৃষকে উৎপাদন কৰিলেহে বজাৰত সেয়া আহিব। এতিয়া কওকচোন, এই শীতকালচোৱাত কেনেধৰণে খেতি কৰিব পাৰি বা ৰবি শস্যৰ সময়ছোৱাত মিলেটৰ খেতি কেনেধৰণে?
2: যেনেকৈ এইটো ছিজনত ধানৰ নিচিনাই খেতি কৰিব, নাৰ্চাৰী বনাব লাগিব, নাৰ্চাৰী বনোৱাৰ পিছত 30-35 দিনৰ পিছত আকৌ মূল পথাৰত লগাব লাগিব,
1: ঠিক ধানৰ যেনেকৈ কঠীয়া তুলি
2: কঠীয়া তুলি প্ৰস্তুত কৰি। কিন্তু যোনটো আমি কণী ধান কৰোঁ, কণী ধানত কিন্তু কৃষক ৰাইজে নকৰে, ধানৰ নিচিনা নকৰে, ডাইৰেক্ট যেনেকৈ আমি সৰিয়হ ছটিয়াই দিওঁ সেনেকৈ ছটিয়াই দিলে হ'ব কণী ধানৰ ক্ষেত্ৰতো। সেইটো আমি কেতিয়া কৰিম,

0: জানুয়ারি মানত,
1: অ
0: জানুয়ারি ফেব্রুয়ারি মানত যদি আমি সেইটো কৰোঁ তেতিয়াহ'লে 30, খুব বেছি মই কিমান কৰোঁ 90 ডেজ বা 100 ডেজত খুব বেছি সেইটো মানে যোনটো আমি ধান মানে খাব পৰাকৈ হৈ যাব। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে কিছুমান জাত ওলাইছিলে মই কৈছোঁ, যেনেকৈ আমাৰ যদি কণী ধানৰ ক্ষেত্ৰত আমি কাউন বুলি কয়, কাউন ধান আছে, কাউন সিহঁতক এই মানে গোসাইগাঁও কাউন, গোসাইগাঁও যিটো গোসাইগাঁও আমাৰ গৱেষণা কেন্দ্ৰ এটা আছে তাৰ পৰা গোসাইগাঁও কাউন বোলা এটা জাত ওলাইছে, তাৰ পৰা ল'ব পাৰিব। আৰু কিছুমান আছে যেনেকৈ মাৰুৱা ধান, এইও মাৰুৱা ধান মানে ফিংগাৰ মিলেটৰ ক্ষেত্ৰত, ফিংগাৰ মিলেটৰ ক্ষেত্ৰত মাৰুৱা ধান বুলি কয়। কাৰণ ৰাগী বুলি ক'লেও আমাৰ কৃষকে গম নাপাব পাৰে, কিন্তু মাৰুৱা ধান বুলি ক'লে কৃষকে গম পাই যে বুজি পাব যে এটলিষ্ট ইহঁতি কৰিছিলে, ক'ৰবাত দেখিছিলে ধান, এতিয়া মানে সেইটো নাইকিয়া হৈ গৈছে, কিন্তু আকৌ আমি বস্তুবোৰ মানে মন আনিব লাগিব। কাৰণ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত হওক, কম পানীৰ ক্ষেত্ৰত হওক, ক্লাইমেট ৰেজিলিয়েণ্ট হওক, ক্লাইমেট ৰেজিলিয়েণ্ট মানে জলবায়ুৰ লগত খাপ খাই খাপ খোৱা এটা ধুনীয়া খেতি যোনটো মানে কি কম খৰচত অধিক উৎপাদন দিব। সেইকাৰণে মই ভাবোঁ যে যদি কৃষকে ভাবে যে মই মিলেটটো কৰিম, ডিপাৰ্টমেণ্টে দি আছে, ডিপাৰ্টমেণ্টে কৰি আছে, কৰিব পাৰে। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো যোগাযোগ কৰিব পাৰে। প্লাছ অলপ আগতে বাইদেউ যেনেকৈ ক'লে প্ৰচেচিঙৰ কথা, আপোনাক মই কৃষক এইটো জনাব বিচাৰিছোঁ যে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও বা বেলেগ কৃষি বিজ্ঞান কেন্দ্ৰ, বহুত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি মিলেটৰ এটা প্ৰচেচিং ইউনিট আছে চৰকাৰে আমাক দিছে।
1: সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত আছে?
0: সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত নাই, কিছুমান কৃষি বিজ্ঞান কেন্দ্ৰত আছে, সেইটো আমি খবৰ ল'লে গম পাই যাব কিছুমান জেগাত আছে। কাৰণ যদি চ' তাতে মিলেট প্ৰচেচিং ইউনিট কৰিছে, যেনেকৈ কেনেকৈ আপোনাৰ বাই অলপ আগতে কৈছিলে যে হাৰ্ড শ্বেল থাকে, খুব হাৰ্ড থাকে, তো হাৰ্ড শ্বেল কেনেকৈ গ্ৰেডিং কৰি কি কৰিব পাৰি, চ' সেইটো আমি কৰিব পাৰোঁ। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱত এইটো এতিয়া আৰম্ভণি হ'ব, কাৰণ এতিয়া যেতিয়া ইমান কৰিছোঁ, আমি আগতে কৰিছিলোঁ, এতিয়াও আমি লাহে লাহেকৈ সেইটো কৰিম। চ' প্ৰচেচিং ইউনিটলৈকে যেতিয়া চৰকাৰে ইমান
1: সুবিধা
0: দিছে, তো মই কৃষকক ক'ম যে আপোনালোকে খালি উৎপাদনটো কৰক, প্ৰডাকশ্যন কৰক, প্ৰডাকশ্যন কৰিলে প্ৰচেচিংটো হ'ব, প্ৰচেচিং হ'লে মাৰ্কেটিং হ'ব, মাৰ্কেটিং হ'লে ভেলু এডিশ্যন,
1: আৰু বজাৰখনো সাজু আছে, কাৰণ বজাৰৰ চাহিদা ইতিমধ্যে দিনক দিনে দিনক দিনে
0: মিলেটৰ প্ৰতি এটা চাহিদা
1: বাঢ়িছে।
0: আগতে খেতিয়কে কৰিবলৈ ভয় কৰিছিলে কিবা এটা নতুন খেতি লাভ হ'ব নে
1: নহয়
0: কি হ'ব, কিন্তু এতিয়া লাভ নহ'লে মই ক'ম কৃষকক ক'ম যে এটলিষ্ট আপোনালোকে এবিঘা হ'লেও কৰক, এবিঘা হ'লেও কৰি চাওক, যদি ভাল পাৰ ভাল লাগে তেতিয়াহ'লে বঢ়াওক, বিজনেছটো বঢ়াওক, কাৰণ খেতিটো এতিয়া বিজনেছ হিচাপত লৈ যাব লাগিব।
1: আৰু এনেকুৱা সময়তে যিসকল কৃষকে এই উদ্যোগটো লয় তেওঁলোক এই ক্ষেত্ৰত আগ্ৰহ হ'ব পাৰিব, আনতকৈ দুটা কথা তেওঁলোকৰ বেছি অভিজ্ঞতা হ'ব যদি তেওঁলোকে এতিয়া আৰম্ভ কৰি দিয়ে, আৰু এটা সময়ত হয়তো তেওঁলোকে মিলেটৰ গোটেই ক্ষেত্ৰখনত দপদপাই থাকিব পাৰিব। হয়, গতিকে এয়াই সম্ভাৱনাৰ সময়, আৰু এইখিনি সময়তে আচলতে মিলেট খেতিত তেওঁলোকে মন পুতি লাগি যদি ভালকৈ আগবাঢ়ে, আৰু গোটেইখিনি কথা প্ৰশিক্ষণৰ পৰা আদি কৰি শিকি বুজি ল'বৰ বাবে আপোনালোকৰ দৰে কৃষি বিষয়াসকল আছেই, বিশেষজ্ঞসকল আছেই।
2: কিন্তু মই অলপ ক'ব বিচাৰিছোঁ যে মিলেটৰ স্বাস্থ্যৰ কিছুমান উপকাৰিতা আছে, যেনে মিলেট হৈছে এটা ল' গ্লাইচেমিক ইনডেক্স থকা এটা শস্য। ল' গ্লাইচেমিক ইনডেক্স বুলি ক'লে ধৰি লওক আমি যেতিয়া খাদ্য সেৱন কৰিছোঁ, যদি সেই যিটো ফুড আমি খাইছোঁ খোৱাৰ পিছত যদি আমাৰ মানে ব্লাডত যদি গ্লুক'জৰ পৰিমাণ যদি খুব মানে হঠাৎ বাঢ়ি যায় তেতিয়াহ'লে সেইটো গ্লাইচেমিক ইনডেক্স হাই হ'ব, আৰু যদি লাহে লাহে বাঢ়ে তেতিয়া তেনেকুৱা খাদ্যক আমি কওঁ যে ল' গ্লাইচেমিক ইনডেক্স। গতিকে ল' গ্লাইচেমিক ইনডেক্স যিহেতু এইটো মানে শস্য মিলেটটো, গতিকে আমি চুগাৰ পেচেণ্ট বা ডায়েবেটিছ থকা মানুহক আমি ক'ব পাৰোঁ যে এইটো খুব এটা তেখেতৰ কাৰণে ভাল খাদ্য, ভাল খাদ্য। লগতে হৃদৰোগৰ মানুহ বা উচ্চ ৰক্তচাপৰ মানুহকো আমি ৰিকমেণ্ড কৰিব পাৰোঁ যে আপুনি তেখেতে মিলেট সেৱন কৰিব লাগে, মানে দৈনন্দিন মিলেট খাব পাৰে। আৰু লগতে যিহেতু এটা ফাইবাৰ ৰিচ শস্য, তেতিয়া আমাৰ কি হয়, আমাৰ যিটো মানে ডাইজেষ্টিভ চিষ্টেম, আমাৰ মানে কি কয় পাচন প্ৰক্ৰিয়াৰ কাৰণেও বহুত এইটো এটা ভাল শস্য বুলি কৈছোঁ। কাৰণ কোনো ধৰণৰ তাত ধৰি লওক ব্লটিং, গেছ, বদহজমি এনেকুৱা ধৰণৰ কোনো
1: আমি
2: সম্ভাৱনা নাই, আৰু মানে কনষ্টিপেশ্যনো নহয় মিলেট খালে, যিহেতু তাত মানে ডায়েটৰী ফাইবাৰটো খুব বেছি পৰিমাণে থাকে। তাৰপিছতে আৰু ক'ম যে পুষ্টিহীনতা ৰোধ কৰিবৰ কাৰণে ই এটা ভাল এটা খাদ্য

0: হয় হয়
1: এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে খুব
0: অঁ
1: দেখা যায় যে
0: অঁ
1: প্ৰটিন এনাৰ্জি মাল নিউট্ৰিশ্যন দেখা যায়,
0: হয় হয়
1: গতিকে
0: হয়
1: তেনে ক্ষেত্ৰত তাৰমানে আমি মিলেট দিব পাৰোঁ। আৰু লগতে কওঁ যে যিবোৰ আমাৰ ধৰি লওক প্ৰতিষ্ঠানমূলক মানে খাদ্য বা পুষ্টিৰ যোগান ধৰা আঁচনি আছে ভাৰত চৰকাৰৰ, PM পোষণ আছে, অংগনবাদী আছে, তাৰ যোগেদিও আমি যদি মিলেট দিব পাৰোঁ, মিলেট এজ এ মানে মানে এটা
0: তেওঁলোকৰ নিয়মীয়া খাদ্য
1: নিয়মীয়া
0: হিচাপে
1: নিয়মীয়া খাদ্যত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, মিড ডে মিলত দিব পাৰোঁ, তেতিয়া যথেষ্টখিনি সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ উন্নতি হ'ব বা ভাল হ'ব, লগতে ফাৰ্মাৰো ইনকামো বাঢ়িব।
2: এটা মাছ এটা লাষ্টত কম যে মই চবক মানে ইয়াতে কৃষকেও শুনিব, যোন কৃষক নহয় ইহঁতিও শুনক, মিলেট সপ্তাহত এদিন ব্ৰেকফাষ্টত ইনক্লুড কৰক। লাষ্টত সেইটোৱে ক'ম যে এদিন হ'লেও সপ্তাহত ইনক্লুড কৰক ব্ৰেকফাষ্ট, ডিনাৰ বা লাঞ্চ, যিকোনো সময়তে আপুনি এটা সময়ত এদিন হ'লেও ব্ৰেকফাষ্টত খাওক। আপুনি চাব, নিজেই চাব, নিজৰ স্বাস্থ্য নিজেই গম পাব যে ক'ত কি মই চেঞ্জ পাইছোঁনে নাই নিজেই গম পাব, সেইটোৱে ক'ম।
0: খুব ভাল লাগিল আজি আমি মিলেটৰ বিষয়ে কথা পাতিলোঁ। মিলেটৰ যে ইমান প্ৰচুৰ সম্ভাৱনা আছে আজি আমি জানিব পাৰিলোঁ, আৰু স্বাস্থ্যগত দিশৰ ক্ষেত্ৰতো মিলেট খুব পুষ্টিৰ ভাণ্ডাৰ আচলতে। গতিকে আমি যদি নিয়মীয়াকৈ সেৱন কৰিবলৈ লওঁ, কৃষকে যদি সেই অনুপাতে আমাক উৎপাদন কৰি দিব পাৰে, তেতিয়াহ'লে আমি সঁচাকৈ এখন সুস্থ প্ৰজন্ম এটা ভৱিষ্যতলৈ আমি এৰিব পাৰিম যদি এতিয়াৰে পৰা মিলেটৰ ব্যৱহাৰ আমি নিয়মীয়া কৰি দিওঁ। আৰু কৃষকৰ কাৰণেও কোনো ধৰণৰ আহুকাল নথকা এবিধ খেতি, এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ আজাৰো মিলেটৰ পৰা আমি দেখা নাই। গতিকে কৃষকসকল মিলেট খেতিৰ ফালে আগবাঢ়ি যদি যায়, তেতিয়াহ'লে আমি বুজিম যে কৃষকসকলে নিজৰ আগতকৈও ভাল উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিছে। আপোনালোক দুয়োগৰাকী আহিল, এইখিনি সময় দিলে, ইমানখিনি ভাল কথা আমাক আজি জনালে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
3: মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3,000 रूपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रूपए से 200 रूपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: আজিৰ অনুষ্ঠানৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত পুতুলি হাজৰিকাৰ সৈতে কথা পাতিছে এয়া শিখামণি দত্তই।
4: নমস্কাৰ পুতুলি হাজৰিকা ডাঙৰীয়ানে।
5: হয় বাইদেউ নমস্কাৰ।
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
5: হয় বাইদেউ।
4: আপুনি কৃষি কৰ্মৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।
5: হয় বাইদেউ।
4: আপুনি বিশেষকৈ কি খেতি কৰে?
5: মই আগতে পাট পলু পুহিছিলোঁ। পাট পলুৰ লগতে ধৰ বাকী এইবিলাকো খেতি বাতি আছে, হ'লেও পাট পলুটো মোৰ বেছি পুহি। এতিয়া মই নিজে মেচিন ধৰ মোক গভৰ্ণমেণ্টৰ পৰা এটা মেচিন দিছিলে, তেওঁতে সেই ঘোঁৰা বন্ধা চকতে এখন দোকান আছিল, তাত আমি মেচিনটো হেৰি কৰিলোঁ। তাৰপিছত চব মানুহে যিবিলাক পলু কাটিব লাগে সেইবিলাক মই নিজে কাটিছিলোঁ। আমি নিজে কাপোৰ বওঁ, কিছু পৰিমাণে বিক্ৰী কৰোঁ আৰু।
4: এতিয়াও আপুনি পাট পলুৰ
5: এতিয়াও বহি আছোঁ? হয় হয়, এতিয়াও বহি আছোঁ। হ'লেও এতিয়া আগত যিটো আছিলে পাট পলুৰ চাহিদা, সেইটো এতিয়া বৰ্তমান নাই। এতিয়া আৰু বাহিৰা হেৰি কি হেৰি কাপোৰবিলাক ওলাইছেই নহয় বাইদেউ, সেইকাৰণে পাট পলুৰ চাহিদাটো বহুত কমি গৈছে। হ'লেও আমি বাদ দিয়া নাই, আমি কাতি মাহত যিটো পলু হয় সেইটো আমি ৰাখিয়ে থৈ দিওঁ।
4: হয়, আৰু কাপোৰখিনি?
5: কাপোৰখিনি আমি বিক্ৰী কৰোঁ
4: নিজে ঘৰতে।
5: নিজে ঘৰতে বিক্ৰী কৰোঁ।
4: পাট পলুৰ বাহিৰে আৰু আপুনি কি কি খেতি কৰে?
5: আমি আলুৰ সময়ত আলু খেতি কৰোঁ বাইদেউ, আৰু আমাৰ আত্মসহায়ক গোট আছে, গোটৰ আমাক যিহেতু আমাক চৰকাৰে 9,000 আৰু 10,000 টকা দিলে, তাৰপিছত আমি গোটেইখিনিয়ে আমি মিলি আমি মানে হেৰি কৰিলোঁ, তিলৰ খেতি কৰোঁ তিলৰ সময়ত। তাৰপিছত আমি হালধি খেতি কৰোঁ, হালধি খেতি কৰি আমি হালধি নিজে মিলিং কৰি আমি নিজে 12 জনীয়া আমি একেলগতে আমি হেৰি কৰোঁ, আচাৰ বনাওঁ। আমি আমৰ বতৰত আচাৰ বনাওঁ, বনাই আচাৰো বিক্ৰী কৰি দিওঁ। তাৰপিছত আমি ৰংগুড়া বিক্ৰী কৰোঁ, তিলৰ লাড়ু বনাওঁ, নাৰিকলৰ লাড়ু বনাওঁ। বনাই সেনেকৈ আমি আমাৰ ওচৰতে ঘোঁৰা বন্ধা

0: নৱজাৰ আছে, কুকুৰা বন্ধা বজাৰতে বিক্ৰী কৰোঁ।
1: কেঁচা সামগ্ৰীখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ নিজে উৎপাদন কৰা?
0: হয় হয়।
1: আপুনি যে ক'লে আত্মসহায়ক গোটৰ জৰিয়তে বিক্ৰী কৰে,
0: হয় হয়।
1: কি কি সামগ্ৰী বিক্ৰী কৰে?
0: আমি আমাৰ হাঁহ আছে, আমি হাঁহো পোহোঁ, হাঁহৰ আমাৰ কণীবিলাক বিক্ৰী কৰোঁ, আৰু মাজে মাজে আমি তাৰ পৰা মতা হাঁহবিলাক বিক্ৰী কৰি দিওঁ।
1: চৰকাৰৰ পৰা কি কি সাহাৰ্য পাইছে এই ক্ষেত্ৰত?
0: চৰকাৰৰ পৰা আমি লোন পালোঁ, 3 লাখ টকা লোন ললোঁ। লৈ আমি সেই 3 লাখ টকা লোন লৈ আমি গোটেই আমি মানে এইবিলাককে কৰি আছোঁ এতিয়া।
1: মানে বজাৰ হিচাপে আপোনালোকে স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰি আছে ন?
0: সেইখনে কৰি আছোঁ। বজাৰখন আমাৰ ডাঙৰ, যিহেতু আমাৰ ঘোঁৰা বন্ধা দৌল খোলা বুলি ক'লে বিখ্যাত তাৰমানে।
1: এতিয়া বৰ্তমান আপুনি কি খেতিৰ লগত ব্যস্ত হৈ আছে? ধানৰ দিন যিহেতু এতিয়া,
0: হয় ধান ৰুইছিলোঁ বাইদেউ, ধানৰ এতিয়া বৰ্তমান নাই। এতিয়া আকৌ আমাৰ এতিয়া শাক পাচলিবিলাকৰ কাৰণে আমাৰ এতিয়া হেৰি কৰা হৈছে, হাল মৰা হৈছে। এতিয়া আমি ধনিয়া চেতিয়াম, আমাৰ পালেং শাক, লাই শাক, মূলা এইবিলাক খেতি হ'ব এতিয়া। আলু, পিঁয়াজ, নহৰু এইবিলাক হ'ব এতিয়া। মোৰ চাপৰিত মাটি আছে, তাত মই হেৰি ৰাতিপুৱা যাওঁ, গধূলি আহোঁ, তাত খেতি কৰোঁ বাইদেউ।
1: কি খেতি কৰে?
0: আলু, ৰঙালাও এইবিলাক খেতি আছে এতিয়া বৰ্তমান, আকৌ মাকৈ।
1: আপুনি প্ৰথম যেতিয়া কৃষি ক্ষেত্ৰত নামিছিল,
0: হয়,
1: খেতি কৰিম বুলি ভাবিছিল,
0: হয়,
1: তেতিয়া কি কি খেতিৰে আৰম্ভ কৰিছিল যাত্ৰাটো?
0: যাত্ৰাটো আমি শালি খেতিৰে।
1: এই শালি খেতি কৰি উঠি পেলাই সেইখিনি মাটিত কি?
0: সেইখিনি মাটি আৰু আমি এতিয়া হেৰি বেলেগকৈ পেলাই নথওঁ, আৰু বেহাৰ বম বা মটৰ থাকিলে মটৰ দি দিম।
1: মাটিখিনি চনপৰি নাথাকে?
0: নাথাকে নাথাকে।
1: ইটোৰ পাছত সিটো খেতি
0: কৰি যাওঁ।
1: আপুনি ইমান দীৰ্ঘদিন ধৰি যে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, সেই তেতিয়া আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা
0: পাইছে? বহুত বহুত বাইদেউ, বহুত। এতিয়া মই খেতিতে কৰি মই বহুতখিনি স্বাৱলম্বী হৈছোঁ, আৰু মোৰ খেতিয়ে মোক বহুত সুখ দিছে। এইখন চৰকাৰ হ'ব পৰা আমি বহুত বহুত আনন্দিত।
1: আপুনি কৰা খেতিখিনিৰ পৰা বা উৎপাদিত সামগ্ৰীখিনিৰ পৰা আপোনাৰ লাভালাভ কেনেকুৱা?
0: ভালে বুলি ভাবি লৈছোঁ এতিয়া, হয়, তেনেকৈ যেতিয়া চলি আছোঁ ভালে বুলিয়ে ভাবি লৈছোঁ। মই পলুৰ পৰাই বহুত লাভৱান হৈছোঁ বাইদেউ, পলুৰ পৰা মই বহুত লাভৱান হৈছোঁ। যিহেতুকে আমি মানে 1 কিলো সূতা বিক্ৰী কৰিব লাগিলে আমি 1200 টকাকৈ বিক্ৰী কৰিছিলোঁ, আৰু একযোৰা কাপোৰ বিক্ৰী কৰিব লাগিলে আমি 7000-6000 এনেকৈ বিক্ৰী কৰিব পাৰোঁ তাৰমানে। সেইকাৰণে মই বিশেষকৈ মই পলুৰ কাৰণে বহুত হেৰিয়া স্বাৱলম্বী।
1: আপুনি যে ইমানখিনি কৃষি কৰ্মৰ লগত জড়িত,
0: হয়,
1: তাৰ বাবে আপুনি প্ৰশিক্ষণ ল'ব লগা হৈছেনে?
0: হয়, লৈছিলোঁ বাইদেউ।
1: ক'ত লৈছিলোঁ?
0: মঙলত লৈছিলোঁ, মঙলে ব্লকত। মই পলুৰ বিষয়ে লৈছিলোঁ বাইদেউ।
1: আপোনালোকৰ তাৰমানে উৎপাদনৰ পৰা ধৰি বজাৰলৈকে গোটেই ব্যৱস্থাটো আপোনালোক মানে আটাইকেইগৰাকী মহিলাই জড়িত হৈ আছে?
0: হয় হয় হয়, গোটেইকেইজনীয়ে।
1: হয়, এইটো এটা খুব যোগাত্মক বাৰ্তা আমাৰ শ্ৰোতাসকলৰ বাবে।
0: ৰংগুড়া আকৌ আমি পেকেটিং কৰোঁ, তাৰপিছত আকৌ আমি আচাৰ পেকেটিং কৰোঁ। আমি আচাৰৰ সময়ত বাহৰ গাজৰ সময়ত বাহৰ গাজ বনাওঁ, আৰু আমাৰ আমৰ সময়ত আমৰ বনাওঁ, ধুপুৰীৰ সময়ত সেই ফলটো আমি আচাৰ বনাওঁ, বনাই তেনেকৈ আমি পেকেট কৰি কৰি আমাৰ বহুত ধুনীয়া হয়। এতিয়া বৰ্তমান ৰংগুড়াটো আমাৰ পৰাই কিনি খায়।
1: আপুনি যিহেতু বহুত কেইবিধ খেতিৰ কথা উল্লেখ কৰিলে, এইখিনি সময়ত আপোনালোকে কি কৰিব?
0: এতিয়া ধনিয়া, পালেং শাক, তাৰপিছত এই মূলা, লাই শাক এইবিলাক, আদা, নহৰু। আদাটো বাৰু হৈছে, এতিয়া নহৰু হ'ব, এতিয়া নহৰু কৰিব লাগিব আৰু। আমি যেতিয়া ধৰ আলু খেতি কৰোঁ বাইদেউ, আলু খেতি কৰি উঠি আমি এক ছাইডটোত তাৰমানে আমি হেৰি কৰি দিওঁ, মানে এই ভোট জলকীয়া পুলি বুলি কয়, আমি তাত আমি চিপাঝাৰত বকুল জলকীয়া বুলি কওঁ, তাত আমি এতিয়া আমি বকুল জলকীয়া পুলিবিলাক ৰুই দিওঁ। তাত তাত মানে বহুত জলকীয়া লাগে, 10 টকা 3টাহে পায় ভোট জলকীয়া। সেইকাৰণে আমি 12জনীয়ে কওঁ মানে, আমি ভোট জলকীয়াৰ পুলিটো আমি অলপ বেছি দিওঁ। তাৰপিছত আমি যেতিয়া আলু দিলোঁ বাইদেউ, আলু দি উঠি আলুৰ মাজে মাজে আকৌ মানে সেইটো খোলাই বুলি কয়, খোলাই মাজে মাজে আমি তাৰমানে তাত আকৌ হেৰি দিওঁ, মূলা দিওঁ মাজে মাজে, মানে এটা ডাঙৰ এটা সৰু এনেকৈ আমি উঘলি উঘলি মানে বিক্ৰী কৰিব পাৰোঁ।
1: হয়,
0: আৰু মাকৈটোতো আমাৰ আছে বাইদেউ, বহুত ধুনীয়া মাকৈটোতো আমি বহুত সফল পাইছোঁ। আৰু তাত আমি চাপৰি ৰঙালাওটো দিওঁ, ৰঙালাওটোতো বহুত ধুনীয়াই হয়। আমি ৰঙালাওটো গাড়ী দি বিক্ৰী কৰোঁ, সেইটো গুৱাহাটীত আহে,
1: গুৱাহাটীলৈ
0: আহে, এই মাকৈটো আহে,
1: মাকৈটো আহে। আপুনি ইমান সুন্দৰভাৱে কৃষিকৰ্মৰ লগত জড়িত হৈ আছে আৰু স্বাৱলম্বী কৃষক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে, গতিকে ভৱিষ্যতে আৰু কিবা বেলেগ ক্ষেত্ৰত কাম কৰাৰ কথা ভাবিছে নেকি?
0: খেতিতে মই আগবাঢ়িম বুলি ভাবি আছোঁ এতিয়া,
1: আৰু বহল কৰি লৈ যোৱাৰ আপোনাৰ পৰিকল্পনা
0: আছে?
1: আপোনালোকৰ মাটিবিলাকতো এনেই পৰি নাথাকে?
0: নাথাকে নাথাকে,
1: গোটেই বছৰটোৱে চলি থাকে,
0: গোটেই বছৰটো চলি থাকে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো খেতি চলিয়ে থাকে। যেহেতু আমাক এতিয়া বর্তমান সরকারে আমাক কিছুমান সহায় দিছে যেতে পয়সা কিটাতো আমি এনে খাব নোৱাৰো, হয় না নহয়?

0: আমি সেইকাৰণে আমি নিজে নিজে চিন্তা কৰি লৈছোঁ, তাৰমানে বস্তুটো আমি চৰকাৰে যিটো বস্তু আমাক দিছে তাতকৈ আমাক আমি তেওঁলোকক মানে বেছি কৰি দেখাব পাৰোঁ জানো, সেইটো আমি এটা আমি মানে ভাবি লৈছোঁ। এতিয়া আমি কি কৰিব পাৰোঁ, আমি এতিয়া মই এতিয়া ঘৰত বৰ্তমান মানে হেৰি কৰিছোঁ এই বকুজ্বলা পুলি মানে হেৰি কৰিছোঁ, এই মানে বস্তাত চিষ্টেমেটিক কৰি ৰুইছোঁ। আৰু পাণৰ গছ মানে মানে মই বালিত মানে বঢ়িয়াকৈ বাল্টিত মানে বাল্টি বালি দি তেনেকৈ মই মানে পাণৰ গছ মই হেৰি উঠাই আছোঁ বৰ্তমান। এতিয়া এতিয়া কি হয়
1: ঘৰুৱাভাৱে
0: কৰিছোঁ
1: মই, সেইখিনি কথা অকণমান কওকচোন আৰু কি কি খেতি তেনেকুৱা ধৰণে
0: কৰি আছোঁ বৰ্তমান। সেইবিলাক মই নিজে মই মালভোগ কলৰ পুলি ৰুইছোঁ,
1: মালভোগ কলৰ খেতি
0: মই মালভোগ কলৰ খেতি কৰি আছোঁ এতিয়া বৰ্তমান। এয়া বজাৰতে বিক্ৰী কৰোঁ মালভোগ কল, তাৰপিছত মই কলোৱে নহয়। আৰু মই মানে মোৰ যিবিলাক খেতি আছে সেইবিলাক মোৰ মানে নিজা যদিও ধৰ মাটি অলপ হেৰি কম আছে তেতিয়াহ'লে মই হেৰি কৰোঁ, বস্তাৰ ওপৰত ৰুই আছোঁ বস্তুবিলাক বহুত ধুনীয়াকৈ। এতিয়া বহুত ভোল লাগিছে মোৰ, কোমোৰা লাগিছে, তাৰপিছত মোৰ বকুজ্বলা লাগিছে, মই তেনেকুৱাকৈ খেতি কৰি আছোঁ মানে বস্তাতে চব চিষ্টেমেটিক। মই মানে ইটো বস্তাত যদি ধৰ বকুজ্বলা পুলি লৈছোঁ, এইটো বস্তাত মই তাৰমানে বাল্টিত আকৌ হেৰি কৰিছোঁ পাণৰ গছ ৰুইছোঁ, আকৌ বস্তাতে মই মানে এই গভৰ্মেণ্টৰ পৰা মই হেৰি পাইছিলোঁ জাতীয় জলকীয়া বুলি পাইছিলোঁ, সেই জলকীয়া বুলি ৰুইছিলোঁ, ইমান ধুনীয়া হৈছে তাৰমানে আমাৰ বোৱাৰীয়ে ল'ৰাই ছিঙিব যাই পেলাই ঘূৰি আহে, তাৰমানে ইমান ধুনীয়া হৈছে, এনেকুৱা থোপ ধৰি লোৱাগৈ, বহুত ধুনীয়া হৈছে। এতিয়া
1: যিসকল কৃষকৰ মাটি কম
0: হয়
1: তেওঁলোকৰ কাৰণে খুব ভাল,
0: বহুত ভাল বহুত ভাল। মোৰ অমিতাৰ গছো বাইদেউ মই ডাঙৰ হেৰি ডেকত ৰুইছোঁ, ডাঙৰ ডেকত ৰুইছোঁ, এতিয়া মোৰ বহুত ঢেৰ অমিতা লাগিছে,
1: মানে মাটিৰ ৰোৱাতকৈ বেছি ভাল হৈছে,
0: বেছি ভাল হৈছে, বহুত ধুনীয়া হৈছে অমিতাবিলাকো, ইমান ডাঙৰ ডাঙৰ বাইদেউ।
1: সেই মাটিখিনিত আপুনি সাৰটো মিহলাই দিয়ে?
0: সাৰটো মিহলাই দিওঁ, আকৌ মাজে মাজে সেই মাটিটোৰ হেৰিটো ওলাই দিওঁ, এই মানে যিটো হেৰি আছে সেই মাটিখিনি ছাইড কৰি দি আকৌ নেক্সট আকৌ গোবৰে মাটি আকৌ বেলেগকৈ দিওঁ, দলে একে বহুত ধুনীয়া হৈ যায়।
1: এতিয়াও আপুনি শাক পাচলি
0: খেতি কৰি আছোঁ, কৰি আছোঁ,
1: তেনেকুৱা ধৰণেও কৰিছে,
0: কৰি আছোঁ, কৰি আছোঁ,
1: উৎপাদনো যথেষ্ট
0: যথেষ্ট বাইদেউ।
1: পুতুলি হাজৰিকা ডাঙৰীয়ানী, আপুনি কৃষি ক্ষেত্ৰত এগৰাকী স্বাৱলম্বী ব্যক্তি, আৰু আজি আপোনাৰ পৰা কৃষি সম্বন্ধে আপোনাৰ উৎপাদিত সামগ্ৰী সম্বন্ধে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনাখিনি শুনিও ভাল লাগিলে, কৃষি ক্ষেত্ৰত আপুনি বহু দূৰ আগুৱাই যাওক, আপোনালৈ আমাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ,
0: ধন্যবাদ,
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি শ্ৰোতাসকলে মহিলা কৃষক পুতুলি হাজৰিকাৰ সৈতে কথোপকথন শুনিলে। কথা পাতিলে শিখামণি দত্তই।
3: अरे अरे अरे क्या कर रहा है इधर इधर इधर, हम बोल रहे हैं तेरे बीजू का।
4: पुतला बोल रहे,
3: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
4: मतलब
3: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
4: परम तो सभी डाले,
3: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
4: सच
3: है, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
4: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
5: माटी से प्रेम की परंपरा है परंपरागत खेती।
1: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ

0: ত্ৰিছ ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণিধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পুছা দেশী, পুছা চেটকী, পুছা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে 18 ছেপ্টেম্বৰত হায়দৰাবাদত ডিজিটেল এগ্ৰিকালচাৰ মিছন, প্ৰাকৃতিক কৃষি, মাহজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা আৰু মছলাকে ধৰি বিভিন্ন উদ্যান শস্যৰ উৎপাদন সম্পৰ্কে আলোচনাচক্ৰৰ আয়োজন কৰিছে।
0: শ্ৰোতাসকল, এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোণত ৩০০ টকা।

0: পৰা 400 টকাৰ ভিতৰত, পানৰ প্ৰতি কুৰিডৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2200 টকাৰ পৰা 2580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2380 টকাৰ পৰা 2400 টকা আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3800 টকাৰ পৰা 4000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ যুৱশক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া ৰাজনৈতিক কাৰ্যকালৰ পূৰ্তি উপলক্ষে সেৱা সমৰ্পণ মাহৰ আয়োজন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান
1: জনায়। আপোনালোকে যি ভাল কাম কৰিব এইখিনি আপোনালোকে সামাজিক মাধ্যমত দিব, যাতে মানুহে বুজি পায় যে আমাৰ যুৱক যুৱতীসকলৰ বুকুত অসীম সাহস আৰু শক্তি লুকাই আছে। সুবিধা পালে আমাৰ যুৱক যুৱতীসকলে বহুত ভাল কাম কৰিব পাৰে।
0: যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত আজি 687গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2,215গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1,830গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত 487গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3,186গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। বজালী সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰিমন্দিৰত আয়োজিত এটা অনুষ্ঠানত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে যুৱক যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন

0: এজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্ৰীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে আজি গুজৰাটত তেওঁৰ জন্মচহৰ ৱাডনগৰ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি বাৰাণসীত 1000 লোকে অংশগ্ৰহণ কৰা দুটা মটৰচাইকেল সমদলৰ আয়োজন কৰা হৈছে। এই সমদলে 10খন ৰাজ্যৰ 40,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব। এই সমদলৰ আৰম্ভণিৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিৱেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্ৰয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
2: देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने पूरे देश को नशा से मुक्ति का संकल्प दिलाया है। हम सब मिलकर के नशा मुक्त भारत बनाने की दिशा में अपने अपने दौड़े के माध्यम से जागरूक कर रहे हैं और जिस प्रकार से अनेक क्षेत्रों में हमने सफलता प्राप्त करी है, हम नशा मुक्त के भारत के भी सपने को साकार करेंगे और एक स्वस्थ समाज का निर्माण करके विकसित भारत के निर्माण में पूरा युवा पूरा समाज लगे, इस दिशा में हमारा आज अभियान।
1: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰ আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। জুবিন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অহা 19 ছেপ্টেম্বৰত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেইদিনা বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এই বিষয়ে সদৰি কৰি কয় যে ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ বাকৰিত আয়োজিত শিবিৰত ৰক্তদান কৰিব। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গক ভিন্ন সময়ত মুগ্ধ শ্ৰোতা জনতাই ভালেমান অভিধাৰে অভিহিত কৰিছে। সূৰ্যকণ্ঠ, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী আদি বিভিন্ন বিশেষণেৰে শিল্পীগৰাকীক বিভূষিত কৰা হৈছে। কিন্তু বহু বছৰ পূৰ্বেই জুবিন গার্গক।

0: আর্থ্রব বুলি অভিহিত করেছিল এগৰাকী লেখক, সাংবাদিক, সাংস্কৃতিক কর্মী বিদ্যুৎ কুমার ভূঞাই। জুবিন গার্গ জীবিত কালতে শ্রোতার হৃদস্পন্দন হৈ পৰিছিল। শিল্পীগৰাকীক এই উপাধি যেন যথার্থতে দিয়া হৈছিল। আহকচোন এই বিষয়ে শুনো লেখক, সাংবাদিক, সাংস্কৃতিক কর্মী বিদ্যুৎ কুমার ভূঞাৰ নিজ মুখেৰে।
1: জুবিন গাৰ্গক মই লগ পোৱাৰ আগতেই মই প্ৰথমে মোৰ টেবুলত আৱিষ্কাৰ কৰিছিলো জুবিনৰ প্ৰথম এলবামটো অনামিকা। এটা নতুন মাত আছিলে, কাৰণ খুব পপ ছং, ৰক ছং এইবিলাকৰ ষ্টাইল আনিছিলে, যিটো আগতে কেতিয়াবা আমি জেপিদা বা জয়ন্ত হাজৰিকাৰ গীতত আমি অকণমান ফ্লেভাৰ এটা পাইছিলো, কিন্তু ইমান পোনপটীয়াকে তাৰ এটা সন্ধালনিকৈ বোৱাই দিয়া কামটো জুবিন গাৰ্গে কৰিলে। থ্ৰব মানে হল হৃদস্পন্দন আমাৰ। সেই সময়তে মোৰ মনলৈ আহিছে, চকু মুদি ভাবিছো জুবিন দেখোন অলরেডি হার্ট থ্রব, গতিকে মই সেই সপনটো লৈ পেলাই মই মোৰ অকমান কুয়েশ্চন মার্কও আছিলে সেই সময়ত, হার্ট থ্রব বুলি মই জুবিনক কব পাৰো নে নোৱাৰো। তাৰপিছত বহু ধৰণৰ চিন্তা ভাবনা কৰি মই যিখন কাগজত সেই সময়ত কাম কৰি আছিলোঁ তাৰ এডিটৰৰ লগতো কথা বতৰা পাতি পেলাই আহি মই ঠিক কৰিলোঁ যে হার্ট থ্রবটো মই ব্যৱহাৰ কৰিব লাগে। কিন্তু হার্ট থ্রবটো যে হয় সেইটো কথা মানুহৰ প্ৰতিখন হৃদয়ে প্ৰমাণ দি দিলে।

0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। মনোনয়ন দাখিলৰ পাছত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি অঞ্চলটোৰ বিভিন্ন ঠাইত অনানুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক তথা কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জেৰা সম্পূৰ্ণ কৰাৰ পাছত আজি আন তিনিজন অভিযুক্তৰ অধিবক্তাই হাজৰিকাক জেৰা কৰে, কিন্তু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে দেৱজ্যোতি হাজৰিকাক কাইলৈ পুৱা 10:30 বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰিছে। অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই 27জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12জন আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদমেলত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ প্ৰসাদ ডেকাই কয় যে মেঘালয়ৰ ডাউকিৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা কালি প্ৰথমে 12জনক আটক কৰে। দলটোৰ বাকীকেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰেল আৰক্ষীৰ সহযোগত জম্মু টাৱে এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা 15জন লোকক আটক কৰা হৈছে। আটক কৰা লোককেইজনৰ ভিতৰত 11গৰাকী মহিলা আৰু 16জন পুৰুষ আছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
2: আমাৰ খবৰ আছিলে ইনচাইড দ্য ASTC যিটো কেম্পাছ আছে পল্টন বজাৰৰ, মানে কেম্পাছৰ ভিতৰত ঘূৰি ফুৰা বুলি আমি খবৰ পাইছিলোঁ। চ' একৰ্ডিংলি IC পল্টন বজাৰ বৰ্ডাৰ ব্ৰাঞ্চ আৰু আমাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ ষ্টাফ গৈ সেই মানুহখিনিক আমি তাতে এপ্ৰেহেণ্ড কৰোঁ আৰু এপ্ৰেহেণ্ড কৰি মেলি আমি আমাৰ যিটো বৰ্ডাৰ অফিচ আছে পাণবজাৰ স্থিত বৰ্ডাৰ অফিচলৈ তেওঁলোকক লৈ অহা হয়।
1: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ ভুৰবন্ধা মডেল হাস্পতালত আজি

উপলক্ষে বিভিন্ন সজাগতামূলক আৰু স্বাস্থ্য শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত নৱজাতকৰ বিভিন্ন সমস্যা আগতীয়াকৈ চিনাক্ত কৰা সন্দৰ্ভত মাতৃসকলক সজাগ কৰাৰ উপৰি সঠিক পদ্ধতি আৰু কৌশলেৰে স্তনপান কৰোৱাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ যুৱশক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া ৰাজনৈতিক কাৰ্যকালৰ পূৰ্তি উপলক্ষে সেৱা সমৰ্পণ মাহৰ আয়োজন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে যোগতা আগবঢ়ালে উৎপল বৰাই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আজি নিশা 9:30 শুনিবলৈ পাব ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 নম্বৰত। নম্বৰটো দি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন।

চাৰি তিনি পাঁচ চাৰি শূন্য পাঁচ দুই দুই দুই আৰু শূন্য তিনি ছয় এক দুই ছয় ছয় এক আঠ সাত ছয় শুনিবলৈ নাপাহৰিব। আজি নিশা 9:30 ডক্টৰ অনলাইন আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বংকিম শৰ্মা ৰচিত এটি বৃন্দগান।

0: শুনি গুৱাহাটীৰ মহাবাহৰ পৰা ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ UPI লেনদেন বিনামূলীয়া হৈ থাকিব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি অৰুণ জেটলি ষ্টেডিয়ামত খেলোৱা হ'ব। সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া 2026 উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'বলৈ দেশ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে প্ৰস্তুত হৈছে। শ্ৰীমোদীয়ে কয় যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্ৰদায়ৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁ কয় যে প্ৰত্যাহ্বানপূৰ্ণ গোলকীয় পৰিস্থিতিটো ভাৰতে 7.8% বিকাশৰ হাৰেৰে আগবাঢ়িবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰতিজন নাগৰিকে এখন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ অৰ্ধপৰিবাহী অৰ্থাৎ ছেমি কণ্ডাক্টৰ ব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ই উদ্ভাৱন, বিনিয়োগ আৰু বিকাশৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত অৰ্ধপৰিবাহী অভিযানৰ প্ৰথম পৰ্যায়ৰ $800 কোটিৰ পৰা দ্বিতীয় পৰ্যায়ত $13,500 কোটিলৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এতিয়ালৈকে 12টা চিপ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনোৱা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সংখ্যা বৃদ্ধি পাব। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অলপতে অনুষ্ঠিত হোৱা ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে সফলতাৰে এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ লগতে প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ সহমতত নতুন দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। শ্ৰীমোদীয়ে ইয়াক ভাৰতৰ ওপৰত বিশ্বৰ বিশ্বাসৰ গুৰুত্বপূৰ্ণ প্ৰমাণ বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ বিষয়ে গৱেষণা কৰা যুৱ প্ৰতিভাসমূহ আগবাঢ়ি আহিব লাগে। তেওঁ লগতে কয় যে বিদেশত গৱেষণাৰত যুৱক যুৱতীসকলেও দেশৰ উন্নত প্ৰযুক্তিৰ বিকাশৰ সৈতে জড়িত হ'ব লাগে। তেওঁ উদ্যোগপতিসকলক দেশৰ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰখনক নেতৃত্ব দিবলৈ আহ্বান জনায়। এই কথাই উদ্যোগৰ বিকাশ সাধন কৰাৰ লগতে যুৱ প্ৰজন্মকো শক্তিশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে। এই সন্মিলনত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্ছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে বিগত কেইবা দশক ধৰি অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এয়া সম্ভৱ হ'ল। তেওঁ কয় যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ'ব আৰু ই 6টা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পৰ্যায়ত অৰ্ধপৰিবাহীৰ আৰ্হি যন্ত্ৰ তথা সামগ্ৰী, ছিলিকন আদিকে ধৰি গৱেষণা আৰু উন্নয়ন কোষো থাকিব। তেওঁ লগতে কয় যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে চৰকাৰে কমেও 200টা ষ্টাৰ্টআপ আৰু কোম্পানীক সহায় কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ আছে। এই সন্মিলন তথা প্ৰদৰ্শনীত অৰ্ধপৰিবাহীৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি অৰ্ধপৰিবাহী আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হৈছে। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় অৰ্ধপৰিবাহী সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা জনসেৱাৰ পৰা দেশ সেৱাৰ মন্ত্ৰীৰে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে পৰিচালিত চৰকাৰে 2047 চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে কাম কৰি আছে। অন্তৰ্ভুক্তিমূলক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে এই দায়বদ্ধতা জনসাধাৰণৰ জীৱনলৈ

প্ৰবাহিত হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ প্ৰথম দিনটো আজি সেৱা দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ অংশ হিচাপে দেশজুৰি আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণৰ সময়ত চৰকাৰ আৰু নাগৰিকৰ মাজত পোনপটীয়া আৰু নিৰৱচ্ছিন্ন যোগাযোগ স্থাপন কৰাৰ গুৰুত্বপূৰ্ণ ধাৰণা তেওঁৰ প্ৰশাসনীয় দৃষ্টিভংগীত পৰিলক্ষিত হৈছিল। এই দৃষ্টিভংগীৰে 2014 চনৰ জুলাইত দেশৰ নাগৰিক সংযোগ মঞ্চ মাই গভ মুকলি কৰা হয়। প্ৰশাসনৰ নীতি নিৰ্ধাৰণত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এই মঞ্চ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হৈছে। 2024 চনৰ জানুৱাৰীত নতুন দিল্লীত NCC কেডেটসকলৰ এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বিকশিত ভাৰতৰ স্থপতি বুলি আখ্যা দি মাই গভ মঞ্চৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছিল। 2026 চনৰ জুলাই পৰ্যন্ত প্ৰায় 6,50,00,000 নাগৰিকে মাই গভ মঞ্চত নিজৰ নাম পঞ্জীয়ন কৰিছে। এই মঞ্চখনে নাগৰিকসকলৰ উন্নয়ন প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ লগতে দেশ নিৰ্মাণত নিজৰ চিন্তাৰ পৰামৰ্শ আগবঢ়োৱা অংশগ্ৰহণমূলক প্ৰশাসন ব্যৱস্থাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ UPIৰ লেনদেন বিনামূলীয়া হৈ থাকিব। কোনো ব্যক্তিলৈ UPI যোগে ধন প্ৰেৰণ কৰিলে অথবা দোকানত QR কোড স্কেন কৰি মূল্য পৰিশোধ কৰিলে কোনো ধৰণৰ মাচুল ভৰিব নালাগে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে UPI QR কোডৰ জৰিয়তে মাহে 1,00,000 টকালৈকে উপাৰ্জন কৰা ব্যৱসায়ী বা বিক্ৰেতাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ মাচুল প্ৰযোজ্য নহ'ব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰূপে ডেবিট কাৰ্ডৰ সৈতে সংযুক্ত সকলো UPI লেনদেন বিনামূলীয়া হৈ থাকিব। সূত্ৰসমূহে প্ৰকাশ কৰা মতে ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ হোৱা প্ৰায় 96% UPI লেনদেন অপৰিৱৰ্তিত হৈ থাকিব। আনহাতে ৰেলসেৱা, ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় খণ্ডত 2,000 টকাৰ ওপৰত লেনদেনৰ বাবে প্ৰতিটো লেনদেনতে 5 টকাৰ এটা মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট চমুকৈ MDR ধাৰ্য কৰা হ'ব। একেদৰে 2,000 টকাৰ ওপৰৰ বৃহৎ ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত প্ৰতিটো লেনদেনত ব্যৱসায়ীসকলে 0.4% হাৰত MDR বহন কৰিব লাগিব। সূত্ৰসমূহে প্ৰকাশ কৰা মতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত UPI গ্ৰহণৰ প্ৰসাৰ ঘটাবলৈ এটা সুকীয়া পুঁজি গঠন কৰা হ'ব। সংগৃহীত MDRৰ 5% ধন এই পুঁজিলৈ আগবঢ়োৱা হ'ব। এই পুঁজিয়ে দেশৰ ডিজিটেল লেনদেন ব্যৱস্থাত UPIৰ অধিক প্ৰসাৰ, ব্যৱহাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসমূহক ডিজিটীয় পৰিশোধৰ ব্যৱস্থাটোত অন্তৰ্ভুক্ত কৰাত সহায় কৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ UPIৰ লেনদেন বিনামূলীয়া হৈ থাকিব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি অৰুণ জেটলী ষ্টেডিয়ামত খেলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8:00 বজাত।

0: तया प्रकाशितम् इति शम।
1: सर्ववेदांत सारंगी श्रीमद्भागवतम डॉक्टर নৃপেন্দ্ৰনাথ শৰ্মাৰ সংস্কৃত কথিকাটি শুনিলে। সংস্কৃত কথিকাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
2: সংস্কৃত কথিকাৰ অনুষ্ঠানটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনো আহক লাল সিং ইংতি আৰু সংগীবিন্দৰ কণ্ঠত কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে। লাল সিং ইন্তি আৰু সংগীবৃন্দৰ কণ্ঠত কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 শুনিবলৈ পাব ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 নম্বৰত। নম্বৰটো টি পুনৰ কৈছোঁ 9435405222 আৰু

ছয় দুই ছয় ছয় এক আঠ সাত ছয় শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক কৰবী দেৱীৰ কণ্ঠৰ গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা ইমৰাণ আলী দৰঙীৰ।

কৰবী দেৱীৰ কণ্ঠত সেয়া আছিল বাবুল দাস ৰচিত এটি গীত। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত আজি শুনিছে কৰবী দেৱীৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত শেষত শুনোৱা হওক ইমৰাণ আলী দৰঙীৰ ৰচিত আন এটি গীত।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। আজি নিশা 9:30 শুনিবলৈ পাব ডক্টৰ অনলাইন। আজিৰ অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 এই নম্বৰত। নম্বৰটো দি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ্য আৰু অসীম সম্ভাৱনা লুকাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু বিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12 জন আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15 জন বাংলাদেশী লোকক আটক কৰে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমালৈ বাতৰি অহাৰ পৰলৈ ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত 100 ৰান কৰি খেলি আছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডামেফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
4: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ আমাৰ ঐতিহ্য, আমাৰ গড় সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ 2জন পৰিৱেশবিদক। তেওঁলোক হৈছে জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱ কুমাৰ দত্ত। আপোনালোক 2জনকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। গড় আমি সকলোৱে জানো, আমাৰ জাতীয় জীৱনত গড় ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমীয়া সংস্কৃতিতো গড় আছে। আমি বাহিৰত যেতিয়াই নাযাওঁ লাগিলে আমাৰ সেই পৰিচয়টো দাঙি ধৰে আমাৰ গড়ে। অসমীয়া সংস্কৃতিত গড়, এই সম্পৰ্কে আপোনালোক 2জনৰ পৰাই মই মতামত জানিবলৈ বিচাৰিম।
5: হয়, প্ৰথমতে সংস্কৃতিলৈকে যোৱাৰ আগতে ডক্টৰ দেৱদত্ত আছে, তেখেতে ক'ব এইখিনি।
4: হয়,
5: এই মুহূৰ্তত অসমৰ কাৰণে গড়ৰ বিশেষকে এটা গুৰুত্বপূৰ্ণ কথা শ্ৰোতাসকলে ইতিমধ্যে হয়তো শুনিছে যে 2025 বৰ্ষত, যোৱা বৰ্ষটো অসমত গড়ৰ চোৰাং চিকাৰ হোৱা নাই,
4: একেবাৰে হোৱা নাই।
5: আৰু সেইটো ক'ব গ'লে প্ৰায় 50 বছৰৰ পিছত অসমত তেনেকুৱা এটা
6: ঘটনা। 2022 চনতো আমাৰ 0 ক্ৰছিং হৈছে আৰু এইটো 2025 এটা আমাৰ দ্বিতীয় এটা আমাৰ সফলতা। এইটো আচলতে বিভিন্ন ধৰণৰ পৰ্যায়ক্ৰমে বিভিন্ন পৰিস্থিতিত আমাৰ এই সফলতা বুলি ক'ব পাৰোঁ। মানুহবিলাকে বা আমাৰ ফৰেষ্টৰ বন বিষয়া, বন বিভাগৰ বন কৰ্মী, জংঘলত বা কাজিৰঙা, পবিতৰা, ওৰাং, মানা যিকোনো অঞ্চলতে প্ৰতি নিশাই যুদ্ধকালীন এটা পৰিৱেশৰ মাজেৰে থাকিব লাগিব। অ'ত এম্বুজ কৰে, ত'ত গুলিয়াগুলি হয়, ত'ত মানুহ মৰে, ক'ৰবাত গড় মৰে, এনেকুৱা ধৰণৰ আমি সৰুৰ পৰাই দেখি আহিছোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়ত আজি এই 0 ক্ৰছিং মানে একদম শূন্য গড় নিধন হোৱাটো আমাৰ কাৰণে এটা ডাঙৰ সফলতা। আৰু এই ক্ষেত্ৰত আমি এই যুগ যুগান্তৰৰ পৰা যিসকল ব্যক্তি ইয়াত জড়িত হৈ আছে, বন বিভাগ, আমাৰ স্থানীয় জনসাধাৰণ, বিভিন্ন ধৰণৰ আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, সকলোৰে সহযোগিতা আছে আৰু সকলোৰে সহযোগতে এইটো সম্ভৱ হৈছে। এইটো এনে নহয় যে কোনোবা এটা বিভাগৰ এটা নিজস্ব উন্নয়নৰ কাৰণে হৈছে, এইটো নহয়। ইয়াৰ লগতে অসমৰ আৰ্থিক উন্নয়নো এই ক্ষেত্ৰত অৱদান।

0: আগবঢ়াইছে, মানে ধৰক ইয়াত যাতে ইনভেষ্টমেণ্ট হৈছে আৰু ইনভেষ্টমেণ্টৰ জৰিয়তে আমি এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিছো।
1: ৰাজ্যৰ কাৰণে এইটো এটা এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ মই ভাবো এটা
2: খবৰ হয়
1: খবৰ
2: হয়।
1: গতিকে ছাত্ৰসকল বা আমাৰ সকলো ৰাইজে এইটো আমি গৌৰৱান্বিত হ'ব পাৰোঁ, কিন্তু এই যিটো জিৰ' পশ্চিম বা চিৰ অংশীকাৰ নহ'ল এইটো এটা মাইলষ্টোনেই হয়, যেনেকৈ 2022ত মাইলষ্টোন, কিন্তু এইটো আমি গেৰাণ্টি হিচাপে ল'ব নোৱাৰোঁ যে ইয়াক পিছত নহ'ব। তাৰ কাৰণে কিন্তু এই ধাৰাটো যাতে আমি অব্যাহত ৰাখিব পাৰোঁ সেই ধৰণৰ কথাখিনি মনত ৰাখি আমি আগবাঢ়ি যোৱাটো অত্যন্ত জৰুৰী।
2: ইয়াৰ আঁৰত কি আছে যে আমাৰ যে গড় হত্যা নহ'লে এইটো বৰ্ষত, আঁৰৰ কথাটো কি?
0: বিভিন্ন বিভাগৰ ধৰক বন বিভাগ, আমাৰ আৰক্ষী প্ৰশাসন, আমাৰ
2: স্থানীয় জনসাধাৰণ,
0: চিভিল এডমিনিষ্ট্ৰেশ্যন, আমাৰ আৰ্থিক উন্নয়ন আৰু এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেলি বহু ক্ষেত্ৰত আমাৰ সমন্বয়ৰ কাৰণেও, এই ক্ষেত্ৰত সহযোগিতা সমন্বয় এইবিলাকৰ কাৰণেও

0: আপোনালোকে যদি চাই, আমাৰ লাওখোৱা বুঢ়া চাপৰিৰ এটা সময়ত গড় আছিল, এতিয়াও আছে বাৰু, ইয়াৰ তিনি চাৰিটামান গড় আছে, কিন্তু এটা সময়ত এটা ৰাইনিউ বিয়াৰিং এৰিয়া হিচাপে বিখ্যাত আছিলে। সেই গড়ৰ পপুলেশ্যনটো 1983 চনৰ যি আন্দোলন হৈছিল সেই আন্দোলনৰ আওতাতে চোৰাং চিকাৰী নিধন কৰে। ঠিক তেনেধৰণে মানাহৰ যিটো পপুলেশ্যন আছিলে, অৰিজিনেল পপুলেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ, সেই গড়ৰ পপুলেশ্যনটো সম্পূৰ্ণৰূপে নিশেষ হৈছিলে। তাত হোৱা আনৰেষ্ট যি পৰিৱেশ সৃষ্টি হৈছিলে 1989ৰ পৰা 1990লৈকে, গতিকে এই প্ৰক্ৰিয়াটোত শান্তিপূৰ্ণ বাতাৱৰণো এটা ক্ষেত্ৰত অৱদান আগবঢ়াইছে। আজি কাৰ্বি পাহাৰ শান্তিপূৰ্ণ হৈছে, বড়োলেণ্ড শান্তিপূৰ্ণ হৈছে, অসমৰ বিভিন্ন ক্ষেত্ৰতে শান্তিৰ যি বাতাৱৰণ, এই শান্তিপূৰ্ণ বাতাৱৰণে বহুত বৰঙণি আগবঢ়াইছে। ইয়াৰ লগতে এটা কথা হৈছে যে আমাৰ নিজৰ বিভিন্ন ধৰণে আমাৰ এই ক্ষেত্ৰত ইনভেষ্টমেণ্ট আছে। ধৰক আমাৰ সশস্ত্ৰ বন বিভাগৰ এটা কৰ্মী দল আছে, আৰু ইয়াৰ লগতে আৰক্ষী বিভাগৰো এটা টাস্ক ফৰ্চ আছে, তেওঁলোকেও এই ক্ষেত্ৰত বহু পৰিমাণে অৱদান আগবঢ়াইছে, নহ'লে এই ক্ষেত্ৰত সহযোগ নহ'লহেঁতেন। আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানে এতিয়া যদি চাই, এটা কোঅৰ্ডিনেশ্যন হাই পাৱাৰ লেভেল কমিটিজ আছে কাজিৰঙাৰ কাৰণে, তেওঁলোকে সকলোৱে কাজিৰঙাৰ পৰিস্থিতি পৰিৱেশৰ বিষয়ে আলোচনা কৰে, আৰু তাৰ আলমতে বিভিন্ন কাৰ্যপন্থালৈ বিভিন্ন ধৰণৰ এইখিনি কাম কৰাৰ বাবে আজি এই পৰ্যায়ত আমি উপনীত হ'ব পাৰিছোঁ।
1: লগত আৰু এটা যোগ কৰি দিব খোজো যে কাজিৰঙাত যিটো আমাৰ প্ৰটেকশ্যনৰ মেকানিজিম, হুবহু প্ৰতিৰূপ আমি বাকী কেইখন ৰাইনো বিয়াৰিং এৰিয়াত নাপাওঁ। তাত স্থানীয় ৰাইজৰ যিটো অতঃপ্ৰত সজাগতা, ৰক্ষণাবেক্ষণৰ লগত তেওঁলোকে ঘৰৰ লগত যিটো সম্পৰ্ক, যিটো আপুনি সাংস্কৃতিক সম্পৰ্কৰ কথা কৈছে, এই কথাখিনি যে স্থানীয় ৰাইজৰ যিটো সহযোগ, সেইটোৱে কিন্তু অভূতপূৰ্বভাৱে মানে ইয়াত এই সফলতাসকল, মই ক'ব গ'লে যে তেখেতসকল কিন্তু মুখ্য অংশীদাৰ গোটেই সংৰক্ষণৰ যিটো আমাৰ ধাৰা তাৰ ক্ষেত্ৰত। গতিকে সংস্কৃতিৰ ক্ষেত্ৰত যিটো আপুনি প্ৰশ্নটো সুধিছিলে যে গড়ৰ যিটো সংস্কৃতি, আমি বাকী আমি যিয়ে কওঁ যে গড় নোহোৱাকে অসমৰ পৰিচয় সাধাৰণতে আমি দিবই নোৱাৰোঁ, আৰু তেনেকে যদি আমি কওঁ আধ্যাত্মিক দিশৰ পৰাও যদি চাওঁ, যে বিশেষকে দত্ত ডাঙৰীয়াই হয়তো আৰু কিছু যোগ কৰিব পাৰিব, যে আজি আমি যদি পবিতৰা অভয়াৰণ্যৰ ওচৰে পাজৰে মানুহখিনিৰ লগত কথা পাতোঁ, তেতিয়া গম পাব তেওঁলোকে গড়ক বিষ্ণুৰ এক অংশ বুলি মানে গণ্য কৰে। তাৰপিছত আৰু বিভিন্ন কথা হয়তো আমি প্ৰসংগত আনিব লাগিব, যে গৱেষণাৰ কথাবিলাক থাকিব, যে এতিয়া সেই যে হায়েষ্ট ডেন্সিটি আছে সেইখিনিয়ে আৰু তেওঁলোকৰ বংশ বৃদ্ধি হ'ব পাৰে, সেইখিনি এৰিয়া চাফিচিয়েণ্ট হ'ব নে নহ'ব, এই ধৰণৰ কথাবিলাকো চিন্তা কৰাৰ প্ৰয়োজন আছে। এনেকুৱা বিভিন্ন দিশ আৰু আছে, গতিকে মই ভাবোঁ যে সফলতাটোৰ উদযাপনৰ লগে লগে ইয়াৰ যাতে দীৰ্ঘস্থায়ী এটা সংৰক্ষণৰ ৰোডমেপ এটা আমি যদি তৈয়াৰ কৰি লৈ যাব পৰা যায়, সেইটোত কিন্তু আমাৰ ভাবোঁ যে এক সামূহিক দায়িত্ব, কেৱল বন বিভাগৰ দায়িত্বই নহয়, যিটো দায়িত্ব সকলোৱে পালন কৰাৰ কাৰণে আজি এই সফলতাটো আহিছে, আৰু সেই দায়িত্বটো আমি পুনৰ কৈছোঁ যে আমি প্ৰত্যেকে দীৰ্ঘ সময়ৰ কাৰণে লৈ যাব লাগিব, যিয়ে আমাৰ অসমখনৰ, আমাৰ ৰাজ্যখনৰ, পৃথিৱীত বেলেগ ধৰণে এটা আমাক প্ৰতিফলিত অলৰেডি কৰিছে আৰু ভৱিষ্যতেও কৰিব।
2: হয়, চিনাকিটো বেলেগ ধৰণে দিব।
0: মই তাতে এটা এড-অন কৰিব বিচাৰিছোঁ, এটা কথা যে সংৰক্ষণ কাৰ্যটো যিয়ে আমি সংৰক্ষণ নকৰোঁ, এইটো এটা আচলতে মানে কমপ্লেক্স এটা বিষয়, কাৰণ এনেকুৱা ধৰণৰ সংৰক্ষণৰ কাৰ্যত আপুনি ইকনমিক্স, পলিটিক্স, তাৰপিছত আপোনাৰ বায়'লজি আৰু বিভিন্ন ধৰণৰ লবিং, কমিউনিকেশ্যন বহুত জৰুৰী। তাৰমানে অৰ্থনীতি যদি ভাল নহয়, তেতিয়াহ'লে আপোনাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ সফলতা হ'ব নোৱাৰিব। তেনেধৰণে পলিটিকেলি, ৰাজনৈতিকভাৱে এই ক্ষেত্ৰত বহুত পৰিমাণে অৱদান আগবঢ়াব লাগিব, আৰু তাৰ লগতে বৈজ্ঞানিক গৱেষণালব্ধ মানে প্ৰয়াস হ'ব লাগিব। সেইখিনি হ'লেহে আচলতে আমি কিছু আগবাঢ়িব পাৰোঁ। এই কাৰণেই এটা কথা কৈছোঁ যে অসমীয়াৰ সংস্কৃতিত গড় এতিয়া যদি চোৱা যায়, গড় সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ অৱদান আৰু কেনেধৰণে জড়িত হ'ব। এতিয়া ধৰক এজন মানুহ কাজিৰঙাৰ কাষত, ঠিক আছে, কাজিৰঙাৰ কাষৰ মানুহ এজনে গড় চিনি পায়, কিন্তু সুদূৰ ধুবুৰীৰ, সুদূৰ ধেমাজিৰ এজন মানুহে কেনেধৰণে গড়ৰ লগত নিজকে সংযোজিত কৰিব, কেনেকে গড়ক আপোন কৰিব, গতিকে সেই ধৰণৰ এটা সাংস্কৃতিকভাৱে যদি এটা সংযোগ নাথাকে, মানে আপোনালোকে এটা ইমাজিনেটিভ গুৰুত্ব নিদিলে মানুহে কেতিয়াও সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব নোৱাৰিব। আজি যদি কাজিৰঙাত এটা গড় যদি নিধন হয়, বেলেগ

0: এটা তুলনামূলক ভাবে কথা এটা কৈছো, যদি বেলেগ এটা প্ৰাণী অসমত মৰে ইমান মানুহৰ হৃদয় নকপে যদি গঁড় এটাৰ হঠাতে মৰি যায়। গতিকে সেইটোতে গম পোৱা যায় যে মানুহ সাংস্কৃতিকভাৱে মানে নিজৰ এখন যোনখন মনোজগতত গঁড় সোমাই আছে।
1: হয়, মানে সেইটো আমাৰ ৰঙালী বিহুৰ যিটো মহৰ শিঙৰ পেপাটো যিটো আছে সেই ধৰণেও হয়তো আমাৰ অন্তৰত সোমাই আছে।
0: গড় বৰ মানে একদম সুদৃঢ়ভাৱে মানুহৰ মন মগজুত সোমাই আছে আৰু সেইটো কাৰণে মানুহে বিচাৰে। আমি বিভিন্ন সময়ত বিভিন্ন স্থানত মানুহক লগ পাইছোঁ আৰু তেনেকুৱা অৱস্থাত আচৰিত আচৰিত কিছুমান ধৰণৰ কথা গম পাইছোঁ যিবিলাক আচলতে লিখিতভাৱেও নাই। আমি এটা সময়ত এটা গড় ওলাই আহিছিল মানাহৰ পৰা, আমি 15 দিন যেতিয়া গড়টোৰ পিছে পিছে ওলাই আহিছিলোঁ তামোলপুৰৰ ওচৰত, এখন গাঁৱৰ মানুহে গড়টো যিফালে খোজকাঢ়ি আহিছে সেইফালেই গড়টোৰ মানে গোটেই খোজৰ মাটিখিনি উঠাই লৈ গৈছে। গড় আহিছে আমাৰ ইয়ালৈ, লক্ষ্মী আহিছে, গতিকে আমাৰ এই মাটিখিনি আমাৰ বৰ পবিত্ৰ, আমি থাপনাত স্থাপন কৰিম। আৰু আচৰিত ধৰণৰ আৰু এটা কথা, এক ড্ৰপো মানে গড়ৰ শৌচ মানে ৰাখি নথলে চববিলাক লৈ গ'ল, চবেই ভগাই ভগাই পিনি। গতিকে সেইবিলাক কথা আমি একেবাৰে নাজানিছিলোঁ। আৰু দ্বিতীয়তে সাংস্কৃতিকভাৱে আজিকালি যদিও হেণ্ডলুম বা এনেকুৱা ধৰণৰ কাপোৰ কানি আমি এইবিলাকত প্ৰতিফলিত হয়, তথাপিতো কথাই বতৰে ভাষাৰ সংস্কৃতিয়ে আমাৰ গড়ৰ কথা বহুত তুলনামূলকভাৱে ওলাই থাকে।
1: হয়, আমাৰ পৰিবহণ বিভাগৰ যিটো চিহ্ন তাতো সেই গড়েই আছে।
0: তাৰমানে গড়ৰ চিম্বলটো কথা হয় যিখিনি তাৰ আচৰণ, সেই আচৰণে কয় যে গড়ে আচলতে সৰু এটা জেগাতে নিজকে সামৰিব পাৰে। সেইটো কাৰণে কোনো গড় স্বাৱলম্বনৰ প্ৰতীক। আজি যদি পবিতৰাত চাই সৰু এটা জেগাতে ইমান ডাঙৰ প্ৰাণী, প্ৰায় 17 স্কোৱাৰ কিলোমিটাৰতে প্ৰায় 107টা গড় আছে তেনেধৰণে। গতিকে সেই স্বাৱলম্বনৰ প্ৰতীকটোৱে মানে চবতে প্ৰতিফলিত হৈছে। গতিকে এইটো এটা সাংস্কৃতিকভাৱে বহুত
2: গড়ৰ যিটো এখেতে কৈছে ইকলজি জীৱনটো, আমি গড় বুলি ক'লে আমি চব সকলো শ্ৰোতাই জানো তৃণভোজী প্ৰাণী, গোটেই ঘাঁহ খাব গোটেই যিহেতু ঘাঁহ খাব ঘাঁহনি লাগিব, সেইটো এটা বেলেগ বিষয়। কিন্তু গড়টোৰ দৈনন্দিন জীৱনৰ এটা মানে খুব আধাতকৈ বেছি সময় দিনটোৰ তেওঁলোকক মানে
1: বোকাত লেটি পেটি হৈ থাকে।
2: তেওঁলোকতো আমাৰ দৰে মানে কি কয় বেলেগ ক্ৰীম চিম লগাই মহ মাখি খেলিব নোৱাৰে, তেওঁলোকক তেনেকুৱা ধৰণৰ বিলাকে তেওঁলোকে নিজৰ এইটো কৰ্মগ্ৰন্থিৰ কথা থাকিব, তেনেকুৱা কথাখিনিও আছে আৰু তেওঁলোকে তেনেকে নিজকে ৰাখে। এতিয়া সেই একে ৱেটলেন এটা আমাৰ সমাজৰ কাৰণে ৰাইজৰ কাৰণেও অত্যন্ত উপযোগী, গতিকে তেওঁলোকে বিভিন্ন ধৰণে তাৰমানে একেটা সম্পদে ৰাইজেও ব্যৱহাৰ কৰিছে গৰুও ব্যৱহাৰ কৰিছে, দুটাই উপকৃত হয়। এটা সহাৱস্থান গড়ৰ লগত কিন্তু অসমত আছে, গড়ৰ লগত এতিয়ালৈকে কোনো ধৰণৰ কমপ্লিক বা সংঘাত এতিয়ালৈকে অসমত নাই।
0: হয়,
2: সেইটোৱে প্ৰতিফলন কৰে যে আমি হৃদয়ত লৈ ফুৰিছোঁ গড়টো।
0: হয়, মই তাতে আৰু এটা কথা কওঁ, মানে ৰিচেণ্টলি আমাৰ এটা ষ্টাডি চলি আছে, সেই ষ্টাডিতে দেখা গৈছে যে যদিও গড় অসমৰ কাজিৰঙা, পবিতৰা, ওৰাং, মানা এই চাৰিখন আৰু লাওখোৱা বুঢ়া চুপৰটো বৰ্তমান গড় থাকে, কিন্তু আমাৰ যোনটো ছাৰ্ভে তাত দেখা গৈছে যে অসমৰ প্ৰায় 17খনমান জিলাত গড় আছে। মানে অসমৰ ভৌগোলিক যোনটো অৱস্থিতি তাৰ পৰা 44% এৰিয়াত গড়ৰ ডিষ্ট্ৰিবিউচন
1: আছে,
0: বিস্তৃতি আছে। আৰু সেইখিনি গড় মানুহৰ মাজতে সুৰক্ষিত, কাজিৰঙাৰ গড় আপোনাক যাবলৈও নিদিয়ে, কিন্তু সেই গড় মাজুলীত এতিয়া গড় আছে তেনেকে ধৰণে।
1: হয়, মানে ঘাঁহ বিচাৰি যলৈকে
0: গুচি যায়, বৰ্তমান নদীখন আচলতে তাৰ কৰিডৰ হয় তেনেধৰণে। গিবনত গড় এটা বহু বছৰ ধৰি পিনি তাতেই আছে, গতিকে
1: এটাই আছে
0: গৈ দিচাংমুখত গড় আছে, তাত পোৱালি দিছে, পানীদিহিঙত গড় যায়, এতিয়া বগীবিল দলঙৰ ওচৰত গড় আছে। গতিকে আমি হয়তো ছিকিউৰিটি লেপছ হ'ব বুলি বহুতে জেগাখিনিৰ কথা কৈ নিদিয়ে, কাৰণ যে গড়টো বহুত সুৰক্ষাৰ প্ৰয়োজন হয়, কিন্তু তথাপিতো সেই গড়কেইটা সুৰক্ষিত হৈ আছে মানুহৰ মাজতে আছে। এই মানুহৰ মাজত যিখিনি গড় আছে সেই গড়খিনি কেনেকে ধৰণে সুৰক্ষিত মানুহৰ লগতে কৰিব পাৰোঁ, সেইটো অলপমান কথা পতাটো বৰ প্ৰয়োজন।
1: হয় হয়, গড় কেন্দ্ৰিক অৰ্থনীতিৰো কিবা কথা আহে নেকি?
2: নিশ্চয় আহিব, দত্ত ডাঙৰীয়া যিটো কথা ক'লে যে সেই গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত, গড়ৰ যিহেতু এটা ডাঙৰ ভাবুকি হৈছে চোৰাং চিকাৰ, আমি যিটো ক'লোঁ যে 2025-2022 তাৰ আগত 1970 এইবিলাকত গড় আমি 0% মানে গড়ৰ ডাঙৰ সমস্যাটো হৈছে চোৰাং চিকাৰ, আৰু সেইটো এটা ভ্ৰান্তিৰ কাৰণে চোৰাং চিকাৰ, তাৰ কাৰণে গড়ক সুৰক্ষিত কৰিব লাগিব, গতিকে প্ৰটেকশ্যন অত্যন্ত জৰুৰী। তাত এটা সাংঘাতিক অৰ্থ ব্যয় হয় চৰকাৰৰ ফালৰ
1: পৰা
2: প্ৰটেকশ্যনৰ কাৰণে। আমি জানো যেতিয়া অৰ্থনীতিৰ কথা কওঁ, গড়ৰ কেন্দ্ৰিক অৰ্থনীতিৰ কথা, আমাৰ মনলৈকে এয়া ছবিখন, কিন্তু এই ছাইডটো আমি জেনেৰেলি আমি কথা নাপাতোঁ, মেনেজমেণ্টৰ মানুহখিনিৰ কথা
1: পাতোঁ।
2: সাধাৰণ মানুহে আমি ভাবোঁ যে টুৰিজিম চেণ্ট্ৰিক কথা ঘৰৰ পৰা ভাবোঁ, যে পৰ্যটন আহিব, আমাৰ উপাৰ্জন বাঢ়িব,

0: আমাৰ স্থানীয় উন্নয়নৰ বাবে এইটোতো হ'বই। গতিকে মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ য'ত আমি আৰু বিস্তাৰিতমূলকভাৱে আলোচনা কৰাৰ প্ৰয়োজন এই গোটেই মানে অৰ্থনীতিটোৰ ক্ষেত্ৰত, যে কেৱল টুৰিজিমেই নহয়। টুৰিজিম বুলি ক'লেও এটা কথা আছে যে আমি এতিয়া যদি কাজিৰঙা যিটো টুৰিষ্ট আহে বা অসমত যিমানখিনি টুৰিষ্ট আহে ৱাইল্ড লাইফ টুৰিজিমৰ, তাৰে অধিকাংশই কেৱল কিন্তু গড় চাবলৈ গোটেই পৃথিৱীৰ পৰা আহে। গতিকে গড়ৰ আৰু বেলেগ প্ৰজাতিও আছে, কিন্তু আমাৰ এটা খৰ্গ থকা গড়ৰ কাৰণে সহজভাৱে আমি চাব পৰা আমাৰ জেগাটো হৈছে আমাৰ অসম, যিহেতু প্ৰায় 80% পৃথিৱীৰ পপুলেশ্যনৰ আমাৰ বৰ্তমান অসমতেই আছে এটা খৰ্গ থকা গড়, নহয় জানো? গতিকে সেইটোৱে আমাক এটা ৰেভিনিউ ইতিমধ্যেই আমাক চৰকাৰক দিছে, তাৰ বাহিৰে আমাৰ স্থানীয় ৰাইজে তাৰ পৰা এটা এটা ছাষ্টেইনেবল এটা লাইভলিহুড এইটো তেওঁলোকে
1: লাভ কৰিছে।
0: সেইটোক আমি আকৌ অকণমান বহল দৃষ্টিকোণেৰে চাব লাগে।
1: ইয়াত গৱেষণাৰো প্ৰয়োজন আছে,
0: প্ৰয়োজন আছে। আমি কেৱল জীপ চাফাৰী, আমি গৈ কেৱল বাইনকুলাৰটোলৈ গড়টো চোৱা, তাৰ বাহিৰে আকৌ বেলেগ ধৰণে আহিব পাৰোঁ নেকি? হোমষ্টেটো কৰাৰ বাহিৰে আকৌ বেলেগ ধৰণৰ চিন্তা আমি আনিব পাৰোঁ নেকি? এই এই কথাবোৰ কিন্তু আমি এতিয়াও অত্যন্ত মানে ছিৰিয়াছলি ডিছকাশ্যন আমি এতিয়ালৈকে কৰা নাই। দত্ত ডাঙৰীয়া, আপুনি নিশ্চয় আৰু যোগ কৰিব পাৰিব, কাৰণ আপুনি এইটো ক্ষেত্ৰতেই দীৰ্ঘদিন কাম কৰিছে।
2: হয়, গড় কেন্দ্ৰিক অৰ্থনীতি আচলতে ৰাইনো ইকনমিক্স বুলি যোনটো আমি কওঁ সদ্যহতে, এইটো এটা বৰ ডাঙৰ এটা বিষয়। ইয়াত আমি এটা সময়ত ভাবিছিলোঁ যে ৰাইনো বন নিচিনাকৈ, টাইগাৰ বন, বিভিন্ন কনচেপ্ট আছে, সেই ধৰণৰ এটা ডেভেলপ কৰিব পাৰি নেকি? ইয়াৰ লগতে যদিও মই একেবাৰে গ্ৰাছৰুট লেভেলৰ কথাটো, উন্নয়নৰ কথাটো মই কথা কওঁ, যে গড় এটাৰ লগত যিহেতু বিভিন্ন পৰ্যটনৰ ক্ষেত্ৰখন জড়িত হৈ আছে, তাৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যিখিনি আমাৰ গ্ৰাছৰুট লেভেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাস্তা পদূলি, ঘৰ দুৱাৰ, এনেকুৱা ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এটা স্থান সম্পূৰ্ণৰূপে উন্নয়ন কৰিব পৰা গড়ৰ পপুলেশ্যনটোৰ অৱকাশ আছে। আমি যদি মানাহৰ গড়ৰ স্থানান্তৰ প্ৰক্ৰিয়াটোলৈ চাওঁ, পৰৱৰ্তী 2005 চনৰ আগৰ আৰু এতিয়া এই 20 বছৰৰ পিছত যদি চাওঁ, এতিয়া 20 বছৰ হ'ল, 2 দশকৰ গড়ৰ অৱস্থিতি। পূৰ্বতে স্থানান্তৰণৰ পূৰ্বতে তাতে একোৱে নাছিলে, ৰাস্তা পদূলি কেম্প নাই, একো নাই, সকলোখিনি একেবাৰে শূন্য আছিল। কিন্তু যেতিয়াই গড় স্থানান্তৰণ হ'ল, তাৰ পৰৱৰ্তী সময়ত তাৰ যোনটো উন্নয়ন হ'ল, আৰু সেইটো এটা ভাবিব নোৱাৰা এটা
1: মানে পৰ্যটক আহিবৰ কাৰণে ৰাস্তা পদূলি উন্নয়ন হ'ল,
2: পৰ্যটক বুলি নহয়, তাত গড় এটা সুৰক্ষা দিবলগীয়া এটা প্ৰাণী, গতিকে সুৰক্ষাটো দিবৰ কাৰণে তাৰ ৰাস্তা পদূলি অট'মেটিকেলি উন্নয়ন কৰিবলগীয়া হ'ল। আৰু তাক যেতিয়া মানে সংৰক্ষণৰ কাৰণে আপুনি কাম ওতঃপ্ৰোতভাৱে কৰিবলগীয়া হ'ল, অন্যান্য প্ৰাণীবিলাকৰো সুৰক্ষা বাঢ়ি গ'ল। গতিকে সেইকাৰণে এটা সময়ত কি আছিলে, হাতীৰো গোবৰ এচপৰা মানাহত দেখা পোৱা নাছিলে, এতিয়া হাতীয়ে হাতী। এতিয়া মানাহৰ কাষতেই ঘুং ওলাই আহি পিনি ঘূৰি ফুৰে, বাঘ ওলাই, হয় মানুহৰ লগত কনফ্লিক্ট হৈছে, কিন্তু এটা সময়ত যেতিয়া আমি কাম কৰিছিলোঁ তাত একোৱেই নাছিলে, মানুহক মাতি মাতি নি পিনি দেখাবলগীয়া হৈছিল। কিন্তু আজিৰ যি অৱস্থা পাইছে, সেই অৱস্থাই মানুহক এই গড়ৰ সংস্থাপনৰ পৰৱৰ্তী সময়ৰে এটা উন্নয়ন বুলি ক'ব পাৰি। কাজিৰঙা আজি হৈ আছে বিকজ অফ
1: গড়ৰ কাৰণ। ইয়াৰ লগত অন্যান্য প্ৰাসংগিক বিষয়ো জড়িত হৈ আছে চাগৈ,
0: বহুত আছে গড়ৰ ক্ষেত্ৰত। এই মুহূৰ্তত অত্যন্ত জৰুৰী মোৰ দৃষ্টিত, আমি এতিয়ালৈকে যিখিনি সফলতা হ'ল বা যিখিনি গৱেষণা হ'ল, ইয়াৰ পিছত মোৰ দৃষ্টিকোণেৰে গড়ৰ ক্ষেত্ৰত গৱেষণাৰ অত্যন্ত প্ৰয়োজন আছে। আজি যেনেকৈ আমি গড়ৰ শূন্য
1: শিকাৰ
0: আমি আজি উদযাপন কৰিব লৈছোঁ, সেইটো ভিজিবল, কিন্তু গড়ৰ যিখিনি গৱেষণা, কি ধৰণৰ গৱেষণা হৈছে আৰু কি ধৰণৰ গৱেষণা হ'ব লাগে, এই কথাখিনি কিন্তু সমান্তৰালভাৱে একেধৰণে আমি গুৰুত্ব দি কথা পতা নাই, বা ৰাইজে বা শ্ৰোতাসকলে নাজানে, এই দিশটো অত্যন্ত জৰুৰী। যেনেকৈ আমি ক'লোঁ যে কাজিৰঙা, যেনেকৈ ক'লোঁ আমি পবিতৰাত 107টা গড় এই মুহূৰ্তত আছে, যে তাতকৈ আৰু পপুলেশ্যন বাঢ়িলে আমি কি কৰিম?
1: হয়, আপুনি যিটো ক'লে সেইটো 22 চনৰ,
2: হয় হয়,
1: এতিয়া বাঢ়িছে চাগৈ,
2: এইটো ক'ব নোৱাৰি, এতিয়া বাঢ়িব পাৰে কমিব
0: পাৰে,
2: মানে এটা এটা পপুলেশ্যন ন, এটা প্ৰাণী হয়, গতিকে তাৰ হয়তো কমিবও পাৰে, এনেকুৱা ধৰণৰ আমাৰ সদায় এটা ধাৰণা কি, জন্তুবিলাকৰ সংখ্যা সদায় বাঢ়িব লাগে, বাঢ়ি থাকিলে ভাল পাওঁ, কমি গ'লে মানে আমি ৱৰি হৈ যাওঁ, গতিকে সেইটো হ'ব নালাগে। আচলতে এইটো পাৰ্চেপশ্যন যোনটো থাকিব লাগে, সদায় পজিটিভ হ'ব লাগে, কমা বঢ়াটোতো, কাৰণ এটা জীৱ হয়, জীৱৰ কাৰণে যিখিনি, আৰু জয়ন্তই যিখিনি কথা কৈছে যে গৱেষণাৰ প্ৰয়োজন, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। গড়ৰ গৱেষণাৰ ক্ষেত্ৰত আমি একেবাৰে মানে বহুত পিছপৰি আছোঁ।

0: আৰু যিখিনি আগতে গৱেষণা হৈছিলে সেইখিনিৰো আচলতে ৰিভিউ কৰা প্ৰয়োজন, কাৰণ পৰিৱেশতন্ত্ৰৰ বহুত পৰিৱৰ্তন হৈছে আৰু এই পৰিৱেশতন্ত্ৰটোৰ লগত এই সামগ্ৰিকভাৱে আমাৰ গড়কেইটাই কেনেধৰণে আছে। আৰু এতিয়া মই কৈছোঁ যে 44% অফ এৰিয়াত অসমৰ গড় বিস্তৃত হৈ আছে, গতিকে সেই অঞ্চলবিলাকত কেনেকৈ থাকিব, তাৰ হেবিটেটবিলাকৰ কেনেকুৱা ধৰণৰ হ'ব, জনসাধাৰণে কেনেকৈ হ'ব, তাৰ অৰ্থনীতিত কিবা ধৰণে প্ৰভাৱ পৰিব পাৰে, সেই গোটেইবিলাক যদি সামৰি আমি ভালধৰণে বিভিন্ন ষ্ট্ৰীম, অকল যে বায়'লজিয়ে কৰিব লাগিব এনেকুৱা কথা নহয়, ইয়াতে পলিটিকেল চায়েন্স, ইকনমিক্স, ইভেন লিটাৰেচাৰ, অসমীয়া বিভাগৰ মানুহেও এই ক্ষেত্ৰত গৱেষণা কৰিব পাৰে। সাধাৰণতে সেইটো আমি দেখা নাপাওঁ, সদায় সদায় মানে গড় বুলি ক'লে প্ৰাণী বিজ্ঞানৰ মানুহে কৰিব, জীৱ বিজ্ঞানৰ মানুহে কৰিব, কিন্তু কেনেধৰণে হিউমেনিটিজ বা মেইন ষ্ট্ৰীমৰ বা আৰ্টছৰ এজন ষ্টুডেণ্টে কৰিব, সেইখিনি বঢ়িয়াকে ওলাই আছে আৰু তাত গেপ আছে। এই গৱেষণাখিনি যদি কৰা যায় অদূৰ ভৱিষ্যতে অসমৰ ক্ষেত্ৰত বহুত পৰিমাণে অৱদান আগবঢ়াব।
1: গড়ৰ কাৰণে আমাক ঘাঁহনি লাগিবই, একেধৰণে গড়ৰ কাৰণে আমাক ৱেটলেণ্ডো লাগিব, আৰ্দ্ৰভূমিও লাগিব, কাৰণ তেওঁলোকে সেই দুটা নহ'লে তেওঁলোকে চলিব না। একদম ইক'লজিকেল কথাখিনিৰ ক্ষেত্ৰত কৈছোঁ যে আমাৰ ঘাঁহনিবোৰৰ অৱস্থা বৰ্তমান কেনেকুৱা। এতিয়া আমি জলবায়ু পৰিৱৰ্তনৰ কথা কওঁ, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ গড়ৰ ওপৰত প্ৰত্যক্ষভাৱে কেনেকুৱা, ঘাঁহনিখিনিৰ ক্ষেত্ৰত তেওঁলোকৰ বাসস্থানৰ ওপৰত কেনেকুৱা, বানপানীৰ
2: মানে ঘাঁহনিৰ ওপৰত প্ৰভাৱ পৰিলে গড়ৰ ওপৰতো প্ৰভাৱ পৰিব,
1: আমি প্ৰভাৱ পৰিব বুলি জানো। আমাক এতিয়া ব্যৱস্থাপনাৰ কাৰণে, ফিউচাৰ প্লেনিঙৰ কাৰণে আমাক ডিটেইলছত লাগিব, মানে মডেল হিচাপত লাগিব পাৰে যে ঘাঁহনি পৰিৱৰ্তনটো কি ধৰণে হৈ গৈ আছে আৰু কিমান বছৰত কি ধৰণৰ এটা প্ৰত্যাৰ আমি প্ৰতিফলন পাব, প্ৰত্যাৰ আগতীয়াকৈ আমি কেনেকৈ সাজু হ'ম, বানপানীয়ে কি ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰি গৈ আছে বা কৰিছে নে নাই, কি ধৰণৰ কৰিছে। তেখেতে যেনেকৈ ক'লে যে গড় আমি মানুহে ডিমাৰ্কেট কৰা প্ৰটেক্টেড এৰিয়া, নেশ্যনেল পাৰ্ক, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যৰ পৰা ওলাই গ'ল, এই যে ওলাই গ'ল, আমি সাধাৰণতে ষ্টে আউট বুলি কওঁ, এই ষ্টে আউট ক'ত যায়, ক'ত ৰখে, বানপানীৰ সময়ত ক'ত ৰখে, এইটো সাধাৰণ কথা। এইটোৰ কাৰণে বায়'লজিৰ মানুহ নালাগে, জীৱ বিজ্ঞানৰ মানুহ নালাগে, যিকোনো এজন এটা বিষয়ৰ মানুহে এইটো কথা
2: মানে স্বভাৱটো কেনেধৰণৰ, তাৰ
1: স্বভাৱটো বুলিয়েই নহয় যে বানপানী হ'ল, স্বভাৱটোতো কৰিব লগা আছেই যে বানপানী হ'ল, বানপানী হোৱাৰ সময়ত ফ্ৰিকুৱেণ্টলি এই গড়খিনিয়ে কোনকেইটা জেগাত আশ্ৰয় লয়, এনেই তেওঁলোকে ক'ত ঘূৰিব যায়, তেওঁলোকে নৰ্মেল সময়ত ক'ত ঘূৰিব যায়, প্ৰজননৰ সময়ত ক'ত ঘূৰিবলৈ যায়, বাকী ঋতুত ক'ত ঘূৰিবলৈ যায়, এইবিলাক ধৰণৰ গৱেষণাবিলাকেও আমাৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই ক্ষেত্ৰত এই কথাবোৰ কেৱল জীৱ বিজ্ঞানৰ ছাত্ৰজনেই নহয়, গাঁও ৰাইজৰ এজন কোনোবা যদি বয়সস্থ খুব ভাল পৰ্যবেক্ষণ কৰিব পৰা ক্ষমতা থকা মানুহ আছে, তেখেতসকলে হয়তো বেলেগ এটা আমাৰ আনুষ্ঠানিক বহুত শিক্ষা থকা মানুহতকৈ বেছি সহায় কৰিব পাৰে,
2: গতিকে নতুন চামক তেওঁ শিকাব পাৰিব।
1: এই কথাখিনি আমি ক'ব খুজিছোঁ, ইয়াত এটা সমিল মিল লাগিব, সকলো ষ্ট্ৰীমৰ মানে মানুহ আহিব লাগিব আৰু এটা অত্যন্ত দূৰদৰ্শী চিন্তাধাৰাৰে আমি এটা গৱেষণাৰ কাম আগবঢ়াই নিব লাগিব। কেৱল সেই গৱেষণাটো আমি এতিয়া যিখিনি কৰি আমাৰ হৈ আছে তাতকৈ হয়তো আৰু ডিপাৰ লেভেলত হ'ব পাৰে, হোৱাৰ প্ৰয়োজন আছে তাৰমানে মোৰ দৃষ্টিত তেনেকুৱা ধৰণে মই লক্ষ্য
0: কৰিছোঁ। মানে কি হয়, এনেকুৱা নহয় যে হোৱা নাই গড়ৰ গৱেষণা, কিন্তু এইবিলাক সদায় ডাইনামিক ৰিচাৰ্চ, বস্তুটো সদায় গতিশীল এটা প্ৰক্ৰিয়া, আমি যি কৈছোঁ যি কৰি আহিছোঁ সদায় মানে গৱেষণাটো সদায় কৰিবলগীয়া হয় আৰু নতুন নতুন কথা তাত ওলাই গৈ থাকে সময়ৰ লগত। গতিকে গড় ইয়াৰ লগতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, হৈছে গড় হৈছে পেৰিছডেক্টাইল বুলি কোৱা হয়। পেৰিছডেক্টাইলৰ মানে তাৰ তিনিটা আঙুলি থাকে গড়ৰ, আপোনালোকে চাই ভৰিত তিনিটা আঙুলি থাকে, ঘোঁৰাৰ খোৰাটো যদিও লাগি থাকে কিন্তু সি এটা পেৰিছডেক্টাইল, তাপিৰ বুলি এটা আছে পেৰিছডেক্টাইল। গতিকে এই পেৰিছডেক্টাইল এনিমেলবিলাকৰ ইটোৱে সিটোৰ পৰা বেমাৰ আজাৰ হ'ব পাৰে। আজিকালি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যে সামগ্ৰিকভাৱে যি পৰিৱৰ্তন হৈছে বা মানুহৰ আৰ্থিক উন্নতি হৈছে, আগতে ঘোঁৰা গাড়ী বহুত চলিছিল, আজিকালি মানুহে ঘোঁৰা গাড়ী নচলোৱা হ'ল, বহু ক্ষেত্ৰত ঘোঁৰাবিলাক এবাণ্ডন কৰি পিনি এই প্ৰটেক্টেড এৰিয়া চৰবিলাকত এৰি দিয়া
2: হয়।
0: এতিয়া যিসকল লোকে নদীৰ চৰবিলাকত যায় তাত বহুত ঘোঁৰা লগ পায়, এনেকুৱা ধৰণৰ ডিব্ৰু
2: পবিতৰাটো দেখিছো মই নিজে,
0: পবিতৰাটো ঘোঁৰা আছে, তেনেকে ধৰণে অজস্ৰ জেগাত আপুনি যদি চাই এইপিনে ব্ৰহ্মপুত্ৰ চাপৰিবিলাকত মাজুলীত ঘোঁৰাই ঘোঁৰা এৰি দিয়া মানে সেইবিলাকো কৰিবলৈ একো নাই। মানে ডিব্ৰু চৈখোৱাত যদিও সেই বিশ্বযুদ্ধৰ সময়ৰ ঘোঁৰা আছিল কিন্তু তাৰ সংলগ্ন ডিয়েৰিং যোন অৰুণাচলৰ যোনটো যিখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাত অজস্ৰ ঘোঁৰা, গতিকে সেই ঘোঁৰাবিলাকৰ পৰা পৰৱৰ্তী সময়তো গড়লে হয়তো ৰেজিষ্টেঞ্চ
2: সেইবোৰ বনৰীয়া ঘোঁৰাই
0: নাই এইবিলাক ফেৰাল বুলি কয় বনঘৰচীয়া টাইপৰ মানে এৰি দিয়া, কিন্তু যিবিলাক ঘোঁৰা মানুহে এৰি দিছে সেই ঘোঁৰাবিলাকৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত আকৌ এটা গড়ৰ কাৰণেও এটা মানে বিৰূপ প্ৰক্ৰিয়া হ'ব পাৰে। এতিয়া পবিতৰাত

0: আগতে গরু আছে, মানে ফেডারেল টাইপৰ বহুত মালিক নোহোৱা গরু আছে, কিন্তু ইয়াত এতিয়া ঘোড়াৰ এটা পপুলেশ্যন লাহে লাহে আৰম্ভ হৈছে, যি পপুলেশ্যনটোৱে কিন্তু পবিতৰা এনেই সৰু জেগা
1: গড়ৰ কাৰণে ভাবুকি কৰি আনিছে।
0: তেনেধৰণে যিবিলাক বাহিৰত ব্ৰহ্মপুত্ৰ চাপৰিত গড় আছে তাত ঘোঁৰাও আছে, আৰু সেই ঘোঁৰাবিলাকে কিন্তু বহু ক্ষেত্ৰত আমাৰ গড়ৰ পপুলেশ্যনটোৰ ক্ষেত্ৰত মানে এটা ভাবুকি কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত এইটো এটা গৱেষণাৰ ভিত্তিতে ক'ব পাৰি, আৰু তাৰ ভিতৰত ডিটেইল ষ্টাডিটো হোৱা প্ৰয়োজন, আৰু এই সংশ্লিষ্ট বিভাগেও এই ক্ষেত্ৰত যাতে ব্যৱস্থাপনা লয়।
1: আপুনি কি ক'ব এইটো ক্ষেত্ৰত?
2: এইটো ডক্টৰ আমাৰ ঠিকেই কৈছে, মানে এই ধৰণৰ ডিজিজ চাৰ্ভিলেন্সৰ প্ৰয়োজন আছে। ইয়াৰ উপৰি ধৰি লওক আমি যিখিনি গড়ৰ আৱাসস্থান কৈছোঁ, য'ত য'ত মানে কাজিৰঙা, লাওখোৱা, পবিতৰা, এই যিখিনি জেগা আমি ক'লোঁ এতিয়া, এই ঠাইবোৰৰ যদি আপুনি চাই জিঅ'গ্ৰাফিকেলি তেওঁলোকৰ কানেকশ্যনটো হৈছে মোটামুটি ক'ব গ'লে আমাৰ ব্ৰহ্মপুত্ৰখন। গতিকে এতিয়া আমি ইজিলি সহজভাৱে গড় পবিতৰাৰ গড় লাওখোৱা বা কাজিৰঙালৈ যাব পাৰিনে, ওৰাঙলৈকে যাব পাৰেনে নাই, এই এই যে সহজভাৱে আগতে হয়তো গৈছিলে বহু বছৰ আগত, এই যে তেওঁলোকে সঘন অহা যোৱা কৰিব পৰা নাই, গতিকে তেওঁলোকৰ মাজত এটা এটা এনেকুৱা কথা বতৰা হৈছে বা হ'ব পাৰে যে তেওঁলোকৰ যিটো প্ৰজনন সেই নিজৰ এটা বংশৰ মাজতে হয়তো হৈ আছে, যাৰ ফলত লাহে লাহে লাহে লাহে হয়তো তেওঁলোকৰ কিছুমান ক্ষমতা হয়তো
1: নোহোৱা হৈ যাব
2: পাৰে,
1: মানে প্ৰব্ৰজনৰ প্ৰয়োজন আছে,
2: তেওঁলোকৰ প্ৰব্ৰজনতকৈ শব্দটো হয়তো এনেকৈ ক'ব পাৰিম যে যিখিনি মিক্সিং অফ জিন, দুটা বেলেগ বেলেগ হেবিটেটৰ মাজত তেওঁলোকে যাতে সহজে সঘন যাতে চলাচল কৰিব পাৰে এই ধৰণৰ প্ৰয়োজনখিনি আছে। সেই ধৰণৰ জেনেটিকেল ষ্টাডিবিলাক মানে আনুবংশিক ষ্টাডি অধ্যয়নবিলাকো কিন্তু কৰাৰ ক্ষেত্ৰত প্ৰয়োজন আছে,
1: প্ৰয়োজন আছে,
2: আৰু সেই কথাবোৰ আমি অসমৰ পৰাই কৰিব লাগিব, কাৰণ আমাৰ অসমত এশিঙীয়া গড়ৰ মূল আমি ধৰি ৰাখিছোঁ, গতিকে ইয়াৰ পৰাই আমি আগভাগ ল'ব লাগে, যেনেকৈ আজি আমি অসমত বিশ্বক দেখুৱাব পাৰিছোঁ যে আমি জিৰ' পশ্চিম কৰিব পাৰোঁ, যে বিশ্বক এইটো আমি দেখুৱাব পাৰোঁ যে এই এই ধৰণৰ
1: সজাগতা যিটো সজাগ হৈছে ৰাইজ ইতিমধ্যেই হৈছে, গতিকে সেই ক্ষেত্ৰত আমাৰ বহুত বেছি কৰণীয় নাই ৰাইজক সজাগ
2: কৰিবলগীয়া আছে, যে সজাগতাটো হৈছে এটা নিৰন্তৰ প্ৰক্ৰিয়া,
3: নিৰন্তৰ,
2: আপুনি এনেকৈ ৰাখিব নোৱাৰে যে এটা পপুলেশ্যন সজাগ হৈ গ'ল তাৰপিছত আৰু সজাগতা কৰিব নালাগে আমি ৰখি দিলো, এইটো সাধাৰণতে এটা আমাৰ এটা ভ্ৰান্তি, তাৰমানে নতুন প্ৰজন্ম আহিব
1: তেওঁলোকক আকৌ শিকাব,
2: আৰু তেওঁলোকৰ নতুন ধৰণৰ তেওঁলোকৰ আইডিয়া আহিব, নতুন নলেজৰ লগত তেওঁলোকে এক্সপ'জাৰ হ'ব, গতিকে সজাগতাটো হৈছে এটা ধাৰাবাহিক প্ৰক্ৰিয়া, ইয়াক কেতিয়াও বাদ দিব নোৱাৰে, বাদ দিয়াৰ লগে লগে কি হ'ব, আমি বিভিন্ন আজিৰ যুগত আমি যদি ডেকা ল'ৰা ছোৱালীখিনিক লৈ কওঁ, আমি কাজিৰঙাৰ চেণ্ট্ৰিক ৰাইনো বিয়াৰিং এৰিয়া চেণ্ট্ৰিক এটা আমি NY বুলি, নেচাৰ ৰিনেশ্যন ইনষ্টিটিউট বুলি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, কেম্প এটা, তো সেই কেম্পটো 2007 চনত আমি আৰম্ভ কৰিছিলোঁ, 2007 চনৰ পৰা নিৰন্তৰ প্ৰত্যেক বছৰে সেই কেম্পটো আমি কৰি থাকোঁ, কিছু ল'ৰা ছোৱালীক লৈ আহোঁ ৰাইনো বিয়াৰিং এৰিয়াৰ ল'ৰা ছোৱালীখিনিক,
1: হয় মানে যিখিনি ওচৰ চুবুৰীয়া ৰাইজ আছে তেখেতসকলেও গড় সংৰক্ষণৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে।
2: নিশ্চয়,
1: হয়, আমাৰ সময় হৈ আহিল, আজিৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ, আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ,
3: নমস্কাৰ,
4: ধন্যবাদ। আমাৰ ঐতিহ্য, আমাৰ গড় আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱকুমাৰ দত্তই, আঠ ধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

নতুন দিগন্ত অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়া হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো হওক জিতুল সোণোৱালৰ কণ্ঠৰ এটি গীত। এই গীতটি লোৱা হৈছে দাপোন শ্ৰব্য সফুৰাৰ পৰা।

জিতুল সোণোৱালৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি দাপোন শ্ৰব্য সফুৰাৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাহৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অনামিকা নাথ আৰু বৰ্ণালী কলিতাৰ কণ্ঠত আমাৰ গানে গানে শ্ৰব্য সফুৰাৰ এই গীতটি।

অনামিকা নাথ আৰু বৰ্ণালী কলিতাৰ কণ্ঠত সেয়া আছিল আমাৰ গানে গানে শ্ৰব্য সফুৰাৰ এটি গীত। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ গায়ত্ৰী হাজৰিকাৰ কণ্ঠত মিঠা আৱেশেৰে শ্ৰব্য সফুৰাৰ এই গীতটি।

অহিৰ ভৈৰৱ ছবিতহে আছিল সমৰ হাজৰিকা আৰু শান্তা ওজাৰ কণ্ঠৰ গীত। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইনৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত তেখেতৰ সৈতে কথা পাতিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 নম্বৰত। নম্বৰটো দি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন। শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অহেতুক ছবিখনৰ এটি।

তুমি আহিবানে ছবিতহে আছিল তৰালি শৰ্মাৰ কণ্ঠৰ গীত। চিত্ৰগীতত এইবাৰ শুনা হওক দীনবন্ধু ছবিৰ গীত। গীতটি গাইছে অনিন্দিতা পাল আৰু জুবিন গাৰ্গে।

অনিন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠত দীনবন্ধু ছবি গীতটি শুনিলে। আজি নিশা 5:30 বজাৰ ডক্টৰ অনলাইনৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 নম্বৰত। অনুষ্ঠানটি আগ ধৰিব সীমান্ত বাৰ্মাই। চিত্ৰগীতৰ শেষত শুনো আহক অহেতুক ছবিখনৰ আন এটি গীত। গীতটি গাইছে জুবিন গাৰ্গে।

0: জুবিন গাৰ্গৰ কণ্ঠত অহেতুক ছবিৰ গীতেৰে সামৰিছোঁ চিত্ৰগীত। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আজি নিশা 9:30 বজাত শুনিবলৈ পাব ডক্তৰ অনলাইন। আমাৰ আজিৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন তথা মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া গুৱাহাটীৰ কুমাৰ ভাস্কৰ বাৰ্মা সেতুৰ উত্তৰ পাৰত প্ৰায় 5,000 বন্তি প্ৰজ্বলন কৰা হয়। উত্তৰ গুৱাহাটীৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ডঃ শৰ্মাই সাংবাদিকৰ আগত বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত অসমৰ উল্লেখনীয় বিকাশৰ বিষয়ে অৱগত কৰে।
2: আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, শৰাইঘাটৰ দ্বিতীয় দলং, পলাশবাৰী শুৱালকুছিৰ মাজৰ দলং, পঞ্চৰত্নৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং, ফুলবাৰী ব্ৰিজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং, আমি এই কথাবোৰ কেতিয়াও কল্পনা কৰিব পৰা নাছিল। আমাৰ ৰাজ্যৰ ৰাস্তা, বিশেষকৈ নেশ্যনেল হাইৱে, আমাৰ ৰাজ্যৰ ৰেলৱেৰ বিস্তাৰ আৰু আমাৰ ৰাজ্যৰ আন্তঃগাঁথনিৰ বিকাশ, এই কামবিলাক যোৱা 14 চনৰ পিছত যিদৰে হৈছে তাক আগতে আমি কেতিয়াও দেখা নাছিলোঁ। এতিয়া
1: শিৱসাগৰ জিলাৰ শিৱদৌলৰ সন্মুখত বিজেপিৰ জিলা সমিতিৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনাৰে বন্তি প্ৰজ্বলন কৰা হয়। সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত এই সভাত মাহজুৰি চলিবলগীয়া পৰিচ্ছন্নতা কাৰ্যসূচী, সেৱা যোগদান, চাফাই মিত্ৰ সুৰক্ষা আদি বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। যোৰহাট, বজালী, কামৰূপ মহানগৰ, ডিব্ৰুগড় আদিকে ধৰি প্ৰায়বোৰ জিলাতে আজি বন্তি প্ৰজ্বলনৰ লগতে সেৱা সমৰ্পণ মাহৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আজি হৃদৰোগত আক্ৰান্ত 76টি শিশুক উন্নত চিকিৎসাৰ বাবে দেশৰ আগশাৰীৰ হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে। এই শিশুসকলক সম্পূৰ্ণ চৰকাৰী ব্যয়ত জটিল হৃদৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ CN কেন্দ্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ বাবুল কুমাৰ বেজবৰুৱাই পতাকা জোকাৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৰূপায়িত জন্মগত হৃদৰোগ আঁচনিৰ অধীনত এই শিশুসকলক চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এই বিষয়ে সদৰি কৰি কয় যে ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰা

0: ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। মাজুলী জিলাৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত NCC আৰু NSSৰ স্বেচ্ছাসেৱকসকলে পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণৰ পাছতে শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগে মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। এতিয়া আগবঢ়া হৈছে ডক্তৰ অনলাইন। আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্তৰ ঋতুপৰ্ণ বৰুৱা। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ আমালৈ ফোন কৰক 9435405222 আৰু 03612661876 নম্বৰটোতে। পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। এই অনুষ্ঠানটি ৰাত ধৰি মাইক্ৰফোনৰ সন্মুখত সীমান্ত বাৰ্মা।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্তৰ অনলাইন অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমি এগৰাকী বিশেষজ্ঞ চিকিৎসকক ডক্তৰ অনলাইন অনুষ্ঠানলৈ মাতি আনিছোঁ আৰু হয়তো বহুতে তেখেতক জানে, ডক্তৰ ঋতুপৰ্ণ বৰুৱা, ৰাজ্যখনৰ এগৰাকী তেখেত বিশেষজ্ঞ, হৃদৰোগ বিশেষজ্ঞ, আৰু যি কেইবাবছৰ ধৰি তেখেতে চিকিৎসা সেৱা আগবঢ়াই আছে। লগতে তেখেত হৈছে কাৰ্ডিঅ'লজি ছ'চাইটি অফ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ যিটো আছে তাৰ সম্পাদক, আৰু এই ক্ষেত্ৰত সজাগতাৰ দিশত তেখেতসকলে বিভিন্ন ধৰণে কাম কৰি থাকে। আজি তেখেতক ষ্টুডিঅ'ত পাই আমি নথৈ আনন্দিত হৈছোঁ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ ষ্টুডিঅ'লৈ। আৰু ডক্তৰ অনলাইন অনুষ্ঠানত সদায় আমি এনেকুৱা বিশেষজ্ঞ চিকিৎসক আমন্ত্ৰণ কৰি আনো, শ্ৰোতাৰ সৈতে পোনপটীয়া সম্পৰ্ক হয়, দুটি ফোন লাইন খুলি দিম। আৰু দুটি ফোন লাইন ইতিমধ্যে আমাৰ কোষক হিতেশ্বৰ মেনশ্যন কৰিছে যে মই পুনৰবাৰ আমাৰ শ্ৰোতাৰ গেটাতে জনাইছোঁ ফোন নম্বৰ দুটি 9435405222, আণ্টি ফোন নাম্বাৰ হৈছে 03612661876। এই দুটি ফোন নম্বৰত আপোনালোকে পোনপটীয়াকৈ ডক্টৰ ঋতুপৰ্ণ বৰুৱাৰ সৈতে কথা পাতিব পাৰিব। আমি এই মাহত দুটাকৈ ডক্টৰ অনলাইন কৰিছোঁ, আপোনালোকে চাগে জানে যে দুটা ডক্টৰ অনলাইন থাকে প্ৰতি মাহতে, কিন্তু এইবাৰ দুয়োটা ডক্টৰ অনলাইন অনুষ্ঠানত আমি এগৰাকী হৃদৰোগ বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনিছোঁ। যোৱা খণ্ডটো এগৰাকী হৃদৰোগ বিশেষজ্ঞ আছিল, আজি এগৰাকী হৃদৰোগ বিশেষজ্ঞ, কিয়নো ছেপ্টেম্বৰ মাহটো ৱৰ্ল্ড হাৰ্ট ডে এই মাহতে চেলিব্ৰেট কৰা হয়, উদযাপন কৰা হয় ছেপ্টেম্বৰৰ 29 তাৰিখে, আৰু সেই দিনটোক লগতে অন্যান্য এই গোটেই মাহটোতে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি থাকে হৃদযন্ত্ৰ সম্পৰ্কে বা হৃদৰোগ সম্পৰ্কে বা কাৰ্ডিঅ'লজি যিবিলাক বিষয় থাকে, জড়িত বিষয় আছে, তাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যপন্থা, ছেমিনাৰ আদি বা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয় বিভিন্ন সময়ত। গতিকে তাৰ সৈতে সংগতি ৰাখি আমি এই ডক্টৰ অনলাইন এইবাৰো আমি এগৰাকী হৃদৰোগ বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনিছোঁ। ডক্টৰ ঋতুপৰ্ণ বৰুৱা, প্ৰথম পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে অতি সঘনাই হৃদৰোগসমূহে দেখা দিয়ে, কোনো তাৎক্ষণিক কোনো আপোনাক আগতীয়া জাননী নিদিয়ে। তেনেকুৱা কেইবাটাও ঘটনা যোৱা বিশেষকৈ ক'ভিডৰ পাছত বা আমাৰ লক্ষ্য হৈছে বা তেনেকুৱা আমাৰ নজৰত পৰিছে, যদিও আগতেও আছিল সেই কথাটো আমি নাজানো। এই কথাটোনো কি বাৰু, ইমানকৈ বেছি হৈছে নে একেই আছে সংখ্যাটো, বহুতে একে থকা বুলি কয়?
3: বেছি হৈছে, একচুৱেলি আমি বিভিন্ন ধৰণৰ পেচেণ্ট ডেইলি চাই থাকোঁ আৰু যিখিনি অপিডিত আহে সেইখিনি পেচেণ্টৰ কথাও ক'ব পাৰি আৰু যিখিনি আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত আহে। চ' আমি হস্পিটেলৰ ভিতৰতে মই এপ'ল' হস্পিটেল গুৱাহাটীত কাম কৰোঁ, তাৰে কাৰ্ডিঅ'লজিষ্ট হয়। চ' আমি এটা সদায় এটা ৰেজিষ্ট্ৰি মেইনটেইন কৰোঁ যে যিখিনি পেচেণ্ট আমাৰ তাত আহে, OPD বা আউট পেচেণ্ট ডিপাৰ্টমেণ্ট যিটো কয় আৰু যিটো ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট, সেইখিনি পেচেণ্ট আহে। ত' দেখা গৈছে হয় কথাটো যে হাৰ্ট এটেকৰ সংখ্যা বাঢ়িব ধৰিছে আৰু মই ভাবোঁ আৰু বিভিন্ন ধৰণৰ ষ্টাডি বা ৰিচাৰ্চ বা চাইণ্টিফিক ডেটা সেইবোৰত গম পোৱা গৈছে যে এডিকশ্যনৰ সংখ্যা, এডিক্টেড পাৰ্চনৰ সংখ্যা যথেষ্ট বাঢ়ি

0: চিগাৰেট স্মকিং বা বিভিন্ন ধৰণৰ টবেক' ইউজ বা এলকহল এবিউজ কৰা তেনেকুৱা ধৰণৰ, সেইটো এটা মেজৰ কাৰক। আৰু এটা মেজৰ কাৰক হৈছে যে ইনএক্টিভিটি। আমি দেখা গৈছে যিহেতু সব ডিজিটেল ৱৰ্ল্ড আজিকালি, গতিকে ইনএক্টিভিটি, এক্সাৰচাইজ নকৰা, চিডেণ্টৰী হেবিটছ, এইবোৰৰ এনেকুৱা পেচেণ্টৰ সংখ্যা যথেষ্ট বাঢ়িব ধৰিছে আৰু সেইটো এটা ইম্পৰ্টেণ্ট কাৰক। আৰু হাইপাৰটেনশ্যন, ডায়েবেটিছ, আপোনালোকে গম পাইছে যে এইবোৰৰ সংখ্যা যথেষ্ট বাঢ়িব ধৰিছে। গতিকে হাৰ্ট এটেক আজিৰ পৰা 5 বছৰ বা 6 বছৰ আগত যিমানখিনি হাৰ্ট এটেকৰ আমি ৰোগী দেখা পাইছিলোঁ, এতিয়া তাৰ সংখ্যা যথেষ্ট বাঢ়িছে। চ' তাৰ ভিতৰত যিখিনি কমন কাৰক বা কমন ৰিস্ক ফেক্টৰছ, সেইখিনি হাইপাৰটেনশ্যন, সেইটো তাৰো সংখ্যা বাঢ়িছে, ডায়েবেটিছ পেচেণ্টৰ সংখ্যা বাঢ়িছে, কলেষ্ট্ৰল, হাই কলেষ্ট্ৰল, হাই কলেষ্ট্ৰল আৰু এটা ইম্পৰ্টেণ্ট কাৰক। কলেষ্ট্ৰল বেছি থাকিলে সেই কলেষ্ট্ৰলবোৰ হাৰ্টৰ যিবোৰ আৰ্টাৰিজ য'ত ব্লাড চাৰ্কুলেশ্যন হয় তাতে ডিপ'জিট হৈ যায়, ডিপ'জিট হৈ ব্লক কৰে আৰু সেই ব্লক হ'লে মানুহৰ হাৰ্ট এটেক হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ এই কাৰকবোৰ আমি আমাৰ সমাজত বাঢ়ি যোৱা দেখা পাইছোঁ আৰু সেইকাৰণে প্ৰবেবলি হাইপাৰটেনশ্যন আৰু আৰু ডায়েবেটিছ এইবোৰৰ সংখ্যা বাঢ়ি আল্টিমেটলি হাৰ্ট এটেকৰ ৰোগী বাঢ়িব ধৰিছে। আৰু বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে 50% অফ দি পেচেণ্ট, আমি যিমানখিনি হাৰ্ট এটেকৰ পেচেণ্ট দেখিছোঁ তাৰে 50% অফ দি পেচেণ্ট ইয়াং পেচেণ্ট, লেছ দেন 50 ইয়াৰ্ছ পেচেণ্ট। আৰু লেছ দেন 50 ইয়াৰ্ছ পেচেণ্টৰ ভিতৰত আমি এনেকুৱাও দেখা পাইছোঁ যে 15-20 ইয়াৰ্ছৰ বয়সতো হাৰ্ট এটেক লৈ পেচেণ্ট আহে। কিছুমান কাৰক হয়তো কনজেনাইটেল বা বাই বাৰ্থ হ'ব পাৰে বা কিছুমানৰ কলেষ্ট্ৰলৰ প্ৰব্লেম থাকে য'ত কলেষ্ট্ৰলৰ ভেলুটো তেওঁলোকৰ বডিত জেনেটিকেলি বেছি থাকে বা হেৰিডিটেৰিলি বেছি থাকে। চ' তেনেকুৱা ধৰণৰ কাৰক হ'লেও বাট এই যিটো মই টপিকৰ কথা ক'লোঁ বা যিবোৰ ৰাগিয়াল বস্তু তাৰ সংখ্যা এই ইয়াং পিপলত যথেষ্ট বাঢ়িব ধৰিছে। আৰু ইনএক্টিভিটি, এক্সাৰচাইজ নকৰা, এইটো আনাডাৰ কাৰক। আৰু খুব ষ্ট্ৰেছফুল এটা এনভাইৰনমেণ্টত থাকে, জীৱনটো খুব ষ্ট্ৰেছফুল থাকে, ইমান ষ্ট্ৰেছফুল একচুৱেলি প্ৰয়োজন
1: নাথাকে।
0: আৰু মানুহৰ একচুৱেলি জীৱনটো যথেষ্ট সৰু, কিমাননো হ'ব, আমাৰ এভাৰেজ 65 পৰা 70 ইয়াৰ্ছ, মেলৰ ফিমেলৰ 60 পৰা 65 ইয়াৰ্ছ, গতিকে ইমান ষ্ট্ৰেছ লোৱাৰ প্ৰয়োজন নাই একচুৱেলি।
1: সুন্দৰ কথা
0: চাবলৈ গ'লে আৰু তাৰ ওপৰত পলিউশ্যন বহুত, আপোনাৰ ৰাস্তাত ওলাই গ'লে আপুনি পলিউশ্যন পাব আৰু শব্দ চাউণ্ড পলিউশ্যন আৰু এইবোৰ আজি কিছুমান এই আমি যিটো পলিউশ্যন বুলি কওঁ কিছুমান পাৰ্টিকুলেট মেটাৰ এনভাইৰনমেণ্টত ঘূৰি থাকে, সেই পাৰ্টিকুলেট মেটাৰবোৰ যেতিয়া আমি শৰীৰত ডিপ'জিট হৈ যায় আৰু আৰ্টাৰীবোৰৰ ভিতৰত ডিপ'জিট হয়, সেইবোৰে বডিত কিছুমান ইনফ্লামেশ্যন প্ৰডিউচ কৰে, সেই ইনফ্লামেশ্যনবোৰে আৰ্টাৰী ব্লকেজ প্ৰডিউচ কৰে, হাৰ্ট এটেক হয়। চ' বিভিন্ন ধৰণৰ কাৰক আছে।
1: আমি বিভিন্ন ধৰণৰ কাৰকৰ বিষয়ে জানিম। আমাৰ প্ৰথমটি ফোন কল অহাৰ ইংগিত দিছে আমাৰ হিতেশ্বৰে, আমি ফোন কলটি লৈ ল'ব বিচাৰিছোঁ আমাৰ শ্ৰোতাৰ পৰা।
0: নিশ্চয়,
1: হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: হয়, মই মোজাম্বিকী কলাগাঁৱৰ পৰা আকাশবাণী কটাকটলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজি সেইটো বিষয়ে ডক্টৰজনক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি দেখা পাইছোঁ যে কভিড কালৰ পিছৰ পৰাই হৃদৰোগৰ সংখ্যাটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, গতিকে ইয়াৰ প্ৰতিকাৰ কিবা আমাৰ সংস্কৰ ফালৰ পৰা এইমছ আছে? আমি দেখা পাওঁ বাহিৰলৈ লৈ যায়, গতিকে এই ব্যৱস্থাটো অসম চৰকাৰে আমাৰ অসমতে এটা ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হৈছিলোঁ।
0: কভিডৰ পিছত হাৰ্ট এটেকৰ সংখ্যা বাঢ়িছে, বাট সেইটো কভিড ৰিলেটেড একচুৱেলি নহয়।
2: হয়,
0: মই যিখিনি কাৰকৰ কথা এইমাত্ৰ ক'লোঁ, একচুৱেলি কভিডৰ আগত যদি আপুনি চায় আৰু কভিডৰ পিছত যদি চায়, আমি এই আমাৰ যিটো সময়সীমা সেইটো দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা প্ৰি কভিড আৰু এটা পষ্ট কভিড। আপুনি যদি ক্লিয়াৰলি চায় যে পষ্ট কভিডৰ পিছত আমাৰ ডিজিটেল ৱৰ্ল্ডৰ ইউজেজটো যথেষ্ট বাঢ়িছে। ইনফেক্ট চিলড্ৰেনকো কম্পিউটাৰ আগত বহি তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম কাজ কৰিব দিয়া হয়, প্ৰজেক্ট কৰিব দিয়া হয়, গতিকে এইবোৰে একচুৱেলি ইনএক্টিভিটি বঢ়াইছে বহুত ক্ষেত্ৰত। মানে এক্সাৰচাইজ কৰিবলৈ ঠায়ে নাই, মানুহৰ খেলা ধূলা কৰিবলৈ ঠায়ে নাই, গতিকে সেই ইনএক্টিভিটিৰ কাৰণে এটা হাৰ্টৰ প্ৰব্লেম হোৱা ষ্টাৰ্ট হৈছে। আৰু যথেষ্ট পলিউশ্যন আৰু শব্দ পলিউশ্যন হওক বা বিভিন্ন ধৰণৰ পলিউশ্যন হওক সেইবোৰো বাঢ়িছে, হয় সেইবোৰো বাঢ়িছে। আৰু তাৰ ওপৰত ব্লাড প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, হাই কলেষ্ট্ৰল, এইবোৰ সংখ্যা ইমানেই বাঢ়িছে। চ' এইবোৰ চব লগ লগ একচুৱেলি হাৰ্ট এটেক এটা পাৰ্টিকুলাৰ ফেক্টৰৰ কাৰণে নহয়, এইটো মাল্টি ফেক্টৰিয়েল, বিভিন্ন ধৰণৰ ফেক্টৰ কণ্ট্ৰিবিউশ্যন হৈ হাৰ্ট এটেক হ'ব পাৰে। তাৰ ভিতৰত জেনেটিক ফেক্টৰ থাকে, হেৰিডিটৰি থাকে, ফেমিলিয়েল থাকে।

0: ডায়েবেটিছৰ, হাইপাৰটেনশ্যন, কলেষ্ট্ৰলৰ, হাই কলেষ্ট্ৰল, আৰু তাৰ ওপৰত এতিয়া আমাৰ সমাজত দেখিছোঁ যে টবেক' ইউজ আৰু ড্ৰাগ এডিক্টৰ সংখ্যা ইমান বাঢ়িব ধৰিছে। গতিকে এইবোৰেও বিভিন্ন কাৰক হিচাপে দেখা গৈছে যে হাৰ্ট এটেকৰ সংখ্যা বাঢ়িছে। গতিকে এইটো ক'ভিডটো একচুৱেলি এটা টাইম লাইন হয়, সেই ক'ভিডৰ পিছত বস্তুটো বাঢ়িছে, কিন্তু ইট মে নট বি ৰিলেটেড টু ক'ভিড, মানে ক'ভিডৰ কাৰণে নহয়। অসম চৰকাৰে যথেষ্টখিনি ব্যৱস্থা আগবঢ়াইছে। আমি মই এপ'ল' হস্পিটেলৰ কাৰ্ডিঅ'লজিষ্ট হয়, এপ'ল' গুৱাহাটী হস্পিটেলৰ, তাত আমি আয়ুষ্মান পেচেণ্টৰ যিখিনি কাৰ্ড বা যিখিনি বেনিফিচিয়াৰী পেচেণ্ট আছে তেওঁলোকক যথেষ্টখিনি সহায় আগবঢ়াইছোঁ যে আমি পেচমেকাৰ বা আমি যেতিয়া ব্লক হয় আমি এনজিঅ'প্লাষ্টি কৰোঁ বা এনজিঅ'গ্ৰাম কৰোঁ, তাত ষ্টেণ্ট প্লেচ কৰোঁ। চ' তেনেকুৱা হাৰ্ট এটেকৰ পেচেণ্ট আহিলে ইমিডিয়েটলি তেওঁলোকক ছাৰ্ভিচ দিয়া যায় যে ইমিডিয়েটলি এনজিঅ'গ্ৰাম কৰি য'ত ব্লকটো খোলে। আৰু গুৱাহাটী মেডিকেল কলেজ হওক বা অসম মেডিকেল কলেজ হওক বা বিভিন্ন ধৰণৰ মেডিকেল কলেজবোৰত এই ব্যৱস্থা অসম চৰকাৰে যথেষ্টখিনি কৰিছে। মই ভাবোঁ অনাগত দিনবোৰতো ইয়াৰ এনেকুৱা ধৰণৰ ব্যৱস্থা আৰু তেওঁলোকে চৰকাৰে হাতত ল'ব।
1: নিশ্চয়কৈ বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে ডক্টৰ বৰুৱা বুলি কৈছে। লগতে ধৰক আপুনি যিটো কৈছে যে মানুহৰ যিটো জীৱনশৈলী, আপুনি বৰ সুন্দৰকৈ কৈছে ইমান ষ্ট্ৰেছ লোৱাৰ প্ৰয়োজন নাই। ধৰক এজন ডক্টৰৰ মুখৰ কথা নহয় বাৰু, এতিয়া আপুনি তেনেকৈ কৈছে, ডক্টৰে হাতত বিভিন্ন বিধান দিয়ে। হয়, গতিকে এই যে ষ্ট্ৰেছ মানুহে লয়, আপোনাৰ তেনেকুৱা পেচেণ্ট পাই থাকে, এনে হাই বি পি আছে বাৰু বুজিলোঁ, বাকী অন্যান্য ষ্ট্ৰেছ কেনেকুৱা ধৰণৰ অৱস্থাত আপোনালোকে পেচেণ্টবিলাক পায়?
0: জীৱনত ষ্ট্ৰেছটো হ'বই, কাৰণ জীৱনত ঘাত প্ৰতিঘাত থাকিবই। গতিকে সেইবোৰ কেনেকৈ একচুৱেলি লৈছে সেইটোহে বেছি ইম্পৰ্টেণ্ট, যে এজন মানুহে তেওঁৰ জীৱনত, মই এনেকুৱা নাভাবোঁ যে কোনো জীৱনত এজন মানুহে এনেকুৱা এটা জীৱন কটাইছে য'ত কোনো ঘাত প্ৰতিঘাত নাই, তেনেকুৱা নহয়। প্ৰত্যেকৰে জীৱনত অবষ্টেকলছ আহিবই, হিণ্ডুৰেঞ্চ আহিবই, ডিফিকাল্টিজ আহিবই, ভাল আহিব বেয়া দিন, বেয়া দিন আহিব ভাল দিন আহিব। চ' কথাটো হ'ল যে কেনেকৈ সেই বস্তুটো তেওঁলোকে এডজাষ্ট কৰিব পাৰিছে, সহজভাৱে ল'ব পাৰিছে। আজিকালি বিভিন্ন ধৰণৰ কাউন্সিলৰ থাকে, চাইক'লজিষ্ট থাকিব, চাইকিয়াট্ৰিষ্ট থাকিব। এই মোৰ আজি কিবা এটা প্ৰব্লেম হৈছে মানসিকভাৱে বা মই খুব বেছি আণ্ডাৰ ষ্ট্ৰেছত আছোঁ, মই এজন চাইকিয়াট্ৰিষ্টৰ সন্মুখত যদি যাওঁ, মোৰ কথাখিনি ক'বলৈ যাওঁ, মোক নবুজায় যে মই এজন পাগল মানুহ। একচুৱেলি মই এজন সুস্থ সবল মানুহ যোনে মই মোৰ জীৱনত কিছুমান ঘাত প্ৰতিঘাত আছে, সেইখিনি মই জানিবৰ কাৰণে, তাৰ প্ৰতিকাৰ পাবৰ কাৰণে মই এজন মানুহৰ ওচৰত যাব পাৰোঁ। বিকজ সেই মানুহজন যিজনৰ আগত মই কৈ আছোঁ, তেওঁ হি ইজ দি কনচালটেণ্ট, তেওঁ এক্সপাৰ্ট হয়। গতিকে মোৰ মনৰ কথাখিনি তেওঁ ক'লে, চ' তেওঁ সেইটো বিভিন্ন ধৰণৰ প্ৰতিকাৰ আগবঢ়াব, তাৰপৰা মই লাভৱান হ'ম। গতিকে সেইকাৰণে আৰু আজিকালি দেখা গৈছে য়োগা, মেডিটেশ্যন এইবোৰৰ যথেষ্টখিনি ভাল প্ৰভাৱ পৰিছে। চ' আমি যদি প্ৰত্যেক দিনা এটলিষ্ট সপ্তাহত 5 দিন বা 6 দিন হ'লেও আমি যদি এটা মেডিটেশ্যন কৰোঁ বা আমি য়োগা কৰোঁ বা আমি বডিৰ ফ্লেক্সিবিলিটি বঢ়াওঁ, আমাৰ এক্টিভিটি বঢ়াওঁ, আমি এক্সাৰচাইজ কৰোঁ, মই এটা বস্তু ক'ব বিচাৰিছোঁ যে এক্টিভিটি আৰু এক্সাৰচাইজৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ আছে। এক্সাৰচাইজ ইজ অলৱেজ এ পাৰ্টিকুলাৰ ফৰ্মেট, এটা প্ৰপাৰ ৱেত এক্সাৰচাইজ কৰিব লাগে, প্ৰপাৰ ৱেত যদি এক্টিভিটি কৰোঁ সেইটোক আমি এক্সাৰচাইজ বুলি কওঁ। আৰু এক্টিভিটি বিভিন্ন ধৰণৰ হ'ব পাৰে, ৰাতিপুৱা খোজকাঢ়ি পেলাই যদি আপুনি খোজকাঢ়ে সেইটো এক্টিভিটি, আপুনি যদি গাৰ্ডেনত কাম কৰে সেইটো এক্টিভিটি, আপুনি যদি হাউচহেল্ড এক্টিভিটি কৰে সেইখিনিও এক্টিভিটি। গতিকে এক্টিভিটি আৰু এক্সাৰচাইজৰ মাজত যথেষ্ট ডিফাৰেঞ্চ আছে। এতিয়া কথা হৈছে যে আমি যিখিনি আমি খাওঁ, য'ত আমাৰ কেলৰিবোৰ ডিপ'জিট হয় বডিত, এনাৰ্জিবোৰ, সেইবোৰ আমি সদায় এক্সপেণ্ডিচাৰ কৰিব, আমি সেইবোৰ মানে কেলৰি বাৰ্ণ কৰিব লাগে। চ' যিকোনো ধৰণৰ এক্টিভিটি বা এক্সাৰচাইজ যদি কৰা যায়, আমাৰ বডিত সেই ডিপ'জিটবোৰ নহয়, আৰু ডিপ'জিটবোৰ হোৱা মানে আমাৰ পটবেলি হোৱা, ডায়েবেটিছ হোৱা, আমাৰ বডিত ফেট কণ্টেণ্ট বাঢ়ি যোৱা, চ' সেই বস্তুবোৰ প্ৰব্লেম হ'ব পাৰে। গতিকে মই ভাবোঁ যে যদি কোনোবা এজন মানুহৰ নিজৰ জীৱনত ঘাত প্ৰতিঘাতৰ কাৰণে মানসিক প্ৰব্লেম হৈছে বা মেণ্টেল ষ্ট্ৰেছ হৈছে, মই ভাবোঁ যে বেছি দেৰি নকৰি চাইক'লজিষ্ট এজনৰ ওচৰত বা চাইকিয়াট্ৰিষ্ট এজনৰ ওচৰত লৈ ওচৰত গৈ পেলাই তেওঁৰ পৰা পৰামৰ্শ লোৱাটো খুবেই ইম্পৰ্টেণ্ট, আৰু এই য়োগা আৰু মেডিটেশ্যনৰ প্ৰভাৱ তেওঁৰ ওপৰত পৰাটো খুবেই ইম্পৰ্টেণ্ট, আৰু দেখা গৈছে যে তাৰ পৰা তেওঁ যথেষ্ট লাভৱান হ'ব।
1: নিশ্চয়কৈ আমাৰ শ্ৰোতা নিশ্চয় ইয়াৰ পৰা কামত আহিব এই খবৰখিনি। আমাৰ আনটি ফোন কল আহিছে, আনটি লৈ লৈছোঁ ফোন কলটি। হয়, আপোনাক নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, পৰিচয়টো দিব।
2: হয়
1: হয়,
2: মোৰ নাম মহম্মদ আজিম আলী।
1: হয়
2: বুকুখান ধপ ধপ কৰে আৰু খুব ভাগৰ লাগে, নিচাটো অকমান খৰ হয়,

0: আৰু যদি মই কেতিয়াবা পথাৰত গৈ আমি খেতিয়ক মানুহটো ছাৰ কোদাল চোদাল পাৰিলে তাৰমানে কুকুৰখন অলপ বিষ আহে আৰু মানে ধপধপনি ধৰে ভাগৰ ধৰে মানে কেতিয়াবা উশাহটো বৰ জোৰকৈ মানে দীঘলকে ল'লে অকণমান ভাল লাগে।
1: মই ভাবিছো আপোনাৰ হাৰ্টৰ প্ৰব্লেম বা হৃদপিণ্ডৰ প্ৰব্লেম হ'ব পাৰে। চ' আমি দেখা গৈছে দেখা পাইছোঁ বহুত ক্ষেত্ৰত যে যিখিনি পেচেণ্টৰ হাৰ্টৰ শিৰাত ব্লকেজ থাকে বা যাৰ হাৰ্টৰ পাম্পিং বা যিটো হাৰ্ট এটা পাম্প হয় গতিকে সেই পাম্পিং কেপাচিটি যদি কমি যায় বা ব্লকেজ যদি থাকে এনেকুৱা ধৰণৰ কিছুমান চিম্পটমছ হ'ব পাৰে যেনেকৈ খোজকাঢ়ি গ'লে বা ওখ ঠাইত উঠি গ'লে বা খটখটি বগালে বুকুত বিষ হ'ব পাৰে বা খুব ভাগৰ লাগিব পাৰে। এই ভাগৰ লগাটো একচুৱেলি আনইউজুৱেল হয়। আপুনি নিজেই সেইটো কম্পেয়াৰ কৰিব পাৰে। ফৰ এক্সাম্পল আজি আপুনি ছমাহৰ পিছত আপোনাৰ যিটো প্ৰব্লেম যেনেকুৱা ধৰণৰ আপুনি অসুবিধা পাইছিলে ছিমিলাৰ মানে একেধৰণৰ কাম কৰোঁতে যিখিনি প্ৰব্লেম পাইছিলে আৰু এতিয়া একেধৰণৰ কাম কৰোঁতে যিখিনি প্ৰব্লেম পাইছে তাৰ মাজত যদি এটা গ্ৰছ ডিফাৰেঞ্চ মানে খুব ডাঙৰ এটা যদি পাৰ্থক্য দেখা পাইছে তেতিয়াহ'লে আপোনাৰ কাৰ্ডিয়াক প্ৰব্লেম হ'ব পাৰে। মানে সেই আপুনিহে সেইটো ভালকৈ গম পাব। গতিকে আপুনি যদি ভাবিছে হয় মই আজি খোজকাঢ়ি যাওঁতে মই অসুবিধা পাইছোঁ ইয়াত আপুনি সময় নষ্ট কৰিব নালাগে। আপুনি ইমিডিয়েটলি অতি সোনকালে এজন কাৰ্ডিঅ'লজিষ্ট বা যিকোনো এজন ডক্টৰক এটলিষ্ট দেখাই ECG যিটো বহুত আজিকালি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে আছে গতিকে আপুনি এখন ECG এখন কৰক আৰু এখন ইকোকাৰ্ডিঅ'গ্ৰাফি বুলি আছে য'ত হাৰ্টৰ পাম্পিং চেক কৰিব পাৰি আৰু কিছুমান ব্লাড টেষ্ট তাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট হ'ল আপোনাৰ চুগাৰ আপোনাৰ কিডনি আপোনাৰ কলেষ্ট্ৰল চ' এইখিনি টেষ্ট কৰিলে মই ভাবোঁ অতি সোনকালে আপুনি এজন কাৰ্ডিঅ'লজিষ্ট বা এজন ডক্টৰৰ ওচৰ চপাটো উচিত।
2: হয় নিশ্চয় আলি ডাঙৰীয়া প্ৰশ্নৰ উত্তৰ পাইছে, সুন্দৰকৈ কৈছে। এনেকুৱা যদি অসুবিধা থাকে আপোনালোকে ওচৰৰ চিকিৎসালয় গৈ আজিকালি কিয়নো প্ৰতিখন জিলা বা জিলা সদৰত এনেকুৱা ধৰণৰ ব্যৱস্থা আছেই গতিকে তেওঁলোকে কৰি ল'ব পাৰে আপুনি যিখিনি কথা কৈছে। এইবাৰৰ থিম ডক্টৰ বৰুৱা যিটো কৈছে প্ৰতি বছৰে এটা থিম থাকে ৱৰ্ল্ড হাৰ্ট ডে, এইবাৰ কৈছে ড'ণ্ট মিছ আ বিট তেনেকৈ কৈছে। এইটো কি বুজায় ড'ণ্ট মিছ আ বিট, এইটো কি কথা কৈছে?
1: ড'ণ্ট মিছ আ বিট মানে এইটো বিটটোৰ কথা কৈছে, হাৰ্টবিট
2: হাৰ্টবিটৰ কথা কৈছে। হয়
1: চ' আমি যদি এজন নৰ্মেল হেল্ডি মানুহ এজন পাওঁ তেওঁ ধৰি লৈছোঁ তেওঁৰ হাৰ্টবিটটো 72 বিটছ পাৰ মিনিট। চ' এভৰি বিট কাউণ্ট মানে আপুনি এনেকুৱা নহয় যে আজি এতিয়া এই পেচেণ্টজনৰ আমি উদাহৰণ ল'ব পাৰোঁ যে তেওঁ লিখিছে বা তেওঁ ভাবিছে যে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে তেওঁ মোক ফোন কৰিছে। চ' গতিকে তেওঁ ইমিডিয়েটলি একচুৱেলি এজন কাৰ্ডিঅ'লজিষ্টক দেখাব লাগে। চ' এভৰি বিট ইজ ইম্পৰ্টেণ্ট, এভৰি হাৰ্ট বিট ইজ ইম্পৰ্টেণ্ট আৰু এভৰি হাৰ্ট বিটৰ লগত প্ৰত্যেকজন মানুহৰ জীৱন জড়িত হৈ আছে। গতিকে এটা বিট মিছ কৰা মানে এটা জীৱন আমি হেৰাই দিব পাৰোঁ। গতিকে সেইকাৰণে প্ৰত্যেকটো বিটেই ইম্পৰ্টেণ্ট আৰু প্ৰত্যেকটো বিটত এটা এজন মানুহৰ জীৱন সোমাই থাকে। গতিকে সেইকাৰণে ভাবোঁ যে যিবোৰ আমি এৱেৰনেছ প্ৰগ্ৰেম কৰি আছোঁ বা আমি যিবোৰ ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ আমাৰ সমাজত যে আৰু চুগাৰে হওক বা ডায়েবেটিছে হওক বা ব্লাড প্ৰেছাৰে হওক সেইকাৰণে ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে 19 ছেপ্টেম্বৰ যিটো ৱৰ্ল্ড হাৰ্ট ডে চেলিব্ৰেশ্যন হ'ব এইখিনি বিষয়ে মানুহক জনোৱা হ'ব,
2: সজাগ কৰা হ'ব নিশ্চয়কৈ। আন এটি ফোন কল আহিছে, আমি লৈ লৈছোঁ ফোন কলটি। হয় নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
3: মই এটা প্ৰশ্ন কৰিব খুজিছো ছাৰ, এই হৃদৰোগীসকলে কেনেধৰণৰ খাদ্য খোৱা উচিত আৰু কেনেধৰণৰ খাদ্য নোখোৱাটো উচিত
1: এইটো খুব সুন্দৰ প্ৰশ্ন কৰিছে আৰু বহুত প্ৰেক্টিকেল কুৱেশ্যন, সকলোৱে জানিবই লাগে। মই প্ৰথমতে কওঁ যে কোনখিনি খাদ্য একচুৱেলি হাৰ্টৰ কাৰণে বেয়া, তেতিয়াহ'লে ভাল কিখিনি মানুহে গমেই পাই যাব। চ' এতিয়া কথাটো হ'ল যে য'ত যিখিনি খাদ্যত মানে চৰ্বিৰ সংখ্যাত মানে পৰিমাণ বহুত বেছি থাকে সেইটো আমি হাই কলেষ্ট্ৰল ফুড বুলি কওঁ। কলেষ্ট্ৰল ডিফাৰেণ্ট টাইপছৰ থাকে, কিছুমান ভাল কলেষ্ট্ৰলো থাকে, সেইবোৰ ফ্ৰী এচেঞ্চিয়েল ফেটি এচিড বুলি কয়। ত' এচেঞ্চিয়েল ফেটি এচিড ওমেগা ফেটি এচিড সেইখিনি আকৌ ভাল, বাট যিবোৰ এনিমেল চেচুৰেটেড ফেট যিবোৰ আমি এনিমেল আমি ব্ৰইলাৰ চিকেনত পালোঁ বা আমি ৰেড মিটত পালোঁ, চ' সেইখিনি আমি ফেটখিনি সেইখিনি চৰ্বিখিনি খুব বেয়া। সেই চৰ্বিবোৰ আমি হাৰ্টৰ দেখা পাইছোঁ যে হাৰ্টৰ আৰ্টাৰীত ব্লক হৈ হাৰ্ট এটেক কৰিব পাৰে। তাৰ ওপৰত হ'ল যিখিনি ট্ৰেন্স ফেটি এচিড, ত' ট্ৰেন্স ফেটি এচিড হ'ল আপুনি আজি বাহিৰত ওলাই

0: আপুনি এটা চামোচা খালে, তো সেই আমি দেখা পাইছোঁ যে সেই চামোচাৰ যিটো অইলত ভাজি থাকে, একেখিনি অইলেই বাৰে বাৰে ভাজি পেলাই সেইখিনি বস্তু কৰা যায়। কিন্তু সেইটো ট্ৰেন্স ফেটি এচিড বুলি কিছুমান টক্সিক কেমিকেলছ ওলায় আৰু সেইবোৰ হাৰ্টৰ কাৰণে খুব বেয়া, হাৰ্ট এটেক কৰিব পাৰে, ডায়েবেটিছ কৰিব পাৰে, হাই ব্লাড প্ৰেছাৰ কৰিব পাৰে। চ' এনেকুৱা ধৰণৰ কথা। আৰু আপুনি এইটোতো কমন, আজিকালি সকলোৱে জানে আমি চুগাৰ কম খাওঁ, চেনি কম খাওঁ, চুগাৰ কণ্টেণ্ট কম হ'ব লাগে, কাৰ্বহাইড্ৰেট পৰিমাণটো কম হ'ব লাগে, আৰু নিমখ, চল্টটো ডেফিনেটলি কম হ'ব লাগে, বিকজ চল্ট খালে আপোনাৰ ডেফিনেটলি প্ৰেছাৰ বঢ়াৰ বহুত চান্স আছে। গতিকে আমি কমাই চল্ট খোৱা ইম্পৰ্টেণ্ট। কিন্তু আৰু এটা কথা ইয়াতে কওঁ যে খুব বেছিকৈ যদি চল্টটো আপুনি কমাই খায়, এইটো কিছুমান পেচেণ্ট আমাৰ ওচৰত আহে যে চল্ট কমি আহে, হাইপ'নেট্ৰিমিয়া বুলি কয়, সেইটো বেয়া। গতিকে যিকোনো ভাল যদি আপুনি বহুত বেছিকৈ কৰিব যায়, সেইটো আকৌ বেয়াৰ ফালেও যাব পাৰে। গতিকে চল্ট ৰেষ্ট্ৰিকশ্যনটো অপ্টিমাম হ'ব লাগে, যাতে আপোনাৰ চল্টটো বডিত বহুত বেছিকৈ কমি নাযায়। চল্টটো এইকাৰণে আপুনি কমাই খাব লাগে যাতে আপোনাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি নাযায়, সেইকাৰণে খুব বেছিকৈ কমাই খোৱাও বেয়া। গতিকে আপুনি যদি এক্সট্ৰা চল্টখিনি নাখায় বা কেঁচা নিমখ নাখায় বা য'ত আমি বিভিন্ন ধৰণৰ চালাড হওক বা যিখিনি বস্তুত আমি নিমখ ছটিয়াই পেলাই খাওঁ, চ' সেই হেবিটটো যদি আপোনাৰ বন্ধ হৈ যায়, তেতিয়াহ'লে যথেষ্টখিনি হাৰ্টৰ ৰোগ নিৰাময় কৰিব পৰা যাব। আৰু এটা ভাল খাদ্যখিনি হ'ল যে প্ৰথম কথাটো হ'ল যে আমি গ্ৰীণ ভেজিটেবলছ খাব লাগে, সেইটো ভেৰি ইম্পৰ্টেণ্ট। কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম হ'ব লাগে, আৰু কাৰ্বহাইড্ৰেট খালেও কমপ্লেক্স কাৰ্বহাইড্ৰেট, চিম্পল চুগাৰ নহয়, য'ত আমি বেছি ফাইবাৰ থাকে, গতিকে ফাইবাৰ কণ্টেইনিং আমি যিখিনি কাৰ্বহাইড্ৰেট থাকে সেইখিনি খালে ভাল। প্ৰটিন ইনটেকটো আমাৰ ভাল হ'ব লাগে, তাৰ ওপৰত আমাৰ গ্ৰীণ টি, তাত যথেষ্ট এণ্টি অক্সিডেণ্টছ থাকে, চ' সেনেকুৱা তেনেকুৱা ধৰণৰ খাব লাগে। মিল্ক খালেও, মিল্কটো একচুৱেলি এভইড কৰিব লাগে, চিলড্ৰেনক মিল্কৰ খুব জৰুৰী আছে, কিন্তু আমি এডাল্টৰ কাৰণে গৈছোঁ, মিল্কৰ পৰিমাণ যদি খুব বেছিকৈ খোৱা যায় তাত ফেট কণ্টেণ্ট থাকে, ফেটবোৰে কলেষ্ট্ৰল ডিপ'জিট কৰি বা হাৰ্টৰ আৰ্টাৰীত ব্লক কৰিব পাৰে। গতিকে আমি টোন মিল্ক, যিটো আমি তাৰ মিল্কৰ যিখিনি আমি এইটো ক্ৰীমটো সেইটো গুচাই পেলাই খালে, তেতিয়াহ'লে সেইটো আমি টোন মিল্ক বা স্কিম মিল্ক, সেইবোৰ ভাল হয়। আৰু গতিকে এনেকুৱা ধৰণৰ খাদ্যবস্তু। আৰু অইলৰ কথা ক'ব গ'লে আমি বিভিন্ন ধৰণৰ অইল আছে, গতিকে অইলৰ ভিতৰত আমি অলিভ অইলটো ভাল বুলি কওঁ, মাষ্টাৰ্ড অইল ভাল বুলি কওঁ, বিকজ অলিভ অইলত ফেটি এচিড যিটো থাকে সেইট ইজ গুড ফেটি এচিড, মাষ্টাৰ্ড অইলত মনো আনচেচুৰেট ফেটি এচিড থাকে, সেইটো ভাল। গতিকে আমি অলিভ অইল বা মাষ্টাৰ্ড অইলৰ কম্বিনেশ্যন কৰিও খাব পাৰোঁ, বা আমি আমাৰ অইলখিনি ৰ'টেট কৰি খাব পাৰোঁ, যে আজি আমি এটা ভেজিটেবল অইল খালোঁ চাফলা, কালি আমি চানফ্লাৱাৰ খালোঁ, তাৰপিছত অলিভ অইল খালোঁ, চ' তেনেকৈও ৰ'টেট কৰিব পাৰি। কিন্তু যদি আমি কওঁ যে বেষ্ট অইল, পৃথিৱীত কোনো অইল বেষ্ট বুলি কোনো নাই, এটা পাৰ্টিকুলাৰ ছিংগল অইল বেষ্ট বুলি আমি ক'ব নোৱাৰোঁ, কম্বিনেশ্যন অইলটোহে বেষ্ট হয়। গতিকে কম্বিনেশ্যন অফ অলিভ অইল আৰু মাষ্টাৰ্ড অইল, এইকেইটা এই কম্বিনেশ্যনটো আমি বহুত ভাল বুলি
1: আমি খাব পাৰোঁ। হয়, অলিভ অইল আৰু মাষ্টাৰ্ড অইল, আমাৰ ধৰক অসমত বেছিকৈ আমি যিটো সৰিয়হৰ তেল মাষ্টাৰ্ড অইল আপুনি যি কৈছে, সেইটোৱে বেছিকৈ প্ৰচলন হয়, গাঁৱে ভূঁৱে বেছিকৈ চলি থাকে, আৰু এতিয়া অলিভ অইল আহিছে, মানুহে খায়, এনেকুৱা থাকে। এতিয়া ধৰক খাদ্য ভাৰৰ কথা আপুনি তেনেকৈ ক'লে, লগত আমাৰ টোপনিটোৰ কিমান গুৰুত্বপূৰ্ণ, সকলোৱে কৈ থাকে, এই কিছুমানে কয় 8 ঘণ্টা শুব লাগে, কিছুমানে কয় 6 ঘণ্টা শুব লাগে, আচলতে কিমান শুব লাগে এজন সুস্থ মানুহে, বা যদি শিশুৰ পৰা আপুনি কয়,
0: শিশুৰ পৰা যদি আমি ভাবোঁ, তেতিয়াহ'লে শিশু এজনে বেছি সময় শুব লাগে, বিকজ 8 ঘণ্টাৰ পৰা 9 ঘণ্টা বা 10 ঘণ্টা তেনেকুৱা সময়ত শুলে ভাল হয়, বিকজ সেইটো গ্ৰ'থটো ডিপেণ্ড কৰে, তেওঁ বডিৰ গ্ৰ'থ, মাংসপেশীৰ গ্ৰ'থ বা বোনছৰ গ্ৰ'থ, আৰু পাৰ্টিকুলাৰলি দি ব্ৰেইনৰ গ্ৰ'থ, গতিকে শ্লিপৰ ওপৰত বহুত ডিপেণ্ড কৰে। গতিকে সেইকাৰণে চিলড্ৰেনত শ্লিপৰ ডিউৰেশ্যনটো, সময়টো বেছি থাকে একচুৱেলি। কিন্তু আমাৰ আমি যদি ভাবোঁ যে এডাল্ট হিচাপে মেল বা ফিমেল, এটলিষ্ট 6 to 7 hours গুড সাউণ্ড স্লিপ হ'ব লাগে,
1: মাজতে হাৰ নাপাওঁ,
0: আমাৰ ব্ৰেইনৰ, আমাৰ মাংসপেশীৰ, আমি আমি ৰিলেক্সেশ্যন লাগিব, গতিকে তেতিয়াহে আমি আকৌ পিছদিনা আকৌ নতুন দিনত আমি আকৌ নতুন মনেৰে কাম কৰিব পাৰিম। গতিকে এটা খুব সুন্দৰ স্লিপ হোৱাটো ইম্পৰ্টেণ্ট, আৰু স্লিপ নহ'লে আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে, চুগাৰ বাঢ়িব পাৰে, আৰু ষ্ট্ৰেছটো বেছি হৈ যায় যদি স্লিপ নহয়। আৰু কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ যে মানুহে ইভিনিং সময়ত বা ৰাতিৰ শোৱাৰ আগত চাহ কফি খায়, গতিকে সেইটো একচুৱেলি অভ্যাসটো বেয়া। যদি আমি ইভিনিঙৰ ফালে বা শোৱাৰ আগে আগে চাহ বা কফি খাওঁ, তো তাত কেফেইন থাকে, কেফেইনে আমাৰ ব্ৰেইনটো সদায় এক্টিভ কৰি ৰাখিব বিচাৰে, গতিকে আমাৰ শ্লিপটো নহয়, আমাৰ টোপনি নাহে। গতিকে এই যিটো হেবিট আছে ইভিনিঙৰ ফালে বা ৰাতিৰ ফালে বেছি চাহ বা কফি খোৱা, সেইটো অভ্যাস এৰিলে টোপনিটো ভাল হ'ব
1: নিশ্চয়কৈ। লগতে আৰু এটা প্ৰশ্ন সুধিব খুজিছে, কিন্তু ফোন কল এটা অহা ইংগিত দিছে, আমি লৈ লৈছোঁ ফোন কলটি। হয়, নমস্কাৰ জনাইছোঁ, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানত।

0: লৈ।
1: হেল্ল, মই সুভাষৰে কৈছোঁ, তাৰিগাঁৱৰ পৰা, আমাৰ বগমাস্তি পৰে। গৰম হাৱা দিলে, তাৰ পৰা যাই মই হেৰি কৰিলো, আপোনাৰ গেছ পৰীক্ষা কৰিলে, বিনামূলীয়াকৈ কৰিছে খালি, আৰু গৰম হাৱা দিছে, তাত 55 টকা লৈছে, আৰু আপোনাৰ এনেকে কফটো অসুবিধা, কফটো ভাল পাই দুয়োটা গেছ পৰীক্ষাটো বিনামূলীয়া হৈছে, বৰ্তমান এতিয়া ভালেই, কিন্তু অস জেগাত মই চুলি কাটিব যাম ছাৰ, এই অস জেগাত কেতিয়া উঠিলে চাইকেল লৈ এইদৰে আঞ্জা কেঁচা আঞ্জা আনি বিৰাট কষ্ট পাওঁ, গতিকে এতিয়া ঔষধ পাতি ডাক্তৰে দিয়ামতে খাই আছো, গতিকে ইয়াৰ পৰা আপুনি অলপ হেৰি নিৰাময়ৰ কাৰণে অলপ হেৰি কিবা হেৰি কয় নেকি?
2: হয়, আপোনাৰ প্ৰশ্নটোৰ কাৰণে ধন্যবাদ। এটা কথাটো হ'ল যে ইয়াত, হয়, ইয়াতে আপোনাৰ দুটা প্ৰব্লেম হ'ব পাৰে। এটা হ'ল যে আপোনাৰ লাংচ, মানে আপোনাৰ হাও ফাও, চ' তাৰ প্ৰব্লেম হ'ব পাৰে, আৰু নহ'লে আপোনাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনাৰ কথাখিনিৰ পৰা মই একজেক্টলি ধৰিব পৰা নাই যে একচুৱেলি আপোনাৰ হাৰ্টৰ প্ৰব্লেম হৈ আছে নে আপোনাৰ হাও ফাওৰ প্ৰব্লেম হৈ আছে, বিকজ দুটাৰ ডিজিজতে, দুইটা বেমাৰতে একেধৰণৰ চিম্পটমছ বা একেধৰণৰ লক্ষণে দেখা যায়। সেইকাৰণে মই ভাবোঁ আপুনি এজন হাৰ্টৰ ডক্টৰ আৰু এজন লাংচৰ, মানে হাওঁফাওঁৰ ডক্টৰ দেখুৱাটো ভাল হ'ব, কাৰণ তেতিয়াহে একজেক্টলি আমি গম পাম যে আপোনাৰ একচুৱেলি হাওঁফাওঁৰ প্ৰব্লেম হৈছে নে হাৰ্টৰ প্ৰব্লেম হৈছে, আৰু একজেক্টলি তাৰপিছতহে প্ৰপাৰ মেডিচিন দিয়াটো ইম্পৰ্টেণ্ট, বিকজ প্ৰথম আপোনাৰ বেমাৰৰ প্ৰপাৰ ট্ৰিটমেণ্ট বা ভাল চিকিৎসা হ'বৰ কাৰণে বেমাৰটো ডায়েগন'চিছ হ'ব লাগিব, একজেক্টলি হৈছে কি সেইটো জনাৰ পিছতহে তাৰ মেডিকেশ্যন দিয়াটো ইম্পৰ্টেণ্ট। ত' মই ভাবোঁ আপুনি এজন স্পেচিয়েলিষ্টক দেখাই লোৱাটো ভাল হ'ব।
0: হয়, নিশ্চয় তেখেতে প্ৰশ্নৰ উত্তৰ পাইছে, কাৰোবাক আপুনি দেখাই ল'ব যেনেদৰে কৈছে ডক্টৰ বৰুৱাই। মই আপোনাক সুধিব খুজিছিলোঁ, আপুনি খোৱাৰ কথাটো ক'লে, লগতে খোৱাৰ কথাটো তাত জড়িত হৈ থাকে যে কয় যে ৰাতিৰ সাঁজ আমি সাধাৰণতে সোনকালে খাব লাগে, বহুতে কয় যে সূৰ্য উদয়ৰ পাছত খা, উজাস্তৰ পাছত খাব নালাগে, পাৰিলে তাৰ আগতে খাব লাগে খানাটো, কিন্তু ইমান সোনকালে আজিকালিৰ যি জীৱনশৈলী তাত খোৱা নহয়, মানে ঘৰ গৈয়ে নাপায়। গতিকে আমি কিমানমান বজাত যিটো নিশাৰ আহাৰ বুলি কওঁ,
2: মই যথেষ্টখিনি ইয়াৰ মোৰ এক্সপিৰিয়েঞ্চ আছে, বিকজ মই কিছুদিনৰ আগতে জাপানৰ পৰা আহিছোঁ, জাপানৰ ট্ৰেইনিঙৰ কাৰণে গৈছিলোঁ হাৰ্টৰ বিষয়ে। ত' মই দেখিছোঁ যে তাৰ 90% মানুহে 7টাৰ পৰা 8টা বজাৰ আগতেই ভাত মানে খায়, ইভিনিঙৰ কথা কৈছোঁ, সেইটো একচুৱেলি ডিনাৰ নহয়, সেইটো চাপাৰ, তেওঁলোকে যথেষ্টখিনি কম এমাউণ্টত খায়, আৰু ৰাতিপুৱা খুব সোনকালে উঠে, আৰু 5:30-6টা বজাত উঠে, আৰু ব্ৰেকফাষ্টটো খুব হেভি খায়, খুব ভালকৈ ব্ৰেকফাষ্ট খায়, আৰু লাঞ্চ আৰু ডিনাৰটো, মানে ডিনাৰ তেওঁলোকে চাপাৰ বুলি কয়, সেইটো যথেষ্ট কম পৰিমাণে খায়। একচুৱেলি আমি কি কৰোঁ, আমি যেতিয়া চাপাৰ কৰোঁ বা আমি ডিনাৰ কৰোঁ, তাৰপিছত আমাৰ একো এক্টিভিটি নাথাকে, গতিকে আমি যিখিনি খাইছোঁ সেইখিনি গোটেই বডিত ডিপ'জিট হৈ যায় তাৰ এনাৰ্জি, গতিকে আমি ব্ৰেকফাষ্টটো কিয় বেছিকৈ খাব লাগে, বিকজ আমি ৰাতিপুৱা যদি যথেষ্ট ভাল এমাউণ্টত এটা ব্ৰেকফাষ্ট কৰোঁ, আৰু আমি দিনটো এক্টিভিটি কৰি থাকোঁ, কাম কৰোঁ আমি, খোজকাঢ়োঁ আমি, বিভিন্ন ধৰণৰ, গতিকে সেইখিনি হজম হৈ যায়, ডাইজেষ্ট হৈ যায়, কিন্তু আমি যিখিনি ৰাতি খাওঁ সেইখিনিৰ পিছত আমি একো এক্টিভিটি নহয়, গতিকে আমাৰ সেইখিনি ডাইজেশ্যন নহয় প্ৰপাৰলি, আমি কাৰণ শুই যাওঁ তাৰ ওপৰত, সেইকাৰণে একচুৱেলি ৰাতিৰ ফাষ্টটো কম হ'ব লাগে আৰু সোনকালে হ'ব লাগে, যাতে এডিকুৱেট আমি এটা টাইম দিব পাৰোঁ যে তাৰ ডাইজেশ্যন হয়, আৰু ব্ৰেকফাষ্টৰ খুব ভালকৈ গুড এমাউণ্টত ব্ৰেকফাষ্ট খাব লাগে, বিকজ গোটেই দিনটো আমি কাম কৰোঁ, গতিকে সেইখিনি বডিত আৰু ডিপ'জিট নহয়, সোনকালে ডাইজেষ্ট হৈ যায়, বিকজ আমাৰ ডেইলি এক্টিভিটিজৰ কাৰণে।
0: আপুনি যিটো কথা কৈছে, তাৰমানে ধৰক আমি জানো যে জাপানৰ আটাইতকৈ আয়ুস দীঘল ব্যক্তিসকল জাপানৰে হয়, তেতিয়া আয়ুসটো খুব বেছি, আৰু তাত দুবাৰ মানে খাদ্য খায়, আপুনি যিটো কৈছে মূল আহাৰ যিটো, আমি যদি 3 বাৰ খাওঁ ৰাতিপুৱা দুপৰীয়া ৰাতি, সেইটো নহয়,
2: তেওঁলোকে মূল আহাৰ 2 বাৰেই খায়, ব্ৰেকফাষ্ট খুব ভালকৈ খায়, আৰু চাপাৰ একদম কমকৈ খায়, মানে যিটো আৰু খুব সোনকালে কৰে, 7টাৰ পৰা 8টা বজাৰ ভিতৰত তেওঁলোকে চাপাৰ কৰে, শুই যায় তাৰপিছত, শুই আৰু তেওঁলোকে ৰাতিপুৱা খুব সোনকালে সাৰ পায়, আৰু তেওঁলোকৰ দিনটো ডে ষ্টাৰ্টছ ভেৰি আৰ্লি, অফিচ এক্টিভিটিজবোৰো সোনকালে ষ্টাৰ্ট হয়, মই 7:38 দেখিছোঁ যে তেওঁলোকে অফিচত সোমাই যায়, কাম আৰম্ভ হৈ যায়, আৰু তাৰপিছত 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকৰ ডেইলি এক্টিভিটিজবোৰ শেষ হৈ যায়, মই হস্পিটেলৰ কথা কৈ আছোঁ, আৰু তাৰপিছত ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট আহি যায়, গতিকে তেওঁলোকে নিজৰো কাম কৰিব পাৰে, অফিচ কামো কৰিব পাৰে, জব কৰি আছে ধুনীয়াকৈ, ফেমিলিকো সময় দিব পাৰে, গতিকে যথেষ্টখিনি মানে এটা বেলেঞ্চ ৱে অফ লাইফ আছে তাত, মই যিটো দেখিছোঁ, সেইকাৰণে তেওঁলোকৰ লংগিভিটিজ খুব হাই কম্পেয়াৰ টু।

0: এনি আদার কান্ট্রি, সো লংজিভিটি ইজ ভেরি হাই।
1: খুব সুন্দর প্রথা। আমার ফোন কল আহিব, কিন্তু এই সময়ত আমি শ্রোতাক জানাইছো যে ডক্টর ঋতুপর্ণ বৰুৱা এগারী সংগীতরও শিল্পী, তেখেতে নিজে গিটার বজায় আর তবলা শিকিছিলে, আপনি ঘরের একটা সংগীতের পরিবার আছে, আপনার মায়েও গীতর চর্চা করে, গানের চর্চা করে, গায়। গতিকে এই চর্চাটা কেন অব্যাহত রাখিছে?
0: গতিকে সেইখিনি গানৰ চৰ্চা আছিলে, আৰু প্ৰথমতে তাবলা শিকিছিলোঁ যদিও আধৰুৱা হ'ল, তাৰপিছত গীটাৰ শিকিলোঁ সেইটোও আধৰুৱা হ'ল, কিন্তু সেইটো মানে মিউজিকটো মোৰ এটা হবি হিচাপে, তো মই যেতিয়াই মন ভাল লাগে বা মন বেয়া লাগে মই গীটাৰখন লৈ বজাব চেষ্টা কৰোঁ। আৰু আজিকালি ইউটিউব হওক বা মোবাইলত হওক বিভিন্ন ধৰণৰ অনুষ্ঠান দেখিছোঁ, তাত শিকোৱা যায় যে গীটাৰৰ কৰ্ডছবোৰ বা গীটাৰৰ নোটেশ্যনছবোৰ। গতিকে ইমান ইমান ডিফিকাল্ট নহয়, যিহেতু সৰুৰ পৰা শিকিছিলোঁ এইখিনি, গতিকে আমি কৰিব পাৰোঁ। আৰু জুবিনৰ গানখিনি মই বজাব চেষ্টা কৰোঁ, কিছুমান প্ৰগ্ৰেম হৈ থাকে হস্পিটেলত ওচৰে পাঁজৰে, অঁ মই বজাব চেষ্টা কৰোঁ, বজাব পাৰোঁ, যদিও ভুল ভ্ৰান্তি হয় বাট পাৰোঁ।
1: যে হস্পিটেলত যিবিলাক অনুষ্ঠান থাকে আপুনি তাত বজাই, আমি গম পালোঁ, হয় খুব সুন্দৰ। আমাৰ গীতৰ যদি অনুৰোধ কৰোঁ, জুবিনদাৰৰ কথা কৈছে আপুনি যিহেতু, আৰু জুবিন দেশৰ মানুহ বুলি কৈছে যোৰহাটৰ, গতিকে হিতেশ শর্মা শুনাব জুবিন, আমি কোনটো গান শুনিবলৈ ভাল পাব জুবিন?
0: জুবিনৰ গান বুলি ক'লে একচুৱেলি
1: সকলো গান প্ৰিয় গান,
0: আটাইবোৰে প্ৰিয় গান। তো মই মোৰ ফালৰ পৰা পাখি পাখি এই মন গানটো ভাল পাওঁ, সো এবাৰ বজাই দিলে খুব সুখী হ'লো।
1: পাখি পাখিটো চাগে এই মুহূৰ্তত আমাৰ হাতত এইটো ষ্টুডিঅ'ত নাই, অন্য কিবা ৰিকুৱেষ্ট কৰিব নেকি?
0: ভিতৰত মনৰ নিজানত গানটো,
1: মনৰ নিজানত হিতেশ্বৰে আমাক বেলেগ এটা ইংগিত দিছে। আপুনি অন্য এটা আৰু গীতৰ কথা কৈছিলে, জোনাক গলা,
0: জোনাক গলা গানটো, সেইটো খুব সুন্দৰ গান,
1: সুন্দৰ গান হয়। তো আমি জোনাক গলা শুনাইছোঁ,
0: হ'ব ন? হয়, খুব ভাল গান।
1: তাৰপিছত আদৰ্শতা এই গীতৰ পাছত আমি আকৌ উভতি আহিম
0: জুবিনৰ গানৰ ভিতৰত, এটা অন্যতম গান,
1: হয় হয়, খুব সুন্দৰ গীত এটা আমি শুনাইছোঁ জোনাক গলা, তাৰপাছত আকৌ আপোনাৰ সৈতে কথা বাৰ্তা অব্যাহত ৰাখিম।

0: মই যেতিয়া ভাতে বাগৰ দি থাকো
1: হয়
0: থাকো হঠাৎ মানে অকস্মাতে মই 3 ছেকেণ্ড 30 ছেকেণ্ড মানে মোৰ উশাহ নিশাহটো বন্ধ হৈ যায়। তেতিয়া মই খৰগৰ যেন হাৰি পাওঁ, হাৰি পাই মই ৰখাই ওলাই পাছত আৰু উশাহ নিশাহটো ল'ব পৰা হওঁ। মানে 3 ছেকেণ্ড 30 ছেকেণ্ড মান মই হৰফৰ কেন মানে বিছনাৰ পৰা হৰফৰ কেন মই উঠিব উশাহ নিশাহটো তাৰপিছত আহি যায় আৰু উশাহ নিশাহটো আৰু আহি যায়।
2: হয় বুজিছো। মই জানিব বিচাৰোঁ আপোনাৰ বডি ৱেইট কিমান, মানে
0: আপোনাৰ
2: 60 কেজি। আপোনাৰ আগতে ডায়েবেটিছ বা ব্লাড প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰ এনেকুৱা কিবা প্ৰব্লেম আছে নেকি, অসুবিধা আছে নেকি?
0: মোৰ ডায়েবেটিছ নাই কিন্তু মোৰ হাই প্ৰেছাৰ আছে। মোৰ মানে হাই প্ৰেছাৰ হলি 160-170 তেনেকুৱা হয় আৰু তলত 90 হয়। এতিয়া মই আগতে মই কেনভাস এইচ প্ৰতি খাইছিলো,
2: হয়
0: কিন্তু যিদিনা মই মানে ব্লাড প্ৰেছাৰটো প্ৰেছাৰটো বাঢ়ি যোৱাৰ পিছত মোক ডাক্তৰে টেবলেটটো বদলাইছিলে কেনভাস এ এম দিছে।
2: হয়, এতিয়া আপোনাৰ ব্লাড প্ৰেছাৰটো নৰ্মেল হৈ আছেনে?
0: এতিয়া নৰ্মেল হৈ আছে কিন্তু মই এতিয়া কেলভাস এ এম টু কেলভাস এইচ 42 বদলাই দি কেলভাস এ এম টু দিছে, সেইটো খালি হ'ব নাছিল।
2: মানে প্ৰেছাৰৰ টেবলেট আপুনি যিকোনো খাব পাৰে, মানে যদি সেই প্ৰেছাৰ টেবলেটটোৰ একো কণ্ট্ৰাইণ্ডিকেশ্যন নাই, মানে কণ্ট্ৰাইণ্ডিকেশ্যন নাই, কিছুমান মেডিকেশ্যন আমি কিছুমান পেচেণ্টক দিব নোৱাৰোঁ বিকজ আদাৰ কিছুমান বেলেগ ধৰণৰ প্ৰব্লেমৰ কাৰণে। গতিকে প্ৰেছাৰৰ টেবলেট আপুনি যিকোনো খাব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথাটো হ'ল যে ব্লাড প্ৰেছাৰটো কণ্ট্ৰল হ'ব লাগে। চ' সেইটো মোৰ ইম্পৰ্টেণ্ট যে প্ৰেছাৰ টেবলেট আপুনি কি খাই আছে, সেইটোতকৈ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল হোৱা বেছি ইম্পৰ্টেণ্ট। যিহেতু শুওঁতে আপোনাৰ উশাহৰ কষ্ট হয়, চ' সেইটো এটা আমি ভাবোঁ ছিৰিয়াছ প্ৰব্লেম হ'ব পাৰে। গতিকে এতিয়া আমি নোচোৱাকৈ বা আমি ইনভেষ্টিগেশ্যন নকৰাকৈ বহুত বস্তু গম নাপাওঁ। চ' মই ভাবোঁ আপুনি ECG আৰু ইকোকাৰ্ডিঅ'গ্ৰাফি, ECGখন সকলোতে এভেইলেবল আছে আৰু কিছুমান মানে আপোনাৰ লেব বা কিছুমান হস্পিটেলত 2D ইকোকাৰ্ডিঅ'গ্ৰাফি বুলি এটা আছে, সেইটো কৰিলে আপোনাৰ হাৰ্টৰ পাম্পিংটো কেনেকুৱা আছে, আপোনাৰ ECGত কিবা ব্লক আছে নেকি, সেই বস্তুটো আপুনি সোনকালে জানি লোৱাটো ভাল। কাৰণ শুই থকা অৱস্থাত উশাহৰ কষ্ট হোৱাটো এইটো এটা ভাল কথা নহয়। গতিকে মই ভাবোঁ অতি সোনকালে আপুনি এজন হৃদৰোগ বিশেষজ্ঞৰ লগত কথা পাতি ল'ব।
1: হয়, নিশ্চয় দাস ডাঙৰীয়াই প্ৰশ্ন উত্তৰ পাইছে। পুনৰ তেখেতে কাৰোবাক দেখাব পাৰিব যদিও তেখেতে ঔষধ খাই আছে প্ৰেছাৰৰ। নিশ্চয় এনেকুৱা ডক্টৰ বৰুৱা আমি এনেকুৱা প্ৰায় শুনিবলৈ পাওঁ, কেতিয়াবা টোপনি গৈ থাকোঁ হঠাৎ সাৰ পাই যাওঁ, তেনেকুৱা হয়, উশাহ যেন পোৱা নাই, বা ধৰক শুইছে মানুহজন নাকৰ শব্দ হৈ আছে, ধৰক ভাল টোপনি বুলি ধৰিব নোৱাৰে, সাৰ পাই পাই যায় বিভিন্ন সময়ত।
2: সেইটো আমি এটা বেমাৰ আছে, সেইটো OSA বুলি কয়, অবষ্ট্ৰাক্টিভ শ্লিপ এপনিয়া। তাত একচুৱেলি কি হয়, আমাৰ যিখিনি আমি উশাহ লোৱা আমাৰ নলী আছে তাৰ মাংসপেশীখিনি যদি দুৰ্বল হৈ যায়, তেতিয়াহ'লে সেই উশাহ লোৱা নলীবোৰ কলাপ্স হৈ পৰে, এইবোৰ বন্ধ হৈ যায়। তো তেতিয়াহ'লে কিছুমান শব্দ ওলায়, সেইটো আমি স্নৰিং বুলি কওঁ। গতিকে তেনেকুৱা ধৰণৰ যদি স্নৰিংটো হৈ থাকে, আৰু বহুত ক্ষেত্ৰত দেখা গৈছে যে যিসকল শকত মানুহ বা বডি ৱেট খুব বেছি, তেওঁলোকৰ এই স্নৰিং প্ৰব্লেমটো হয়। আৰু একচুৱেলি স্নৰিং হ'লে কি হয়, যিহেতু উশাহৰ নলীডাল বন্ধ হৈ পৰে, তেতিয়াহ'লে বডিত কাৰ্বন ডাইঅক্সাইড বুলি যিটো কেমিকেল আছে সেইটো বাঢ়ি যাব পাৰে। চ' সেইটো এটা টক্সিক প্ৰব্লেম, মানে এটা মেজৰ প্ৰব্লেম হ'ব পাৰে। মানুহে কেতিয়াবা উশাহো বন্ধ হৈ যোৱাৰ আমি দেখা পাইছোঁ। গতিকে তেনেকুৱা যদি স্নৰিং আছে বা হাই ব্লাড প্ৰেছাৰ আছে বা যাৰ বডি ৱেইট খুব বেছি আছে, তেওঁলোকে ইমিডিয়েটলি এজন মেডিচিন ডক্টৰ এটলিষ্ট দেখাই লোৱাটো বা এজন স্পেচিয়েলিষ্টক দেখাই লোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু এটা স্লিপ ষ্টাডি বুলি এটা ইনভেষ্টিগেশ্যন আছে, স্লিপ ষ্টাডি বুলি কওঁ, সেইটো পলিছমনোগ্ৰাফি। তাত আমি কাৰ্বন ডাইঅক্সাইড বডিত কিমান জমা হৈছে বা অক্সিজেনৰ পৰিমাণ কিমান হৈছে বা হাৰ্ট ৰেট বা ব্লাড প্ৰেছাৰ কেনেকুৱা আছে বা আমাৰ চকুৰ মুভমেণ্ট কিছুমান হৈ থাকে ৰাতি, গতিকে সেই তাৰ কিবা প্ৰব্লেম আছে নেকি। চ' এই গোটেইখিনি মিলাই এটা আমি টেষ্ট কৰোঁ, সেইটো পলিছমনোগ্ৰাফি বুলি কয়। তাত আমি এই বেমাৰটো ধৰা পেলাওঁ, অবষ্ট্ৰাক্টিভ শ্লিপ এপনিয়া OSA বুলি কয়।
1: হয়, এই OSA যিটো কথা ক'লে তাৰ মানে কাৰ্ডিঅ' ডিজিজ বা ধৰক হাৰ্ট,
2: হয় সম্পৰ্ক আছে, হয় খুব সম্পৰ্ক আছে। আৰু যাৰ OSA আছে এই বেমাৰটো আছে, তেওঁলোকৰ ডায়েবেটিছ বেছি হয়, তেওঁলোকৰ ব্লাড প্ৰেছাৰ আনকণ্ট্ৰল হ'ব পাৰে, আৰু তেওঁলোকৰ বহুত ক্ষেত্ৰত দেখা যায় হাৰ্টৰ নলীটো ব্লক হ'ব পাৰে, হীৰাত ব্লক হ'ব পাৰে, হাৰ্ট এটেকো হ'ব পাৰে, আৰু কিছুমান হাৰ্ট বিটৰ এবনৰ্মেলিটি হয়। আমি এট্ৰিয়েল ফিব্ৰিলেশ্যন বুলি কওঁ, এইটো ভেৰি এটা ইম্পৰ্টেণ্ট ডিজিজ। একচুৱেলি এট্ৰিয়েল ফিব্ৰিলেশ্যনত কি হয়, হাৰ্ট বিটবোৰ ইৰেগুলাৰ হৈ যায়, মানুহৰ খুব ফাষ্ট হৈ যায়, ৰেপিড হাৰ্ট ৰেট হয়, আৰু পেচেণ্টজনে হাৰ্ট ফেইলিয়াৰত গুচি যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গতিকে যিখিনি মানুহে অনুভৱ কৰিছে যে তেওঁলোকৰ বা একচুৱেলি স্নৰিংটো সেই মানুহজনে গম নাপাব, তেওঁৰ স্পাউছ বা তেওঁৰ চিলড্ৰেন বা

0: বন্ধুৱে গম পাব। চ' তেতিয়া সেই স্ন'ৰিং যদি হয়, মই ভাবোঁ ইমিডিয়েটলি এজন স্পেচিয়েলিষ্টক লগ কৰাটো বা এটলিষ্ট মেডিচিন স্পেচিয়েলিষ্ট এজনক লগ কৰাটো খুব ইম্পৰ্টেণ্ট,
1: দৰকাৰী হয়। আৰু অন্য এটা ধৰণৰ কথা, ফোন কল এটা অহাৰ কথা ইংগিত পাইছোঁ, আমি লৈ লৈছোঁ ফোন কলটি। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব। হয়, নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানত। শুনিছেনে বাৰু আমাক?
2: হয় হয় শুনি আছোঁ।
1: হয়, আপোনাৰ পৰিচয়টো ক'ৰ পৰা কৈছে, কোনে কৈছে?
2: হয়, মই ৰমেশ্বৰী প্ৰিয়া কৈছিলোঁ পৰা।
1: হয়
2: হয়, মই ছাৰ কথাখিনি বহুত ভাল লাগিছে বাৰু, শুনি আছোঁ, বৰ ধুনীয়া গানো শুনালে। মই সুধিব বিচাৰিছিলোঁ মানে কেতিয়াবা মোৰ পিঠিখন মানে বিষায় দিয়ে, এনেই হান মাৰি ধৰে, বেলেগ বাৰু একো নাই, মই কিছু গাৰ প্ৰেচাৰ একো নাই, কেতিয়াবা হান মাৰি ধৰে তাৰমানে, সেইটো কথা মানে সুধিব বিচাৰিছোঁ ছাৰক।
0: হানমানি ধৰাৰ বিভিন্ন কাৰণ হ'ব পাৰে। এটা হ'ব পাৰে যে আপোনাৰ পিঠিৰ মাংসপেশীবোৰ খুব হয়তো টাইট হৈ পৰে, সেইটো এটা কাৰণ হ'ব পাৰে। আৰু কেতিয়াবা কি হয়, আমি বহুত ক্ষেত্ৰত গম নাপাওঁ যে আমাৰ যিটো ভাৰ্টিব্ৰেল বডি বা ভাৰ্টিব্ৰেল কলাম, যিটো আমাৰ স্পাইন বুলি কয়, সেই তাৰ আপোনাৰ অসুবিধা হ'ব পাৰে, তেতিয়া আমি ষ্টিফনেছ এটা হৈ যায়। তো সেইটো বেচিকেলি অৰ্থপেডিক্স মানে যিখিনি আমাৰ বোনছ বা মাংসপেশীৰ লগত জড়িত ডক্টৰ আছে, তেওঁলোকে যিখিনি চায় তেওঁলোকক দেখাই লোৱাটো ইম্পৰ্টেণ্ট হ'ব। আৰু বহুত ক্ষেত্ৰত দেখা পোৱা যাওঁ যে এইটো মাচুল এটা স্পাজম হয়, মাচুলৰ স্পাজম হয়, আপোনাৰ মাংসপেশীবোৰ খুব টাইট হৈ পৰে, সেইটো কাৰণেও এনেকুৱা পেইন হ'ব পাৰে। আৰু বহুত ক্ষেত্ৰত দেখা পায়, 80%-90% ক্ষেত্ৰত আমি দেখা পাওঁ যে যদি ফিজিঅ'থেৰাপি কৰে বা এক্সাৰচাইজ কৰে, কিন্তু এক্সাৰচাইজটো নিজে নকৰিব, আপুনি এজন স্পেচিয়েলিষ্ট বা ফিজিঅ'থেৰাপিষ্ট হওক বা এজন অৰ্থপেডিক ডক্টৰৰ লগত বা এজন মেডিচিন ডক্টৰৰ লগত কথা পাতি কি কি এক্সাৰচাইজ কৰিব লাগে সেই নিয়মবোৰ জানি লৈ তাৰপিছত কৰিব, হয়তো আপুনি ভাল পাব।
1: হয়, নিশ্চয়, তেখেতৰ প্ৰশ্ন উত্তৰ পাইছে, খুব সুন্দৰকৈ উত্তৰ দিছে। তেখেতৰ সৈতে ধৰক তাৰ আগতে মই আপোনাৰ প্ৰশ্ন এটা কৰিব খুজিছিলোঁ বা তেখেতৰ লগত মিল আছে, এনেকুৱা কথা হয়তো ক'ৰবাত বিষায় বা অতি হিডেন বুলি কয় হাৰ্ট ডিজিজ, একো গম পোৱা নাই, কোনো চিম্পটমছ বা আপোনাক কোনো ইণ্ডিকেশ্যন নিদিয়ে, মানুহজন খুব হেল্ডি, ৰাতিপুৱা খোজকাঢ়ে গৈ থাকে, হঠাৎ গম পালে যে 100% ব্লক এটা ওলাইছে বা ইমানখিনি সময় নিদিয়ে, এনেকুৱা ইঞ্চিডেণ্ট ৰিচেণ্টলি হৈছে মানুহজনৰ, একো কোনো ধৰণৰ লক্ষণ নাথাকে, ক'ৰবাত কিবা বিষাইছে বা কিবা এটা হৈছে তেনেকুৱা হয়তো হৈছে, তেওঁ ভবা নাই।
0: আমি বিভিন্ন ধৰণৰ,
1: হয়, কেনেদৰে
0: স্পৰ্টছ আমি যদি চাওঁ, ফুটবল হওক বা ক্ৰিকেট হওক বা তেনেকুৱা ধৰণৰ, তাতো আমি তেনেকুৱা ধৰণৰ উদাহৰণ পাইছোঁ যে খুব ফিজিকেলি এক্টিভ, ফিজিকেলি ষ্ট্ৰং, ৰেগুলাৰ এক্সাৰচাইজ কৰা স্পৰ্টছমেন, তেওঁলোকেও হঠাৎ ছাডেন কাৰ্ডিয়াক ডেথ হ'ব পাৰে। চ' সেইবোৰ বেচিকেলি জিনেটিক প্ৰব্লেম থাকে বা হেৰিডিটেৰী প্ৰব্লেম থাকে, য'ত হাৰ্টৰ মাংসপেশীবোৰ ডাঙৰ হৈ যায়, আমি হাইপাৰট্ৰফিক কাৰ্ডিঅ'মায়'পেথী বুলি এটা ডিজিজ আছে, সেইটো প্ৰব্লেম হ'ব পাৰে। আৰু কিছুমান কনজেনাইটেল ডিজিজ থাকে, মানে বাই পাৰ্ট কিছুমান প্ৰব্লেম থাকে তেওঁলোকৰ। চ' সেই বস্তুবোৰ, সেইকাৰণে আজিকালি চেকলিষ্ট কিছুমান কৰা যায়, এক্সাৰচাইজ হওক বা জিমতে যাওক বা আপোনাৰ বিভিন্ন ধৰণৰ স্পৰ্টছত আপুনি জইন কৰিব বিচাৰিছে, চুইমিং হওক বা ফুটবল হওক বা ক্ৰিকেট হওক, এই চেকলিষ্টটো খুব ইম্পৰ্টেণ্ট, যে সেই মানুহজনৰ ফেমিলি হিষ্ট্ৰীত কিবা প্ৰব্লেম আছে, যে কোনোবা এজন ফেমিলিৰ মানুহ ছাডেন কাৰ্ডিয়াক ডেথ হৈ ঢুকাইছে নেকি, চ' তেওঁৰো সেইটো বেমাৰ হ'ব পাৰে, চ' বিকজ এইটো হেৰিডিটেৰী বা ফেমিলিয়েল হ'ব পাৰে। আৰু কিছুমানটো অলৰেডি আমি যিখিনি নন কমিউনিকেবল ডিজিজৰ কথা কৈছোঁ, যেনেকৈ ডায়েবেটিজ বা আপোনাৰ হাই ব্লাড প্ৰেছাৰ বা হাৰ্ট এটেক, চ' সেইখিনিতো আছেই, গতিকে ছাডেন কাৰ্ডিয়াক ডেথ হ'ব পাৰে, এইটো বেচিকেলি বাই বাৰ্থ হয়, ফেমিলিয়েল হ'ব পাৰে বা কনজেনাইটেল হেৰিডিটেৰী প্ৰব্লেম হ'ব পাৰে, বা যাৰ হাৰ্টৰ মাচুল ডাঙৰ হৈ যায়, হাইপাৰট্ৰফিক কাৰ্ডিঅ'মায়'পেথী হ'ব পাৰে, বা কিছুমান আমাৰ বডিত চেনেলোপেথিজ বুলি কিছুমান ডিজিজ আছে। চেনেলোপেথিজটো হ'ল যে, এইবোৰ ৰেয়াৰ ডিজিজ একচুৱেলি, চেনেলোপেথিজবোৰ হ'ল যে আমাৰ হাৰ্টবিট ৰিলেটেড এবনৰ্মেলিটি হয়, হাৰ্টবিটটো ছাডেনলি কমি যায় বা হাৰ্টবিটটো ছাডেনলি বাঢ়ি যায়, চ' এনেকুৱাকৈ বাঢ়ি যায় যে হাৰ্টবিট নৰ্মেলি 70 থাকে, তাৰপৰা গৈ 200 হৈ যায়, তো হাৰ্টটো ইমিডিয়েটলি কলাপ্স কৰে, সময় নিদিয়ে, গতিকে তেনেকুৱা ধৰণৰ হ'ব
1: পাৰে। হয়, এতিয়া আপুনি কৈছে চেকলিষ্ট আছে কিছুমান, আৰু লগত তেনেকুৱা ধৰণৰ পৰীক্ষাও থাকিব, যদি ধৰক বংশত এনেকুৱা হৈছে, হেৰিডিটৰী হয় বা কাৰোবাৰ এনেকুৱা হৈছে, বংশত কোনোবা ঢুকাইছে ধৰক, ছাডেন ডেথ এটা হৈ গ'ল, তেনেকুৱা মানুহৰ কাৰণে কি কি পৰীক্ষা থাকিব পাৰে, কেনেদৰে সাৱধানতা অৱলম্বন কৰিব পাৰি জানিব কৈছোঁ।
0: খুব সুন্দৰ প্ৰশ্ন। আৰু এনেকুৱা ক্ষেত্ৰত আমি যদি দেখা পাওঁ যে ফেমিলিত হিষ্ট্ৰী আছে যে ছাডেন কাৰ্ডিয়াক ডেথ, আৰু সেই মানুহজনৰ তেনেকুৱা ধৰণৰ চিম্পটমছ হ'ব ধৰিছে, মানে বহুত ক্ষেত্ৰত দেখা পাওঁ যে এলাৰ্মিং চিম্পটমছ কিছুমান দিয়ে, যে উশাহৰ কষ্ট হওক বা হঠাতে ক'ব নোৱাৰা হৈ গৈছে, আকৌ ভাল পাই গ'ল, বা বুকুৰ ধপধপনি হোৱা, চ' তেনেকুৱা ধৰণৰ যদি এলাৰ্মিং চিম্পটমছ হয়, তো ডেফিনেটলি আৰু সেই পেচেণ্টজনৰ যদি ফেমিলি হিষ্ট্ৰীও আছে ছাডেন কাৰ্ডিয়াক ডেথ, ইমিডিয়েটলি ECG, ইক'কাৰ্ডিঅ'গ্ৰাফি, 24

0: আৱাৰ্ছ বা 48 আৱাৰ্ছ বা 7 দিনৰ 7 ডেইজৰ হাৰ্টবিটটো মনিটৰ কৰা কিছুমান ইনষ্ট্ৰুমেণ্টছ আছে, হল্টাৰ বুলি কয়। চ' তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টবোৰ, তেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনবোৰ সোনকালে কৰাটো খুবেই জৰুৰী। আৰু এক্সৰে, এখন বুকুৰ এখন এক্সৰে বা চিটি স্কেন, এটলিষ্ট আমি এজ এন স্পেচিয়েলিষ্টক ইমিডিয়েটলি দেখুৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু আজিকালি এক্সজনেল এনালাইচিছ, মানে জিন এনালাইচিছ কৰে, জেনেটিক এনালাইচিছ কৰা যায়, সেইটোও সুবিধা আহিছে আজিকালি। আমাৰ অসমতো আছে আৰু ভাৰতবৰ্ষৰ যিবোৰ মেইন চিটিজবোৰ তাত এভেইলেবল আছে। তো ইয়াৰ পৰা টিচু পঠাই দিয়া যায়, চ' সেই টিচু দি আইডেণ্টিফিকেশ্যন কৰা যায় কোনটো জিন ইনভল্ভ হৈছে। গতিকে আজিকালি যথেষ্টখিনি চিকিৎসা ব্যৱস্থা যথেষ্ট ইম্প্ৰুভ হৈছে, গতিকে আমি ডায়েগনচিছ কৰিব পাৰোঁ।
1: আৰু আমি দেখিছোঁ ট্ৰেডমিল এটা টেষ্ট আপোনালোকে দিয়ে সাধাৰণতে গ'লে, সেইটোৱে ধৰা পেলাব পাৰিনে?
0: হয়, ট্ৰেডমিলটোৰ দিত আমি ধৰা পেলাওঁ যে যিখিনি পেচেণ্টৰ হাৰ্টত ব্লক আছে বা যাৰ হাৰ্টবিটৰ এবনৰ্মেলিটি আছে, বেচিকেলি হাৰ্ট এটেক হোৱাৰ আগতেই আমি যদি ট্ৰেডমিল এখন কৰি চাওঁ, যদি আমি তাত দেখা পাওঁ যে কিছুমান এবনৰ্মেল ইচিজি ফাইণ্ডিংছ, চ' তাৰ পৰা আমি ডায়েগনচিছ কৰিব পাৰোঁ যে এই মানুহজনৰ হাৰ্টবিট হাৰ্টত ব্লক হোৱাৰ প্ৰবেবিলিটি বহুত বেছি থাকে। তো তেওঁলোকক আমি এনজিঅ'গ্ৰাফি কৰাওঁ, হাৰ্টৰ ব্লকেজ যদি ডিটেক্ট হয় তো ইমিডিয়েটলি এনজিঅ'প্লাষ্টি, ষ্টেণ্টিং বা তেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ কৰা যায়। গতিকে বা ট্ৰেডমিল এটা বেয়া দিশো আছে, যদি ট্ৰেডমিলটো সেই মানুহজনে নিজৰ চিমটমছ অলৰেডি হৈ আছে, যাৰ অসুবিধা অলৰেডি হৈছে, যাৰ খোজকাঢ়িলে বা খটখটি বগাই গ'লে বা হেলনীয়া ঠাইত উঠি গ'লে তেওঁৰ চিমটমছ হয়েই, উশাহৰ কষ্ট হয় বা বুকুৰ বিষ হয়, তেনেকুৱা পেচেণ্টে যদি ট্ৰেডমিল কৰে তেওঁৰ কাৰণে কিন্তু ৰিস্ক হ'ব পাৰে,
1: ৰিস্ক হ'ব পাৰে।
0: গতিকে মই ভাবোঁ সেই মানুহজনে প্ৰথমতে এজন ডক্টৰৰ লগত কথা পতা বা এজন কাৰ্ডিঅ'লজিষ্টৰ লগত কথা পতাটো খুবেই জৰুৰী। বিকজ তেওঁ যদি হঠাতে গৈ পেলাই ট্ৰেডমিলখন কৰি দিয়ে, হাৰ্ট এটেক হৈ যাব, বিকজ ট্ৰেডমিল ইজ এ ফিজিকেল ষ্ট্ৰেছ, গতিকে সেই ষ্ট্ৰেছটো তেওঁ ল'ব নোৱাৰিব পাৰে। গতিকে মই ভাবোঁ যে ট্ৰেডমিলৰ এটা বেয়া দিশো আছে,
1: সেইটো চিকিৎসকৰ এডভাইচটো মতেইতো কৰিব লাগিবই, লগতে তেনেকুৱা ধৰণৰ নিজে যাতে কোনো ধৰণৰ পৰীক্ষা কৰিবলৈ নাযায়, সেই কথাটো আপুনি কৈছে, সুন্দৰকৈ কৈছে। লগতে অন্যান্য এটা কথা থাকে যে ধৰক এই যে মানুহখিনিয়ে হঠাৎ কিবা এটা হৈ গ'ল, সেই কথাত সেই মুহূৰ্তত আজিকালি কয়, বহুতে কৈছে যে এই CPRটো শিকিব লাগে, তেনেকুৱা ধৰণৰ কথা, সেইটো আপুনি এডভাইচ কৰে নে নকৰে?
0: হয়, CPR শিকাটো মেণ্ডেটৰী,
1: হয়, স্কুলত হৈ যায়, কেতিয়াবা দেখিলোঁ
0: আজিকালি স্কুল, বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনছ, আমিও নিজেও গৈ বিভিন্ন বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনত বা বিভিন্ন ছ'চাইটি বা বিভিন্ন সমাজ বা এনেকুৱা ধৰণৰ ক্লাবত
1: জিমত এইবিলাক, হয়,
0: গতিকে প্ৰত্যেকজন মানুহে, চিলড্ৰেনে হওক বা এডাল্টে হওক, CPRটো এটলিষ্ট বেচিক ট্ৰেইনিংখিনি থকাটো খুবেই প্ৰয়োজনীয়
1: হয় আৰু বচাব পাৰে।
0: হয়, আৰু কেইদিনমানৰ আগতে আপোনালোকেতো জানিছেই যে জিমত এজন ডক্টৰৰ মৃত্যু হৈছিলে, গতিকে তেনেকুৱা ধৰণৰ কণ্ডিশ্যন বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত যাতে সেই জিমৰ ট্ৰেইনাৰ বা তেওঁলোকে যিখিনি কাষৰ মানুহ আছে তেওঁলোকে যদি CPRটো জানে, তো এটলিষ্ট বহুত ক্ষেত্ৰত মানুহজনক বচাব পৰা যায়। গতিকে মই ভাবোঁ এইটো ইট ইজ এ মেণ্ডেটৰী থিং টু ন' CPR, এটলিষ্ট বেচিক ট্ৰেইনিংখিনি।
1: নিশ্চয়, ডক্টৰ বৰুৱা ফোন কল অহাৰ ইংগিত পাইছে, ফোন কল দি লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, পৰিচয়টো দিব। হয় না ডাঙৰীয়া, কওক।
2: মই ডক্টৰ ছাৰ এটা কথা দিব লাগিছোঁ। অসমত মিউজিকলত জড়িত বাৰু, অসমৰ বাৰু মিউজিক থেৰাপি এটা হস্পিটেল এখন খুলিব নোৱাৰি নেকি?
0: কি কৈছে আকৌ এবাৰ ক'ব নেকি আপুনি?
2: মিউজিক থেৰাপি এখন মেডিকেল খুলিব নোৱাৰি নেকি?
0: মিউজিক থেৰাপি, মিউজিক, সংগীত, হয়, সংগীতৰ হাৰ্টৰ লগত খুব সম্পৰ্ক আছে, যে সুখতে হওক বা দুখতে হওক মানুহে গান শুনিলে খুব ভাল লাগে। চ' মিউজিক থেৰাপি বুলি এটা আছে, বাট এখন আৰু কিছুমান বেচিকেলি বাহিৰৰ দেশবোৰত দেখা গৈছে যে কিছুমান সৰু সৰু অৰ্গেনাইজেশ্যন আছে বা কিছুমান ইনষ্টিটিউট আছে, তাত মিউজিকটো এটা থেৰাপি হিচাপে তেওঁলোকে ইউটিলাইজ কৰিছে। ইট ইজ ষ্টিল অন ৰিচাৰ্চ, এইটো এতিয়াও তাৰ ওপৰত ৰিচাৰ্চ চলি আছে, কিন্তু অকল মিউজিক থেৰাপি বুলি কৈ পেলাই এখন ডাঙৰ মেডিকেল কলেজ বা তেনেকুৱা খোলাটো খুব প্ৰেক্টিকেল নহ'ব পাৰে, বিকজ তাত বিভিন্ন ধৰণৰ পেচেণ্ট আহে, হাৰ্টৰ হওক বা গাইনিকলজিকেল হওক বা অৰ্থপেডিক্সৰ কথা হওক বা ট্ৰমে এক্সিডেণ্ট হোৱা পেচেণ্ট আহিব পাৰে, নিউৰ' চাৰ্জাৰী হয়, গতিকে সেইটো প্ৰেক্টিকেল নহ'ব পাৰে। হয়তো এইটো এটা, মই ভাবোঁ যে আপোনাৰ থট প্ৰচেছটো খুব ভাল, হয়তো আমি এই বিষয়ে এটা আলোচনাৰ জৰুৰী, মানে প্ৰয়োজন হ'ব পাৰে।
1: ডক্টৰ বৰুৱা, তেখেতে মিউজিক থেৰাপিৰ কথা কৈছে, হয়তো সেনেকুৱা হস্পিটেল পচিবল নহ'বও পাৰে আপুনি কৈছে, কিন্তু ৰেডিঅ' সদায় পচিবল কৰিয়ে থাকে, মিউজিক থেৰাপি আমি কৰি থাকোঁ, সুন্দৰ সুন্দৰ গীত শুনাই থাকোঁ। আপোনাৰ পচন্দৰ গীত এটি শুনাব খুজিছোঁ, এইখিনি পচন্দ ভাল বুলি কৈছে শ্ৰোতাই আপোনাৰ, কাৰ গীত শুনাব?
0: জয়ন্ত হাজৰিকাৰ গীত এটা,
1: জয়ন্ত হাজৰিকাৰ, হয় হয়, কোনটো গীত শুনালে ভাল?
0: সময় গতিশীল,
1: হয় হয়, খুব সুন্দৰ আৰু খুব প্ৰাসংগিক, সময় গতিশীল আমি হিতেশ্বৰ শুনাব।

0: গতিকে আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। ষ্টুডিঅ'ৰ ঘড়ী ইতিমধ্যে ইংগিত দিছে বেছি সময় নাই, মাত্ৰ কেইটামান মিনিট আছে। ডক্টৰ বৰুৱা, সদায় কোৱা হয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ বুলি কয়, কিন্তু হাৰ্টৰ ক্ষেত্ৰত এনেকুৱা কিয়'ৰ কৰিবলৈ আমি কোনো সময় নাপাওঁ। আজিকালি যিটো ট্ৰেণ্ড দেখিছোঁ বা কোনো চিম্পটমছ, আগতেও কৈছোঁ কথাটো, শেষত কি হয়তো বহুতে কয় বাওঁফালে অকণমান বিষায়, বাওঁফালে থাকে হাৰ্টটো, একেবাৰে মাজ অংশত বিষায়, অলপ হেভি হেভি ফিল হয়, বা হতলে কেতিয়া বিষটো যায়, ডিঙিত পিছফালে বিষাব পাৰে, এনেকুৱা ধৰণৰ কথা যিবিলাক আমি শুনি থাকোঁ সাধাৰণতে, একেবাৰে এক্সপাৰ্ট হিচাপে আপুনি কেনেকৈ এটা আভাস দিব?
1: মই ভাবোঁ যে 50% টু 60% ক্ষেত্ৰত মানে কেশৰ বিষ, আমি যিখিনি যদি সমূহ পেচেণ্টখিনি যদি আমি লওঁ বা ৰোগীখিনি লওঁ, তাৰ ভিতৰত 50% পেচেণ্টে অলপ সৰুকৈ হ'লেও এটা এলাৰ্মিং চিম্পটমছ এটা দিয়ে
0: 50%,
1: হাঁ, আৰু সেইটো তেওঁ নিজেই গম পাব খুব ভালকৈ। মই যিহেতু আৰম্ভণিতে মই কৈছিলোঁ যে খুব ইম্পৰ্টেণ্ট এটা মেছেজ দিছিলোঁ ছ'চাইটিৰ কাৰণে, যে আপোনাৰ চেঞ্জ অফ চিম্পটমছ মানে আপোনাৰ লক্ষণ বা আপোনাৰ ডেইলি যিখিনি আপুনি এক্টিভিটি কৰি থাকে বা খোজকাঢ়ে বা আপুনি কাম কৰে বা আপুনি অফিচত কাম কৰে, চ' সেইখিনি কৰোঁতে আপুনি কিবা কষ্ট পাইছে নেকি? আজি ছমাহ বা এক বছৰ আগতে কষ্ট পাইছিলে বা সেইখিনি অসুবিধা পাইছিলে বা অসুবিধা একেবাৰে পোৱা নাছিলে আৰু এতিয়া পাই আছে, চ' তাৰ মাজত এটা ডিফাৰেঞ্চ আছে নেকি, পাৰ্থক্য আছে নেকি? যদি সেই পাৰ্থক্যটো সেই মানুহজনে বুজি পায়, ত' ইমিডিয়েটলি তেওঁ

0: এজন মানে স্পেচিয়েলিষ্টৰ ওচৰত যোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ। গতিকে মেজৰ এটা হাৰ্ট এটেক হোৱাৰ আগতে, হাৰ্টটো ডেমেজ হোৱাৰ আগতে আমি যদি কিছুমান টেষ্ট কৰি ECG হওক বা ইকোকাৰ্ডিঅ'গ্ৰাফি হওক, মই কেইবাবাৰো কৈছোঁ ECG আৰু ইকোকাৰ্ডিঅ'গ্ৰাফি
1: কিমান দিনৰ মূৰে মূৰে কৰিব লাগে,
0: একচুৱেলি ডিপেণ্ড কৰে। যদি এজন যদি হেল্ডি মানুহ আছে মোৰ দেন 40 ইয়াৰ্ছৰ পিছত, তেওঁক 2 বা 3 বছৰৰ মূৰত এটা চেকআপ কৰিলেও হয়। বাট যাৰ অলৰেডি এক্সিষ্টিং প্ৰব্লেম আছে বা অলৰেডি হাৰ্টৰ প্ৰব্লেম আছে, তেওঁলোকে 6 মান্থছ টু 1 ইয়াৰত এটা এটলিষ্ট চেকআপ এটা কৰাটো ভাল। আৰু ECG, ইকোকাৰ্ডিঅ'গ্ৰাফি, কলেষ্ট্ৰলৰ টেষ্ট, চুগাৰৰ টেষ্ট, ব্লাড প্ৰেছাৰটো এটা ৰেগুলাৰ চেকআপ এটা কৰা খুবেই ইম্পৰ্টেণ্ট। আৰু চ' আজিকালি যথেষ্টখিনি ভাল ভাল মেডিকেশ্যন পোৱা যায়, আৰু বিভিন্ন ধৰণৰ এডভান্স টেষ্ট আছে, এনজিঅ'গ্ৰাফি বুলি কয়, বা এনজিঅ'গ্ৰাফি কৰাৰ পিছত যদি ব্লক দেখা পায় এনজিঅ'প্লাষ্টি কৰা যায়, বা যাৰ খুব বেছি ব্লক হৈছে, 3টা 8 শিৰাতে ব্লক হৈ গৈছে, তেওঁলোকৰ হয়তো অপেন হাৰ্ট চাৰ্জাৰী কৰিব লগা হ'ব পাৰে। আৰু কিছুমান ইম্পৰ্টেণ্ট কাৰ্ডিয়াক প্ৰব্লেম থাকে, এইবোৰ ভাল্ভৰ প্ৰব্লেম হয়, ভাল্ভবোৰ লিক কৰে। চ' ভাল্ভ লিক হ'লেও তেনেকুৱা ধৰণৰ উশাহৰ কষ্ট বা বুকুৰ বিষ বা খুব ভাগৰ লগা এনেকুৱা প্ৰব্লেম হ'ব পাৰে। ECG হওক বা ইকোকাৰ্ডিঅ'গ্ৰাফি হওক, খুব সোনকালে ডিটেক্ট কৰিব পাৰি। আৰু হাৰ্টৰ চাইজটো চাই থকাটো খুবেই ইম্পৰ্টেণ্ট, যে এক্সৰেখন কৰিলে তাত হাৰ্টৰ চাইজটো আজিৰ পৰা 2 বছৰ বা 3 বছৰৰ মূৰত আৰু এখন এক্সৰে কৰিলে কিবা ডিফাৰেঞ্চ হ'ল নেকি। চ' এই ডিফাৰেঞ্চ হ'লে গম পোৱা যায় যে হাৰ্টটো উইক হ'ব ধৰিছে, হাৰ্টটো ফুলিব ধৰিছে বা ডাঙৰ হ'ব ধৰিছে, সেইবোৰ হাৰ্টৰ বেমাৰ হোৱাৰ লক্ষণ হয়। গতিকে এজন কমন মানুহৰ কাৰণে কি মেছেজ, চ' কমন মানুহৰ কাৰণে মেছেজ হৈছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। চ' আপোনাৰ যদি তেনেকুৱা ধৰণৰ চিম্পটমছ হৈছে, খোজকাঢ়িলে বুকুৰ বিষ হয় বা উশাহৰ কষ্ট হয় বা ভাগৰ লাগিলে, সৰু এটা কাম কৰিলে ভাগৰ লাগে, বা খুব সোনকালে আজি 2-3 মাহৰ ভিতৰতে আপোনাৰ বডি ৱেইট খুব বাঢ়ি গৈছে বা বডি ৱেইট খুব কমি গৈছে, বা আপোনাৰ হাৰ্ট বিট খুব বুকুৰ ধপধপনি হয়, চ' তেনেকুৱা ইমিডিয়েটলি এজন কাৰ্ডিঅ'লজিষ্টৰ বা এজন মেডিচিন ডক্টৰ হওক বা এজন জেনেৰেল ফিজিচিয়ান এজনৰ লগত কথা পাতি এটলিষ্ট বেচিক টেষ্টখিনি, ECG, ইকোকাৰ্ডিঅ'গ্ৰাফি, ব্লাড প্ৰেছাৰ চেকআপ কৰা, ব্লাডৰ টেষ্টখিনি কৰা খুবেই প্ৰয়োজন।
1: হয়, নিশ্চয়কৈ, তেতিয়াহ'লে আমি বহুতখিনি সুস্থ হৈ থাকিব পাৰিম, বাচি থাকিব পাৰিম। ডক্টৰ বৰুৱা, অশেষ ধন্যবাদ আপুনি আহিলে, চিধাই আপুনি হস্পিটেলৰ পৰা আমাৰ ষ্টুডিঅ'লৈকে আহিছে, ইমানখিনি সময় দিলে, শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰ দিলে, আমাৰ প্ৰশ্নৰ উত্তৰ দিলে। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ,
0: ধন্যবাদ থাকিলে মতাৰ কাৰণে, এইখিনি সুবিধা দিয়াৰ কাৰণে।
1: আৰু শ্ৰোতা, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈ, অনুষ্ঠান পোনপটীয়াকৈ লাইভ কৰিছে, আমি ছ'চিয়েল মিডিয়া পেজত ধন্যবাদ কৰিছোঁ দেৱিকা আৰু হিতেশ্বৰক, সুন্দৰ সুন্দৰ গীত শুনাইছে, ফোনসমূহ আগবঢ়াই দিছে। এতিয়া আমি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ য'ত আছে হিতেশ্বৰ।
2: ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে, আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত আছিল হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋতুপৰ্ণ বৰুৱা। অনুষ্ঠানটিৰ আগ ধৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে, ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 31 দিন, 1948 শকাব্দৰ ভাদৰ 27 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ 18 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 42 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে।